এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আজি বৃহস্পতিবাৰ, অসমীয়া লেখেৰে 1948 চনৰ আহাৰ মাহৰ 3 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 18 তাৰিখ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় 5:55 যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ অনুষ্ঠান মুকলি কৰা হৈছে। ষ্টুডিঅ'ত এয়া মই জ্যোতি কলিতা, ডিউটি ৰুমত আছে ৰুলি শইকীয়া আৰু নিয়ন্ত্ৰণ কক্ষত আছে হিমশিখৰ বৰুৱা।

FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আজিৰ অনুষ্ঠান পৰিচিতি।

আজিৰ অনুষ্ঠানৰ 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পারবিন সুলতানাৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব রাগ আহিৰ ভৈৰৱ। তাৰপিছতেই অর্চনা ভট্টাচাৰ্যৰ কণ্ঠৰ বৰগীত শুনিবলৈ পাব। 7:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সুপ্রভাত অনুষ্ঠানটি শুনিবলৈ পাব 7:15। 7:30 মূর্ছনা অনুষ্ঠানত আজি শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। পুৱা 8:00 9:20 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ ক্ৰমে 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:25 ৰেডিঅ' আত্মকথা সোৱৰণীৰ পালিচৰ অনুষ্ঠানত অৰুণ শৰ্মাৰ সৈতে হোৱা কথা বতৰাৰ 4th খণ্ডটি শুনিবলৈ পাব। কথা বতৰাত ভাগ ল'ব কমল শৰ্মাই। 9:50 শুনিবলৈ পাব অসমীয়া গীতৰ অনুষ্ঠান।

দহ বজাত কামপুৰৰ ধৰণী শইকীয়া আৰু অঞ্জলি শইকীয়াৰ সৈতে হোৱা কথা বতৰা শুনিবলৈ পাব। এঘাৰ বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

বিয়লি 4:30 বজাত যুৱ তৰংগ অনুষ্ঠানটি শুনিবলৈ পাব। 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী বাতৰি আকাশবাণী মুম্বাই কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠান আৰু 5:15 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা অসমীয়া বাতৰি আমাৰ কেন্দ্ৰ দিলিগুৰি শুনাব। আমৈ অনুষ্ঠানটি শুনিবলৈ পাব 5:25 বজাত। 5:45 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা শিক্ষকৰ অনুষ্ঠান 6 বজাত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰ দিলিগুৰি শুনাব। কৃষকবাণী অনুষ্ঠানটি শুনিবলৈ পাব 6:10 বজাত। 6:44 বজাত সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰ দিলিগুৰি শুনাব। এটি বৃন্দগীত শুনিবলৈ পাব 7:05 বজাত। 7:10 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা ভাৰত চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা এটি বিশেষ অনুষ্ঠান আমাৰ কেন্দ্ৰ দিলিগুৰি শুনাব। 8:02 বজাত যুৱ ৰাগিনী অনুষ্ঠানটি শুনিবলৈ পাব। অসমীয়া বোলছবি গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 8:32 বজাত। 8:45 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা সমাচাৰ সন্ধ্যা আৰু 9 বজাত News@9 আমাৰ কেন্দ্ৰ দিলিগুৰি শুনাব। No:15 বজাত অসমীয়া গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব। 9:25 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিশাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰ দিলিগুৰি শুনাব। 9:30 বজাত ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত নাট শান্ত হিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ 5ম খণ্ডটি শুনিবলৈ পাব। এয়াই আছিল আজিৰ অনুষ্ঠান পৰিচিতি।

উপাসনা অনুষ্ঠানত ইমান পৰিক্ৰমে নিত্যানন্দ ডেকাৰ কণ্ঠৰ বৰগীত, প্ৰণীতা বৈশ্যমেধিৰ কণ্ঠৰ লোকগীত আৰু অনুষ্ঠানৰ শেষত লয়শ্ৰী মেমাৰ কণ্ঠৰ ভজন শুনিলে। ভক্তিমূলক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত খেয়াল শুনক পাৰ্বিল চুলতাৰাৰ কণ্ঠত ৰাগ আহিৰ ভৈৰৱ।

ইমানপৰে অৰ্চনা ভট্টাচাৰ্যৰ কণ্ঠৰ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত দুটি বৰগীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভাটেক 2026 অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়ানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 জয়েৰে অভিযান আৰম্ভ কৰিছে। ফ্ৰান্স ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা পেৰিছত উপস্থিত হয়। ৰাজধানী চহৰখনত উপস্থিত হোৱাৰ লগে লগে পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰীক আন্তৰিক আদৰণি জনায়। পেৰিছত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভাটেক 2026 শীৰ্ষক অনুষ্ঠানত অংশ ল'ব। ভিভাটেক সন্মিলন ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্টআপ কাৰ্যসূচী আৰু এই অনুষ্ঠানত শ্ৰীমোদীয়ে ভাৰতৰ ক্ৰমবিকশিত উদ্ভাৱনী ব্যৱস্থা তথা প্ৰযুক্তিগত অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰিব বুলি আশা কৰা হৈছে। এই সন্মিলনত ভাৰত আৰু ইউৰোপীয় উদ্ভাৱনী পৰিৱেশতন্ত্ৰৰ অংশ হিচাপে ভাৰতে সৰ্ববৃহৎ ৰাষ্ট্ৰীয় মণ্ডপ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশ লোৱাৰ পাছতে এটা বিশেষ অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময়ও কৰিব। শ্ৰীমোদীয়ে পেৰিছত উপস্থিত হোৱাৰ পূৰ্বে প্ৰশাসন আৰু নীতি প্ৰণয়ন সম্পৰ্কীয় G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ কেইবাখনো ফলপ্ৰসূ বৈঠকত অংশ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সমৃদ্ধি আৰু সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ গোলকীয় দক্ষিণৰ সৈতে কাম কৰাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ সমৰ্থ হৈছে। এই সন্মিলনৰ আন এখন সত্ৰত শ্ৰীমোদীয়ে G7 ৰাষ্ট্ৰগোষ্ঠী, ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজত যোগাযোগ আৰু বাণিজ্য শক্তিশালী কৰাৰ দিশত বিশেষ পৰিকাঠামো যুগুতাই উলিওৱাৰ প্ৰস্তাৱ দিয়ে। তেওঁ পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল দেশসমূহে সন্মুখীন হবলগীয়া দীৰ্ঘকালীন পৰিণাম সন্দৰ্ভতো উদ্বেগ ব্যক্ত কৰে। এই সন্মিলনত অংশ লোৱাৰ সমান্তৰালভাৱে শ্ৰীমোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কে ষ্টাৰ্মাৰ, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কী, জাৰ্মানৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জ, আৰৱ আমিৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানকে ধৰি কেইবাগৰাকীও বিশ্ব নেতাক সাক্ষাৎ কৰে। পেৰিছত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ প্ৰযুক্তি, উদ্ভাৱন তথা জনসাধাৰণৰ মাজত বান্ধোন শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ফ্ৰান্সে সুদীৰ্ঘ দিন ধৰি প্ৰতিৰক্ষা, মহাকাশ, পাৰমাণৱিক শক্তি আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়ানত G7 ৰাষ্ট্ৰগোষ্ঠী সন্মিলনত অংশ লোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত আমেৰিকা কম্পেক্ট উদ্যমৰ অংশ হিচাপে প্ৰতিৰক্ষা, বাণিজ্য, ইন্ধনকে ধৰি বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ভাৰত আমেৰিকা সৰ্বাত্মক গোলকীয় কৌশলগত অংশীদাৰিত্ব শক্তিশালীকৰণ আৰু শান্তি, সুস্থিৰতা তথা ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি সমৃদ্ধি বৰ্তাই ৰখাৰ বাবে দুয়োগৰাকী নেতাই তেওঁলোকৰ প্ৰতিশ্ৰুতি দোহাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াত শান্তি আৰু সুস্থিৰতা পুনৰ ঘূৰাই অনাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ লয়। জনসাধাৰণ আৰু নাৱিকসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ ওপৰতো শ্ৰীমোদীয়ে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব। আজি ভ্ৰমণৰ প্ৰথম দিনা তেওঁ বেতুলত আধ্যাত্মিক জাগৰণৰ জৰিয়তে জনজাতীয় সমাজৰ সবলীকৰণ বিষয়ক ব্ৰহ্ম কুমাৰীৰ এটা অনুষ্ঠানত অংশ ল'ব। সন্ধিয়াৰ ভাগলৈ তেওঁ ওমকাৰেশ্বৰ মন্দিৰত সন্ধিয়াৰ আৰতিত অংশগ্ৰহণ কৰিব। কাইলৈ শ্ৰীমতী মুৰ্মু আন্তঃৰাষ্ট্ৰীয় চিকলচেল ৰক্তাল্পট বিষোপকৰ কাৰ্যসূচীত উপস্থিত থাকিব। একেদিনাই ৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশাত এইমছ ভুৱনেশ্বৰৰ উদ্যোগত এটা চিকিৎসা শিবিৰ মুকলি কৰিব। তেওঁ ৰাজ্যখনৰ ৰায়ৰাংপুৰৰ কুছুমী উন্নয়ন খণ্ডত খনন কাৰ্যৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বাবে এটা বৃহৎ সংহত গ্ৰামীণ নলযোগে পানী যোগান প্ৰকল্প মুকলি কৰিব। শনিবাৰে শ্ৰীমতী মুৰ্মুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পাহাৰপুৰৰ কেইবাখনো বিদ্যালয় তথা দক্ষতা কেন্দ্ৰ পৰিদৰ্শন কৰি শিশু আৰু হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। সেইদিনাই তেওঁলোকে ৰায়ৰাংপুৰৰ এখন জনসভাত অংশ ল'ব। অহা 21 জুনত ৰাষ্ট্ৰপতিয়ে জবলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ লগতে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকিব। ভ্ৰমণৰ অন্তিম দিনা ৰাষ্ট্ৰপতিয়ে বনাঞ্চলত বাস কৰা চাহাৰীয়া জনজাতি, চিতাবাঘ নিৰীক্ষণকাৰী আৰু টুৰিষ্ট গাইডসকলৰ সৈতে কুনো ৰাষ্ট্ৰীয় উদ্যানত মত বিনিময় কৰিব। 22 জুনত তেওঁ দিল্লীলৈ উভতিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ 2খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ বিধানসভা ভৱনত পুৱা ন বজাত আৰম্ভ হ'বলগীয়া এই ভোটগ্ৰহণ বিয়লি 4 বজালৈ চলিব। নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ বৈদ্যনাথ ৰাম, কংগ্ৰেছৰ প্ৰণৱ ঝা আৰু নিৰ্দলীয় প্ৰাৰ্থী পৰিমল নাথৱানীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুঠ 81গৰাকী বিধায়কে এই নিৰ্বাচনত ভোটদান কৰিব। বৰ্তমানৰ শাসকীয় মিত্ৰজোঁটৰ সৈতে ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, RJD আৰু CPIMৰ মুঠ 56গৰাকী বিধায়কৰ সমৰ্থন থকাৰ বিপৰীতে বিৰোধী পক্ষৰ 24গৰাকী বিধায়কে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক সমৰ্থন আগবঢ়াইছে। আজি বিয়লি 5 বজাত ভোটগণনা সম্পন্ন হোৱাৰ পাছতেই ফলাফল ঘোষণা কৰা হ'ব। 21 জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে য়োগা সংগম পৰ্টেলত 1,70,000ৰো অধিক উদ্যোক্তাই তেওঁলোকৰ কাৰ্যসূচী পঞ্জীয়ন কৰা বুলি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয় সূত্ৰই প্ৰকাশ কৰা মতে এই উৎসাহপূৰ্ণ সঁহাৰিয়ে সমগ্ৰ বিশ্বত যোগৰ বাৰ্তা প্ৰসাৰণৰ ক্ষেত্ৰত বিভিন্ন সংস্থাৰ, প্ৰতিষ্ঠান আৰু সমুদায়সমূহৰ ক্ৰমবৰ্ধিত অংশীদাৰিত্বকে প্ৰতিপন্ন কৰিছে। এই কাৰ্যসূচীৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাম যাদৱে কয় যে সুস্থতা ৰক্ষাৰ মাধ্যমেৰে একতাক উদযাপনৰ যোগ সংগম গুৰুত্বপূৰ্ণ পদক্ষেপ। ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গ'লত জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। আমেৰিকাৰ ডালাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে 12:42 পেনাল্টিৰ জৰিয়তে 2টা গ'ল কৰাৰ বিপৰীতে ক্ৰোৱেছিয়াৰ হৈ মাৰ্টিন বাটুৰিনাই 37 মিনিটত আৰু পেটৰ মুছাই 45 মিনিটত 1টাকৈ গ'ল কৰি সমতা স্থাপন কৰে। পাছলৈ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে 47 মিনিটত জুড বেলিংহাম আৰু 85 মিনিটৰ মাৰ্কাছ ৰেশফৰ্ডে 1টাকৈ গ'ল কৰি ইংলেণ্ডৰ জয় নিশ্চিত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্তুগাল ডিয়াৰ কংগোৰ বিৰুদ্ধে 1-1 গ'লত ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। খেলখনত পৰ্তুগালৰ জাও নেভেজে 6 মিনিটত গ'ল কৰি দলক অগ্ৰগতি দিয়ে যদিও 45 মিনিটত ডিয়াৰ কংগোৰ হৈ ইয়ান উইচাই সমতা স্থাপন কৰে। এই খেলখনৰ জৰিয়তে পৰ্তুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডো ফিফা বিশ্বকাপৰ খেল এখন আৰম্ভণি কৰা আটাইতকৈ বয়োজ্যেষ্ঠ আউটফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বৰ খেলসমূহত কালি অষ্ট্ৰিয়াই 37 বছৰৰ পাছত বিশ্বকাপত জয়লাভ কৰি জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাই আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰে। আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ লিঅ'নেল মেছিয়ে খেলখনত অৰ্জন কৰা হেট্ৰিকৰ জৰিয়তে মিৰোস্লাভ ক্লোজৰ সৰ্বাধিক গ'লৰ অভিলেখ স্পৰ্শ কৰাৰ উপৰি 38 বছৰ বয়সত বিশ্বকাপত হেট্ৰিক কৰা আটাইতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে প্ৰতিযোগিতাৰ গ্ৰুপ আইৰ আন এখন খেলত নৰৱে ইৰাকক 4-1 গ'লত পৰাস্ত কৰে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰাণত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপ এৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰাণৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3টা বলত 8টা উইকেটৰ বিনিময়ত 114 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। এইপিনে ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি ভাৰতে আফগানিস্তানক 170 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে শৃংখলাত 2-0ৰ অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত খেলখনত আফগানিস্তানে টছত জয়ী হৈ ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পাছত ঘৰুৱা দলটোৱে 49 অভাৰ আৰু 5টা বলত 8টা উইকেট হেৰুৱাই 403 ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে। ভাৰতৰ শুভমান গিল 154 আৰু ঈশান কিষাণে 125 ৰাণ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় বলাৰসকলৰ নিখুঁত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 44 অভাৰ 3টা বলত 232 ৰাণতে আলহী দলটোৰ ইনিংছৰ সামৰণি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভাটেক 2026 অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়েনাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ 2খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গ'লত জয়েৰে অভিযান আৰম্ভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
2: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে জনাই থওঁ, আজি দিনৰ 10 বজাত কামপুৰৰ ধৰণী শইকীয়া আৰু অঞ্জলি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। এতিয়া শুনক সুপ্ৰভাত অনুষ্ঠানটি। আজিৰ এই অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে জুৰিমণি গোস্বামীয়ে।

0: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ সুপ্ৰভাত অনুষ্ঠান। শিলভদ্ৰই কৈছে, পৰিৱৰ্তনশীল জগতৰ লগত খাপ খুৱাই ল'ব পৰাটোৱেই হ'ল জীৱনৰ ধৰ্ম। আজি বৃহস্পতিবাৰ, 1948 শকাব্দৰ আহাৰ মাহৰ 3 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 18 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:34:38 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:12:52। আজি শুক্লা চতুৰ্থী। এগৰাকী অধ্যাপিকা, সাহিত্যিক, লেখিকা ডক্টৰ উষাৰাণী বৰুৱা। তেওঁ ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা মুৰব্বী অধ্যাপিকাৰূপে অৱসৰ গ্ৰহণ কৰিছিল। ডক্টৰ মহেশ্বৰ নেওগৰ অধীনত অসমীয়া ভাষা সাহিত্যত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ ভূমিকা এটি বিশ্লেষণাত্মক অধ্যয়ন বিষয়ত গৱেষণা কৰি তেওঁ 1997 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। উষাৰাণী বৰুৱাৰ বিভিন্ন গ্ৰন্থৰাজিৰ ভিতৰত সাহিত্যৰ সম্ভাৰ, প্ৰবন্ধ সঁফুৰা, প্ৰবন্ধ মল্লিকা, অকণিৰ শংকৰদেৱ আৰু মাধৱদেৱ, কীৰ্তনৰ সাধু আদি উল্লেখযোগ্য। বিশিষ্ট লেখক ডক্টৰ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ পৰিবাৰ ডক্টৰ উষাৰাণী বৰুৱাৰ মৃত্যু হৈছিল 2021 চনৰ আজিৰ এই তাৰিখতে। প্ৰতি বছৰে 18 জুনত অৰ্থাৎ আজিৰ এই তাৰিখতেই পালন কৰা হয় অটিষ্টিক প্ৰাইড ডে। এই দিৱস হৈছে অটিজম থকা লোকসকলৰ বাবে এক গৌৰৱময় উৎসৱ। ইয়াৰ অৰ্থ হ'ল অটিষ্টিক লোকসকলক বেমাৰী বা সহানুভূতিৰ পাত্ৰ বুলি ভবাৰ পৰিৱৰ্তে তেওঁলোকৰ নিজস্ব স্বকীয়তা আৰু ভিন্নতাক স্বীকাৰ কৰা আৰু সন্মান জনোৱা। সাধাৰণতে অটিজিম সজাগতা দিৱসত অটিজিমৰ সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়, কিন্তু অটিষ্টিক প্ৰাইড ডেত অটিষ্টিক লোকসকলৰ অনন্য গুণ, শক্তি আৰু দৃষ্টিভংগীক উদযাপন কৰা হয়। আজি অটিষ্টিক প্ৰাইড ডে সম্পৰ্কত আমাক কিছু কথা জনাইছে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সামূহিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ অঞ্জুমণি শৰ্মাই।
1: আজিৰ দিনটো সমগ্ৰ বিশ্বতে অটিষ্টিক প্ৰাইড ডে হিচাপে পালন কৰা হয়। সেই বিষয়ে আলোচনা কৰাৰ আগতে আমি অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ বা সহজকৈ অটিজমনো কি সেই বিষয়ে জানি লোৱাটো প্ৰয়োজনীয়। অটিজম হৈছে এক স্নায়ৱিক বিসংগতি য'ত শিশুৰ বাক শক্তি আৰু সামাজিক বিকাশত বাধা আহে। সাধাৰণতে এই বিসংগতি শিশুৰ 2-3 বছৰ মানতহে ধৰা পৰে। যিমান সোনকালে এই বিসংগতি ধৰা পেলাব পাৰি সিমান সোনকালেই শিশুটিক বিভিন্ন ধৰণৰ উদ্দীপনা আৰু থেৰাপি দিব পৰা যায়। প্ৰণিধানযোগ্য যে বিজ্ঞানী আইনষ্টাইন, আইজাক নিউটন, এণ্টাৰপ্ৰিনিয়ৰ এলন মাস্ক, এক্টৰ ছাৰ এণ্টনি হপকিন্স আদিৰ দৰে বহু প্ৰখ্যাত ব্যক্তিও কম বেছি পৰিমাণে অটিষ্টিক আছিল। গতিকে এনে শিশু থকা পৰিয়ালৰ লোক ইমান শংকিত হোৱাৰ প্ৰয়োজন নাই। এতিয়া কথা হ'ল, আপোনালোকে কেনেকৈ জানিব যে শিশুটিৰ অটিজম আছে? এনেধৰণৰ শিশুৰ কিছুমান বৈশিষ্ট্য হৈছে তেওঁলোকৰ আৱেগ অনুভূতি কম, মানুহৰ লগত কথা বতৰা পতাত অসুবিধা পায় আৰু সেয়েহে সামাজিক বিকাশত বাধা আহে। কথা সুধিলে চকুলৈ নাচায়, বেলেগ ফালে চাই থাকে, অন্য বিভিন্ন ধৰণৰ শাৰীৰিক সঞ্চালন কৰি থাকে, যেনে মূৰ লৰাই থাকে, হাত জোকাৰি থাকে বা মূৰ বা শৰীৰৰ বেলেগ অংগত মাৰি থাকে আদি। আপুনি সোধা প্ৰশ্ন বা কথাৰ উত্তৰ দিয়াৰ সলনি সেই কথাটোকে পুনৰ কয়। যেনে আপুনি যদি সোধে তোমাৰ নাম কি, তেওঁ ক'ব তোমাৰ নাম কি। মুখেৰে বিভিন্ন অৰ্থহীন শব্দ বা আন অস্বাভাৱিক শব্দ কৈ থাকে, তেওঁলোক খঙাল আৰু জেদি হয়। এই শিশুসকলৰ বাবে পৰিয়াল আৰু সমাজৰ যথেষ্ট কৰণীয় আছে। সকলোৰে মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ প্ৰতি বছৰৰ 18 জুন তাৰিখটো অটিষ্টিক প্ৰাইড ডে হিচাপে পালন কৰা হয়। গৰেথ আৰু এমি নেলছনে 2005 চনত ব্ৰাজিলত এই দিনটো প্ৰথম উদযাপন কৰিছিল। অটিষ্টিক প্ৰাইড ডেৰ 2026 বৰ্ষৰ থিমটো হৈছে অটিজম এণ্ড হিউমেনিটি, এভৰি লাইফ হেজ ভেলু। এই বৰ্ষৰ থিমে তিনিটা মূল আন্তঃসম্পৰ্কিত উদ্দেশ্যৰ কথা ক'বলৈ বিচাৰিছে। ৰিকগনিশ্যন অৰ্থাৎ স্বীকৃতি, তেওঁলোক যে বেলেগ নহয় সমাজৰে এজন, সেই স্বীকৃতি দিব লাগে। ৰিপ্ৰেজেণ্টেশ্যন অৰ্থাৎ প্ৰতিনিধিত্ব, তেওঁলোকক মিডিয়া, পলিচি বা গৱেষণাৰ আওতালৈ আনিব লাগে। ৰিফৰ্ম অৰ্থাৎ সংস্কাৰ, সমাজ সংস্কাৰৰ যোগেদি তেওঁলোকৰ গ্ৰহণযোগ্যতা বঢ়াব লাগে। সজাগতাৰ বাবে প্ৰতি বছৰে এই দিনটো উদযাপন কৰা হয়। এই সময়ছোৱাত যিহেতু থেৰাপি, পৰিয়াল আৰু সমাজৰ পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন, সেয়েহে আগতীয়া চিনাক্তকৰণৰ খুবেই দৰকাৰী। এই সমস্যা থকা শিশুৰ আগতে কৈ অহা লক্ষণবোৰ থাকিলে সোনকালে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে। এই ক্ষেত্ৰত অভিভাৱকৰ যথেষ্ট কৰণীয় আছে। তেওঁলোকক লগৰীয়াৰ লগত খেলা ধূলা, মিলা মিছা কৰিবলৈ দিব লাগে আৰু সামাজিক আচৰণসমূহ শিকাব লাগে। সাধাৰণতে সামাজিক আচৰণ শিশুৱে দেখি শিকে, এওঁলোকে কিন্তু দেখি নিশিকে তেওঁলোকক শিকাব লগা হয়। যদি নতুনকৈ কিবা আচৰণ শিকে তেওঁলোকক অনুপ্ৰেৰণা দিব লাগে। পৰিয়ালৰ সদস্যই তেওঁলোকে সঁহাৰি নজনালেও কথা পাতি থাকিব লাগে আৰু ভাষাৰ বিকাশৰ বাবে বিভিন্ন উদ্দীপনা যেনে কবিতা বা গান গোৱা, সাধু শুনোৱা আদি আৰু বস্তু বা ফটো দেখুৱাই নামবোৰ শিকাব লাগে। ইয়াৰোপৰি ভাষা শিকাবৰ বাবে স্পীচ থেৰাপিষ্টৰ সহায় ল'ব লাগে। তেওঁলোকক খং ৰাগ কৰিব নালাগে আৰু দাবী ধমকি দিব নালাগে, সেয়েহে এই ক্ষেত্ৰত অভিভাৱকৰ বিশেষ ধৈৰ্যৰ প্ৰয়োজন হয়। তেওঁলোকৰ শিক্ষাৰ বাবে স্পেচিয়েল এডুকেশ্যনতকৈ ইনক্লুচিভ এডুকেশ্যনটো বেছি ফলপ্ৰসূ। থেৰাপীৰ বাবে নিশ্চয়কৈ মনোৰোগ বিশেষজ্ঞ, মনোবিজ্ঞানী বা থেৰাপিষ্ট চেণ্টাৰৰ সহায় ল'ব লাগে। নগাঁও জিলাত স্নেহতীৰ্থ, বেদায়ম আদিয়ে এওঁলোকৰ বাবে উল্লেখযোগ্য কাম কৰি আছে। অটিজম স্পেকট্ৰাম ডিজৰ্ডাৰ থাকিলেই সকলো শেষ হৈ নাযায়। সমাজ আৰু অভিভাৱকৰ সচেতনতাই ইয়াক এক অনন্য মাত্ৰা প্ৰদান কৰিব আৰু জীৱনটো সহজ কৰি তুলিব। এই দিৱস উদযাপনৰ সাফল্য তাতেই।
0: এগৰাকী প্ৰসিদ্ধ দৌৰবিদ মিলখা সিং, উৰন্ত শিখ নামেৰে জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতেই খেল জগতত প্ৰৱেশ কৰে। 2013 চনলৈকে কমনৱেলথ গেমছত ব্যক্তিগত শাখাত এথলেটিক্সৰ স্বৰ্ণপদক দখল কৰা তেখেত একমাত্ৰ ভাৰতীয় পুৰুষ। তেখেতে 1956 চনৰ মেলবৰ্ণৰ অলিম্পিক, 1960ৰ ৰোমৰ অলিম্পিক আৰু 1964 চনৰ টকিঅ'ৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ক্ৰীড়া জগতলৈ তেখেতৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেখেতক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী উপাধি প্ৰদান কৰে। মিলখা সিঙে ভাগ লোৱা সবাতোকৈ বিখ্যাত প্ৰতিযোগিতাখন আছিল 1960 চনৰ অলিম্পিকৰ 400 মিটাৰ দৌৰৰ ফাইনেল, য'ত তেওঁ চতুৰ্থ স্থান দখল কৰিছিল। প্ৰতিযোগিতাৰ অন্যতম ফেভৰিট হিচাপে অংশগ্ৰহণ কৰা মিলখা সিং প্ৰথম 250 মিটাৰলৈকে আগবাঢ়ি আছিল, যদিও তাৰ পিছত বাকী প্ৰতিযোগীয়ে তেওঁক চেৰ পেলাই যায়। এই দৌৰত কেইবাটাও অভিলেখ স্থাপন হৈছিল। মিলখা সিঙে ইয়াত 45.73 ছেকেণ্ডৰ সময়েৰে ভাৰতীয় অভিলেখ স্থাপন কৰিছিল, যিটো প্ৰায় 40 বছৰ অক্ষত হৈ থাকে। ভাৰত বিভাজনৰ সময়ত মাওৰা হৈ পৰা মিলখা সিং নিজৰ কষ্টৰ বলেৰে পিছলৈ ভাৰতৰ ক্ৰীড়া জগতৰ তাৰকা হৈ পৰিছিল। 2008 চনত সাংবাদিক ৰোহিত ব্ৰিজনাথে তেওঁক ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ এথলিট আখ্যা দিয়ে। 2012 চনত দ্য ইণ্ডিপেণ্ডেণ্ট কাকতে কয়, ভাৰতৰ সকলোতকৈ সন্মানীয় অলিম্পিয়ানজন এজন সাহসী পৰাজয়ী। মিলখা সিং আৰু জীয়েক ছোনিয়া সানৱালকাই মিলি তেওঁৰ আত্মজীৱনী দ্য ৰেচ অৱ মাই লাইফ লিখি উলিয়ায়। এই গ্ৰন্থখনৰ ভিত্তিতেই নিৰ্মাণ কৰা চলচ্চিত্ৰ ভাগ মিলখা ভাগে 2013 চনত মুক্তি লাভ কৰে। দৌৰবিদ মিলখা সিঙৰ মৃত্যু হৈছিল 2021 চনৰ আজিৰ এই তাৰিখতে কোভিড-19 মহামাৰীত আক্ৰান্ত হয়। প্ৰতি বছৰে 18 জুন তাৰিখে বিশ্বজুৰি আন্তৰ্জাতিক বনভোজ দিৱস পালন কৰা হয়। প্ৰকৃতিৰ সান্নিধ্যলৈ গৈ মানসিক চাপ কমোৱা, আনন্দ উপভোগ কৰা আৰু মানৱীয় সম্পৰ্কবোৰ সুদৃঢ় কৰাই এই দিৱস পালনৰ মূল লক্ষ্য। আধুনিক কৰ্মব্যস্ত জীৱনৰ পৰা কিছু সময় উলিয়াই মুকলি আকাশৰ তলত বনভোজ কৰা পৰম্পৰাক অধিক জনপ্ৰিয় কৰিবলৈ এই দিনটো নিৰ্বাচিত কৰা হৈছে। প্ৰিয় শ্ৰোতা, আহকচোন এইখিনিতে শুনো অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীত।

0: 1857 চনৰ ভাৰতীয় বিদ্ৰোহত নেতৃত্ব লোৱা অগ্ৰণীসকলৰ ভিতৰত অন্যতম আছিল ৰাণী লক্ষ্মীবাই। তেখেত উত্তৰ ভাৰতৰ ঝান্সী ৰাজ্যৰ ৰাণী আছিল। ঠাইখন এতিয়াৰ উত্তৰ প্ৰদেশৰ ঝান্সী জিলাত অৱস্থিত। ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে ভাৰতীয় জাতীয়তাবাদীসকলৰ বিৰোধক সূচাবলৈ তেওঁ এটা প্ৰতীকত পৰিণত হৈছিল। বাৰাণসীৰ এটা মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাণী লক্ষ্মীবাইৰ প্ৰকৃত নাম মণিকৰ্ণিকা তাম্বে। মাত্ৰ 4 বছৰ বয়সতেই মাতৃক হেৰুওৱা লক্ষ্মীবাইয়ে ঘৰতেই শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ সমবয়সীয়া আনবোৰ ছোৱালীতকৈ শৈশৱত বেছি স্বাধীন আছিল। শৈশৱৰ লগৰী নানা চাহিব আৰু টাট্যাটোপৰ লগত লক্ষ্মীবাইয়ে ঘোঁৰা চলোৱা, মাল্লাখাম্বা, শ্বুটিং আদি ভিন্ন ধৰণৰ শিক্ষা লাভ কৰিছিল। এইগৰাকী স্বাধীনতা সংগ্ৰামী ৰাণী লক্ষ্মীবাইৰ মৃত্যু হৈছিল 1858 চনৰ আজিৰ এই তাৰিখতে। প্ৰতি বছৰে 18 জুন তাৰিখে গোৱা বিপ্লৱ দিৱস পালন কৰা হয়। পৰ্তুগীজ শাসনৰ পৰা গোৱাক মুক্ত কৰাৰ বাবে আৰম্ভ হোৱা স্বাধীনতা সংগ্ৰামত এই দিনটোৰ এক ঐতিহাসিক গুৰুত্ব আছে। 1946 চনৰ 18 জুন তাৰিখে অৰ্থাৎ আজিৰ এই তাৰিখতেই ভাৰতীয় সমাজবাদী নেতা ডক্টৰ ৰাম মনোহৰ লোহিয়া আৰু ডক্টৰ জুলিয়াও মেনেজেছে মাৰগাঁও চহৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি পৰ্তুগীজ একনায়কত্ববাদী চৰকাৰৰ বিৰুদ্ধে সত্যাগ্ৰহ আৰম্ভ কৰিছিল। পৰ্তুগীজ চৰকাৰে জনসমাগম নিষিদ্ধ কৰা স্বত্তেও ডক্টৰ লোহিয়াই গোৱাৰ যুৱক যুৱতীসকলক বিদেশী শাসনৰ শিকলি ছিঙি পেলাবলৈ আহ্বান জনাইছিল। এই ঐতিহাসিক দিনটোক গোৱাত ক্ৰান্তি দিন বুলি জনা যায়। এই গণ আন্দোলনে গোৱাৰ স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। অৱশেষত সুদীৰ্ঘ সংগ্ৰহৰ অন্তত 1961 চনৰ 19 ডিচেম্বৰত গোৱা পৰ্তুগীজ শাসনৰ পৰা সম্পূৰ্ণৰূপে স্বাধীন হয়। গোৱাৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ ত্যাগ আৰু সাহসিকতা স্মৰণ কৰাৰ উদ্দেশ্যে আজিৰ এই দিনটোত গোৱা বিপ্লৱ দিৱস হিচাপে পালন কৰা হয়। প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ ইতিহাসত আজিৰ দিনটো এই প্ৰসংগলৈ। 1815 চনৰ আজিৰ এই তাৰিখতে বিখ্যাত ৱাটাৰলু যুদ্ধত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত আৰু বন্দী হয়। ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ মৃত্যু হৈছিল 1936 চনৰ আজিৰেই 18 জুন তাৰিখতে। অভিনেত্ৰী নাছিম বানুৰ মৃত্যু হৈছিল 2002 চনৰ আজিৰ এই তাৰিখতে। প্ৰিয় শ্ৰোতা, অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যৱসায় জন্মে। আজিৰ দিনটো সকলোৰে বাবে শুভ হোৱাৰ কামনাৰে মই জুৰিমণি গোস্বামী সুপ্ৰভাত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে এইখিনিতে জনাই থওঁ, শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ হাতুৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

0: হেল্ল'
1: ৰাজেশ ডাঙৰীয়া, পুলিচ থানাৰ পৰা কৈছোঁ।
0: আকৌ
1: আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে। অন্য এটা কথালৈ যাওক, অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে। কেছ দীঘল হ'ব।
2: 10 লাখ দিয়ক, বাচি যাব।
0: ছাৰ ইমান ক'ত পাম?
2: এটা লিংক পঠিয়াইছোঁ, এতিয়া প্ৰচেছিঙৰ বাবে 2 লাখ দিয়ক, বাকীখিনি পিছত।
0: ছাৰ 2 লাখ?
3: কি হ'ল দেউতা?
4: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
1: আরে
4: কাটি দিলে?
3: ভয় না খাব দেউতা, ডিজিটাল এরেস্ট বুলি একো নাই, এবুর হইছে প্রবঞ্চনা।
4: প্রবঞ্চনা?
3: পুলিশ, ব্যাংক, RBI ইত্যাদির নাম লৈ আহিব পৰা সাইবার অপরাধীর ফোন বা ভিডিও কলৰ পৰা সাবধানে থাকিব। তেওঁলোকলৈ কোনো পয়সা নপঠিয়াব আর ততালিকে পুলিশক জনাব। যদিহে টেঙরামি নেদেখুওৱা
4: তেন্তে পয়সা হেরুৱাবা।
5: RBI কয়
6: জানি লওক, সতর্ক হৈ ৰওক।
7: এতিয়া আৰম্ভ কৰিছোঁ মূৰ্চনা অনুষ্ঠানটি। আজিৰ এই অনুষ্ঠানটিত শুনাবলৈ লোৱা হৈছে কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক দো বাদেন বোলছবিত আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

0: निशुल्क कानूनी सहायता टेली लॉ के ऐप वेबसाइट www.tele-law.in या टोल फ्री नंबर 14454 से प्राप्त की जा सकती है।
1: FM বেণ্ডৰ 102.7 মেগাহাৰ্জত শ্ৰোতাই মূৰ্চনা অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে। অনুষ্ঠানত এবাৰ শুনক হাথী মেৰে সাথী বলছবিত কিশোৰ কুমাৰ আৰু লতা মংগেশকৰৰ কণ্ঠৰ এই গীতটি।

মূৰ্ছনা অনুষ্ঠানটিৰ শেষত শুনক প্ৰেমনগৰ বুলজুবিত, আশা ভোছলে, কিশোৰ কুমাৰ আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি।

0: ৰাণু বৈশ্যৰ কণ্ঠত ৰাজীৱ বৰুৱা ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া ৰসানন্দ গগৈৰ ৰচনাৰে ৰূপম ভূঞাৰ কণ্ঠৰ গীত।

0: ৰসানন্দ গগৈৰ ৰচনাৰে ৰূপম ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
6: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
5: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
6: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
5: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
6: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
5: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
7: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী ভাৰতী চহৰীয়া, গীতিকাৰ গীতা হাতী কাকতি, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতা হাতীকাকতিৰ কথাৰে ভাৰতী চহৰীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনো আহক অজয় বৰ্মনৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু প্ৰযোজনা সুধীৰ দাসৰ।

0: সেয়া আছিল অজয় বৰ্মনৰ কণ্ঠত সুধীৰ দাস রচিত গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 4 গৰাকী ব্যক্তিলৈ বঁটা ঘোষণা; ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ; মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা; ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি; অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী; আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 অগ্ৰগতি। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4 গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত 8 গৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে

0: গৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
1: তিনিটা বঁটা, এটা হল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা প্ৰতি বছৰে দিয়া হয়। দুটা শিতানত, এটা হল ডেন্স আৰু এটা হল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছচিয়েল ৱৰ্কৰ ক্ষেত্ৰত, সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছোঁ। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, তিনি বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজান পীৰ এৱাৰ্ড 2025, আগবঢ়োৱা হৈছে শামসুদ্দিন আহমেদ ডাঙৰীয়াক, বিষ্ণু ৰাভা এৱাৰ্ড 2026। আমি দুজন ব্যক্তিক আগবঢ়াম, এজন হৈছে মানিক বৰবায়েন আৰু অন্য এগৰাকী ব্যক্তি হল তেখেত মধুসূদন দাস। সতী সাধনী এৱাৰ্ড প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিতযশা মহিয়সী নাৰী, শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ।
0: মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে। ব্ৰিটিছ সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণৱ সংস্কৃতি, সত্ৰ নামঘৰৰ ব্যৱস্থা আৰু বহু সাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 25 মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণৱ সংস্কৃতিৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মূল্যবোধৰ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমৰ বৈষ্ণৱ আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল, বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় প্ৰমূল্য প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি, বৰ্ণ, ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। সত্ৰাধিকাৰগৰাকীয়ে ভাষণত সত্ৰীয়া নৃত্য, বৰগীত, অংকীয়া নাট, মুখাশিল্প, বৃন্দাবনী বস্ত্ৰ আদি অসমৰ অমূল্য সাংস্কৃতিক সম্পদৰ বিষয়েও আলোচনা কৰে। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত আৰু বিভাজনৰ সময়ত শংকৰী দৰ্শনৰ শান্তি, সহাৱস্থান আৰু পাৰস্পৰিক সন্মানৰ বাণীসমূহ অধিক প্ৰাসংগিক হৈ পৰিছে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত ব্ৰিটিছ সাংসদ, সমাজ নেতা, গৱেষক, সাংস্কৃতিক কৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণৱ সংস্কৃতিৰ বিষয়ে ভাষণ দিয়া ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসমৰ বৈষ্ণৱ বাণী প্ৰতিনিধিত্ব হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবেই নহয়, বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰব। অহা 21 জুনত দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ বুজ লবলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে CCTV ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। তেওঁ লগতে CCTV ফুটেজ নিৰীক্ষণৰ বাবে সকলো জিলাত 1গৰাকীকৈ নডেল বিষয়া নিযুক্তি দি সকলো ফুটেজ আকস্মিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে 2-তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টা আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। কাছাৰ জিলাতো নীট সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰৰ চৌপাশে BNSSৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ 7টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত আয়ুষ গাৰ্গে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাইছে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ

0: মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত তিনিটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ এশ মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱাপানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। এইবাৰৰ মেলাত আঠ লক্ষাধিক ভক্তৰ সমাগম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
1: যোৱা দুটা বছৰ 2024 চনত আমাৰ ভাৰতবৰ্ষৰ ভিতৰৰ পৰা প্ৰায় 7,46,046 জন টুৰিষ্টে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু ইয়াত ফৰেন টুৰিষ্টৰ সংখ্যা আছিল 20 জন। সৰ্বমুঠ 7,46,066 জন ভক্তই এই অনুষ্ঠানটোত অম্বুবাচী মহাযোগত অংশগ্ৰহণ কৰিছিল আৰু 2025 চনত আমি দেখিছো যে 7,70,977 জন ইয়াত ভক্তই অংশগ্ৰহণ কৰিছিল ভাৰতৰ ভিতৰত আৰু ভাৰতৰ বাহিৰৰ পৰা যিটো ফৰেন টুৰিষ্ট বুলি কওঁ 42 জনে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু সৰ্বমুঠ ইয়াত 7,72,019 জন ভক্তই অংশগ্ৰহণ কৰিছিল, যিয়ে মই ভাবোঁ যে গোটেই আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এক আধ্যাত্মিক পৰিৱেশ ই ৰচনা কৰিছে আৰু আমাৰ দায়িত্ব হৈছে যে এই অনুষ্ঠানটো যিসকল ভক্ত ইয়ালৈ আহিব সেই ভক্তসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায়, আৰামদায়ক এটা সুসংগঠিত পৰিৱেশ নিশ্চিত কৰা আমাৰ সকলোৰে লক্ষ্য।
0: দক্ষিণ নগাঁও বন বিভাগ আৰু হোজাই জিলা প্ৰশাসন ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ উদমাৰী টঙীয়া গাঁৱত উচ্ছেদ চলোৱা হ'ব। বন বিভাগে এই সংক্ৰান্তত কালি অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী জাৰি কৰে। এই পৰিয়ালসমূহক 15 দিনৰ ভিতৰত সংৰক্ষিত বনাঞ্চল ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যিসকলৰ হাতত ভূমিৰ কোনো বৈধ নথি পত্ৰ আছে তেওঁলোকক এসপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত এই নথি দাখিল কৰিবলৈ কোৱা হৈছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বৈধ নথি দিব নোৱাৰিলে আইনী ব্যৱস্থাৰে উচ্ছেদ কৰা হ'ব বুলি জাননীত উল্লেখ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি 9 জুলাইৰ পাছত দ্বিতীয় পৰ্যায়ত সংৰক্ষিত বনাঞ্চলত বাস কৰি থকা আন 152টা পৰিয়ালকো উচ্ছেদ কৰা হ'ব। উল্লেখযোগ্য যে জানুৱাৰীত চলা উচ্ছেদ অভিযানৰ সময়ত এই পৰিয়ালকেইটাক সাময়িকভাৱে উচ্ছেদৰ আওতাৰ বাহিৰত ৰখা হৈছিল। সেই সময়ত সৰ্বোচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ থকা বাবে প্ৰশাসনে উচ্ছেদ স্থগিত ৰাখিছিল। কিন্তু বৰ্তমান কোনো আইনী বাধা নথকাৰ পৰিপ্ৰেক্ষিতত বন বিভাগ সম্পূৰ্ণ সংৰক্ষিত বনাঞ্চলখন দখলমুক্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাবে বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। পত্ৰত উল্লেখ কৰা অনুসৰি বাৰ্ষিক অনুদানৰ ধনেৰে বিদ্যুতৰ মাচুল পৰিশোধ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। আনহাতে অনুদানৰ 10% স্বচ্ছতা কাৰ্যসূচীত ব্যয় কৰিব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছে। নীতি নিৰ্দেশনা মানি 25 জুনৰ ভিতৰত এই ধনৰাশি ব্যয় কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ফিফা বিশ্বকাপ ফুটবলৰ মেক্সিকোত অনুষ্ঠিত কে গ্ৰুপৰ এখন খেলত কলম্বিয়া উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনৰ প্ৰথমাৰ্ধৰ সমাপ্তিলৈ কলম্বিয়া 1-0 গ'লত আগবাঢ়ি আছে। ইয়াৰ আগেয়ে খানা আৰু পানামাৰ মাজত টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত খানাই পানামাক 1-0 গ'লত পৰাস্ত কৰে। আন এখন খেলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গ'লত জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্টুগাল কংগোৰ বিৰুদ্ধে 1-1 গ'লত ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। মহিলাৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰাণৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 114 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 4টা উইকেট দখল কৰে। স্মৃতি মান্ধানাক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। জাহ্নৱী কাশ্যপে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত 79 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল শিতানত কালি ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জাহ্নৱীয়ে 2 মিনিট আৰু 5.93 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থান দখল কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: বিশ্বকাপ ফুটবল প্রতিযোগিতাত অনুষ্ঠিত হওয়া কেইবাটাও অভিলেখ তথা কেইবাগৰাকী খেলুৱৈ দুৰ্দান্ত প্ৰদৰ্শনৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ এটা মুখ্য বাতৰিৰূপে প্ৰকাশ কৰা হৈছে। আমাৰ অসম কাকতে এই সম্পৰ্কীয় এটা বাতৰি, অনবদ্য হেট্ৰিকেৰে মেছিৰ শেষ বিশ্বকাপৰ যাদুকৰী আৰম্ভ, এমবাপেৰ অভিলেখ অপ্ৰতিৰোধ্য হালাণ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতত। একেটা বাতৰিৰ শিৰোনাম, এতিয়াও আৰ্জেণ্টিনাৰ অদমনীয় নায়ক, বিশ্বকাপৰ সৰ্বোচ্চ গোলৰ ক্লোজৰ ৰেকৰ্ড স্পৰ্শ, হেট্ৰিক, মেছি মেজিকত মুগ্ধ ক্ৰীড়া সমাজ। অসমে প্ৰতিদিন কাকতে বাতৰিটো মহানায়ক মেছিৰ অবিশ্বাস্য হেট্ৰিকত প্ৰাণৰ সঞ্চাৰ বিশ্বকাপত শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফ্ৰান্সত অনুষ্ঠিত G7 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ তথা বিভিন্ন বিশ্ব নেতাৰ সৈতে হোৱা আলোচনাৰ প্ৰসংগও আজিৰ কাকতসমূহে প্ৰাধান্য দিছে। দৈনিক জনমভূমি কাকতত বাতৰিটো কেতবোৰ উন্নত দেশৰ মানসিকতালৈ আঙুলিয়াই G7 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে কলে আস্থা পুনৰস্থাপনৰ ওপৰত নিৰ্ভৰ কৰিছে বিশ্বৰ ভৱিষ্যত। আৰু দ্য আছাম ট্ৰিবিউন কাকতে টকছ অন G7 সামিট ছাডলাইনছ, ট্ৰাম্প প্ৰেজেছ মোদী এজ টাফ নেগোচিয়েটৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত অসমত শীঘ্ৰে আৰম্ভ হ'বলগীয়া ড্ৰোনযোগে ডাক সেৱা সম্পৰ্কীয় এটা খবৰৰ শীৰ্ষক, আছাম ছেট ফৰ ড্ৰোন পোষ্টেল ডেলিভাৰী, 40 ৰুটছ আইডেণ্টিফাইড। নিয়মীয়া বাৰ্তা কাকতে অসমৰ বৈষ্ণৱীয় আৰু সত্ৰীয়া সংস্কৃতিৰ ইতিহাসত নতুন অধ্যায় ৰচনাৰে আউনীআটী সত্ৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ব্ৰিটিছ সংসদত বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত দিয়া প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তাৰূপে ভাষণ প্ৰদান কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। পুনৰ অনুষ্ঠিত হ'বলগীয়া 2026 বৰ্ষৰ নীট পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনৰ সৈতে মিলিত হোৱাৰ পৰ্যালোচনা বৈঠকৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি আজান পীৰ বিষ্ণু ৰাভা আৰু সতী হাতনী বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 4গৰাকী ব্যক্তিলৈ বঁটা ঘোষণা। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা। দবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি। অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 2-1 গলত অগ্ৰগতি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। আজি শুনক নগাঁও জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া। উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় আৰু সামাজিক সংগঠন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰতিষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস যোৱা 10 জুনত তিনিজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। নগাঁও চহৰৰ কলংপাৰস্থিত মূল চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এলানি কাৰ্যসূচী গ্ৰহণ কৰে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াৰ এক প্ৰতিবেদন।
2: নগাঁও চহৰৰ কলংপাৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি যোৱা 10 জুনত বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচী উদযাপন কৰে। পুৱা পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলন আৰু বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অশোক কুমাৰ বৰাই। এই সভাতে বিশ্ববিদ্যালয়ৰ বাৰ্ষিক চাৰচত্ৰ আৰু অসমীয়া বিভাগৰ বাৰ্ষিক বাৰ্তালোচনী জ্ঞাপন অনুষ্ঠান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে নগাঁও বটদ্ৰৱা সমষ্টি বিধায়ক ৰূপক শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকা, বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট ভাস্কৰ্য শিল্পী পদ্মশ্ৰী নুৰুদ্দিন আহমেদ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
1: যোৱা 9 জুনত সমগ্ৰ দেশৰ লগতে নগাঁৱতো প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত এই আঁচনিৰ জৰিয়তে দেশৰ প্ৰসূতিসকলৰ লগতে শিশুৰ স্বাস্থ্য সুৰক্ষা সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ প্ৰদান কৰা আৰু প্ৰসূতিকালীন ৰোগৰ লক্ষণসমূহ নিৰ্ধাৰণ কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰাই আঁচনিখনৰ মূল উদ্দেশ্য। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক বিশেষ প্ৰতিবেদন।
2: প্ৰসূতি বিশেষজ্ঞৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিক প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা কৰি বিপদজনক লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰি মাতৃ আৰু শিশুৰ ভৱিষ্যত সুৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰতিমাহৰ 9 তাৰিখ আৰু 19 তাৰিখে উদযাপন কৰি অহা ভাৰত চৰকাৰৰ অনন্য পদক্ষেপ প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃ অভিযানে সফলভাৱে যোৱা 9 জুনত 10 বছৰ সম্পূৰ্ণ কৰে। সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো মুঠ 166টা স্বাস্থ্য কেন্দ্ৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ FRU, মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত সফলভাৱে দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিক গৰ্ভৱতী মহিলাসকল প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ অংশ হিচাপে প্ৰায় 3,596গৰাকী প্ৰসূতি মহিলাক বিনামূলীয়া তথা গুণগত মানদণ্ড সম্পন্ন স্বাস্থ্য পৰীক্ষাৰ সুবিধা প্ৰদান কৰা হয়। 10 বছৰীয়া এই অভিযানৰ দ্বাৰা বিনামূলীয়া সেৱা যেনে তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা, ৰক্তচাপৰ জোখ, ওজন আৰু উচ্চতাৰ উপৰিও বিনামূলীয়া আইৰণ, ফলিক এচিড টেবলেটকে ধৰি প্ৰয়োজনীয় ঔষধসমূহ বিতৰণ কৰা হয়। ইয়াৰ উপৰি উপস্থিত প্ৰসূতি মহিলাসকলক পুষ্টিকৰ খাদ্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হোৱা 10 বছৰীয়া যতনৰ এটা দশকৰ অংশ হিচাপে পৰিস্মিতা বৰগোহাঁই, জিলা সংবাদ বিশেষজ্ঞ দৰ্শনা শৰ্মা, জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক ধিংগেট নগৰীয়া আৰু ৰহা সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ অনুষ্ঠান পৰ্যবেক্ষণ কৰে আৰু উপস্থিত প্ৰসূতি মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে।
1: আশাৰী প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে যোৱা 31 মেত কলিয়াবৰ গাঁওৰক্ষী বাহিনীৰ সদস্যলৈ সাজ পোছাক, ৰেইনকোট, জোতা, টৰ্চলাইট আদি সামগ্ৰী যোগান ধৰে। আগন্তুক বাৰিষাকালত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ নিৰাপত্তা আৰু সম্ভাৱ্য বানপানীৰ সময়ত ওখ ঠাইলৈ স্থানান্তৰিত হোৱা আদি সময়খিনিত সহায় হোৱাকৈ আৰণ্যকে এই সামগ্ৰীসমূহ বিতৰণ কৰে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াৰ এক বিশেষ প্ৰতিবেদন।
2: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বিগত 36 বছৰ ধৰি সেৱা আগবঢ়াই আয়নিক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে যোৱা 31 মেত কলিয়াবৰত গাঁওৰক্ষী বাহিনীৰ সক্ৰিয় সদস্যসকলে সাজ পোছাকৰ লগতে ৰেইনকোট, টৰ্চলাইট, জোতা আদি সামগ্ৰী আগবঢ়ায়। বাৰিষাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত নিয়োজিত গাঁওৰক্ষী বাহিনীৰ সদস্যসকললৈ আয়নিক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আগবঢ়ালে এই সাজ পোছাক, ৰেইনকোট, জোতা, টৰ্চলাইট আদি সামগ্ৰীসমূহ। জখলাবনা আৰক্ষী থানাৰ সামূহিক ভৱনত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ উপস্থিতিত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত কলিয়াব সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নীলয় বৰুৱা, আৰণ্যকৰ সচিব প্ৰধান বিভৱ কুমাৰ তালুকদাৰ উপস্থিত থাকে।
1: জিলাৰ ৰেহৰূপ আজিলৈ ইমানেই। কাইলৈ পুনৰ লগ পাম আন এখন নতুন জিলাৰ ৰেহৰূপ লৈ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি নগাঁও জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াক।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক ৰেডিঅ' আত্মকথা সোঁৱৰণী বালিচৰ অনুষ্ঠানটিত অৰুণ শৰ্মাৰ সৈতে হোৱা কথা বতৰাত ভাগ লৈছে কমল শৰ্মাই। আজি এই অনুষ্ঠানটিৰ চতুৰ্থ খণ্ডটি শুনিবলৈ পাব।
2: ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানত আগবঢ়াইছোঁ নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ চতুৰ্থ খণ্ড। তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই।
3: অৰুণদা,
4: কোৱা।
3: কলেজীয়া শিক্ষা শেষ কৰি আপুনি বিভিন্ন কাৰণত বিভিন্ন পৰিস্থিতিত কেতিয়াবা আসাম ট্ৰিবিউন কাকতক গোষ্ঠীত, কেতিয়াবা স্কুলৰ শিক্ষকতাও কৰিছিলে, কিন্তু প্ৰকৃততে আপোনাৰ কৰ্মজীৱন আৰম্ভ হ'ল আকাশবাণীত, নহয় জানো?
4: ক'ব পাৰা তেনেকৈ। মোৰ স্কুলত সেই চাৰি পাঁচ বছৰ চাকৰি কৰি তেতিয়া অৱশ্যে ভাবিছিলোঁ কিন্তু সেইটোৱেই মোৰ জীৱন নিৰ্বাহৰ মাধ্যম হ'ব। কিন্তু আকাশবাণীত সোমোৱাৰ এটা সুযোগ পালোঁ। সেইটো হ'ল 1959 চনত। সেইবছৰ মোৰ বিয়া হৈ গৈছে। 1959 চনত কলিকতাত এখন আকাশবাণীয়ে কলিকতা চেণ্টাৰত এখন পূব উত্তৰ এই অঞ্চলৰ এখন নাটকৰ ছেমিনাৰ পাতিছিলে। তাত সেই ছেমিনাৰলৈ মই তেতিয়া আকাশবাণীত সোমোৱা নাই, এজন কনিষ্ঠ লেখক নাট্যকাৰ হিচাপে আৰু এজন জ্যেষ্ঠ নাট্যকাৰ হিচাপে, কনিষ্ঠ নাট্যকাৰ হিচাপে মোক অৰুণ শৰ্মাক আৰু জ্যেষ্ঠ নাট্যকাৰ হিচাপে লক্ষ্য চৌধুৰীক তালৈ নিমন্ত্ৰণ কৰিছিলে। আৰু তেতিয়া ফণি তালুকদাৰ নাট বিভাগৰ প্ৰযোজক আছিলে।
3: এখেতে এটা কথা সুধিছোঁ যে আকাশবাণীত চাকৰিত যোগ দিয়াৰ আগতো আপোনাৰ আকাশবাণীৰ লগত সম্বন্ধ আছিল?
4: আছিলে বুলি ক'ব পাৰোঁ। সেইটোৱেই মানে মূল ধন হ'ল যিহৰ ফলত মই আকাশবাণীত সোমাব পাৰিলোঁ। মই ইয়াৰ আগৰ খণ্ডত ক'লোঁ নাই ক'ব নোৱাৰোঁ, মই কলেজত পঢ়োঁতেই আকাশবাণীত অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। শৈল বৰুৱা, আমাৰ তেজপুৰৰ শৈল বৰুৱা, তেওঁ তেতিয়া তাত ঘোষক আছিলে, গতিকে মোক চিনি পায় এদিন লৈ গ'ল আকাশবাণী ষ্টুডিঅ'। আকাশবাণী তেতিয়া আছিলে এই উজান বজাৰৰ কমিশ্যনাৰ বঙালাত। তেতিয়া চাবলৈ গ'লোঁ, যাওঁতে সেইপিনে পাছ কৰি যাওঁতে চিনাকি কৰি দিলে মোৰ নাটকত ইণ্টাৰেষ্ট আছে, আগ্ৰহ আছে বুলি জানে তেজপুৰৰ মানুহ, তেজপুৰৰ ল'ৰা। শৈলদাই সত্ৰপ্ৰসাদ বৰুৱাৰ লগত চিনাকি কৰি দিলে। সত্ৰপ্ৰসাদ বৰুৱা বোলে তেজপুৰৰ ল'ৰা নাটক কৰিবা নেকি আমাৰ ইয়াত? মই বোলো মই পালে সুবিধা পালে কৰিম আৰু, কাইলৈ আহিবা, তুমি কাইলৈ আহি যাবচোন এই সময়ত, আবেলি সময়ত। তেপি গ'লোঁ, মই তিমান ভবা নাছিলোঁ। গৈ আবেলি যেতিয়া ষ্টুডিঅ' হৈ সোমাইছোঁ লাউঞ্জত, তেতিয়া সত্ৰপ্ৰসাদ বৰুৱা ওলাই আহিছে ইফালৰ পৰা, চাওঁ এইখন লোৱাচোন তুমি, এইখন তুমি বোলা তালৈ বোলা, এইখিনি পঢ়িব লাগিব তুমি। তাত এই শোণিতকুঁৱৰীৰ তোমাৰ অনিৰুদ্ধৰ দীঘলীয়া এটা, তুমি যোৱাচোন তাত, তাই তাত মাইকটোৰ ওচৰৰ পৰা পঢ়াকৈ যোৱা। মই আৰু একো ধৰিব পৰা নাই কি কথা, আৰু অলপ শৈলদাই কৈছে কথাটো, তোমাৰ বুট কৰ্ম অভিনয় দিব। তেওঁ গ'লোঁ আৰু, তেওঁ শুনিলে, শুনি পেলাই অঁ তুমি যোৱা যোৱা, ওলাই আহিলোঁ, তুমি যোৱা, তোমাক খবৰ পাবা। তাৰ এসপ্তাহমানৰ পিছত এখন কণ্ট্ৰেক্ট গৈছে, বুজি, সেই কণ্ট্ৰেক্ট আজিকালি যেনেকুৱা তেনেকুৱাই কণ্ট্ৰেক্টখন গৈছে, এখন তাত $15 ফিজ, আৰু ভাল পালে, পাই পেলাই তাৰপিছতে মোক নাটক কৰিবলৈ মাতে আৰু। তো মনত আছে মোৰ প্ৰথম নাটকখনেই মোক এটা নায়কৰ ৰোল দিছিলে, মালতী, মানে সেইখন বীৰেণ ভট্টাচাৰ্যৰ নাটক আছিলে, আৰু সেইখন তেতিয়া ড্ৰামা ফেষ্টিভেলত কৰিছিলে, নিৰ্মলপুৱা বৰদলৈ, যোগমায়া, লক্ষ্য চৌধুৰী, লক্ষ্যদা, এনেকৈ আছিলে। মোক তাত এটা গাঁৱৰ পটভূমিত হোৱা নাটক, তাত এটা মালতী নাটকৰ নাম, মোক অনিমা দাস আছিলে তাৰ হিৰোইন, মোক হিৰোটো কৰিলে। তেনেকেই মই অভিনয়ত সোমালোঁ, আৰু অভিনয়ত যেতিয়া নাটকৰ অনাতাঁৰ নাটকৰ অভিনয়ত সোমাই পেলাই অনাতাঁৰ নাটকৰ প্ৰতি মোৰ এটা আগ্ৰহ বাঢ়িল। ইতিমধ্যে মই উৰুখা বজা বুলি এখন নাটক লিখিছিলোঁ, সেইখন মঞ্চৰ কাৰণে, যেতিয়া মই হেৰি কথা, ৰেডিঅ'ৰ কথা ভবা নাই, সেইখন হাতে লিখা অৱস্থাতেই 1955ত প্ৰথমতে তেজপুৰত, তাৰপিছত গুৱাহাটীত, সেইখন মঞ্চস্থ হৈছিলে।
3: সেইখনত গুৱাহাটীত সতীশ দাসে অভিনয় কৰিছিল।
4: অঁ, সতীশ দাসো আছিলে, কিন্তু দুৰ্গেশ্বৰ বৰঠাকুৰ আৰু শৈলদা, তাৰপিছতে বিজয় শংকৰ, তসদ্দুক ইউচুফ, এইবিলাক আছিলে সেইখন নাটকত। বৰ
3: এইখিনিতে মোৰ আৰু এটা কথা, উৰুষা পূজা সম্পৰ্কে কথা ওলাওঁতেই এজন কবিয়ে মন্তব্য কৰিছিল তাৰ হিৰোইনৰ নাম আছিলে মেঘালী।
4: অঁ, মেঘালী আছিলে।
3: আৰু তেখেতে কোৱা মতে হীৰেণ ভট্টই কৈছিলে, অৱশ্যে মোক কৈছিলে যে সেইখিনি সময়ত নাটকত সাংঘাতিক ৰোমান্টিক নাম সেইটোৱে প্ৰথম।
4: অঁ, মেঘালীটো, মেঘালীটো হ'ব পাৰে, কাৰণ সেইখিনি সময়ত হৈছিলে কি, তাৰপিছতে বহুত ছোৱালীৰ নাম, নতুনকৈ জন্ম হোৱা ছোৱালীৰ নাম মেঘালী দিছিলে। এই দুটা নাম মোৰ নাটকৰ পৰা, এটা মেঘালী আৰু জিন্তী নাটকখন যেতিয়া হ'ল, জিন্তী নাটকৰ সেই জিন্তী যেতিয়া হোৱাৰ পিছত জিন্তী নাটটো নামটো বহুতৰ ঘৰত জিন্তী চলাইছিলে, সেই নাটকৰ পৰা যোৱা নাম। তাৰপিছত যেনেকৈ হওক, মই আকাশবাণীৰ লগত তেনেকেই মোৰ জড়িত হ'ল। তাৰপিছত নাটক আকাশবাণীত গুৱাহাটী কেন্দ্ৰৰ পৰা নাটক প্ৰচাৰ হ'বলৈ ধৰিলে, কেইবাখনো নাটক।
3: আপোনাৰ প্ৰথম লিখিত নাটক আকাশবাণীৰ পৰা প্ৰচাৰ হোৱা কোনখন?
4: প্ৰথম হৈছিলে সেই হেৰিখনৰ পৰাই, উৰুষা বজাৰৰ পৰাই অলপমান আনি পেলাই কক্ষচ্যুত বুলি এখন নাটক হৈছিলে। তাৰ আগতে অৱশ্যে দুখন নাটক আইদেউ বুলনীত হৈছিলে, শৈলদ্যাই প্ৰযোজনা কৰিছিলে, এইবোৰ ৰোমান্টিক নাটক। ডাৱৰ যেতিয়া আহে, ডাৱৰৰ আঁৰৰ জোন, ধুমুহা যেতিয়া আহে, প্ৰথমখন ধুমুহা যেতিয়া আহে, তাৰপিছত ডাৱৰৰ আঁৰৰ জোন, এনেধৰণৰ দুখনমান বৰ ৰোমান্টিক গাঁৱলীয়া পটভূমিত হৈছিলে। তাৰপিছত অলপমান গহীন নাটক হৈছিলে কক্ষচ্যুত। তাৰপিছত এখন নাটক ফিলাপ দি গেপছ বুলি এখন নাটক, সেইখনো মানে ড্ৰামা ফেষ্টিভেলত হৈছিলে, ৰেডিঅ' উইক হয়
3: 1955 চনত।
4: অঁ, 1955 চনত, তেতিয়া, আজিকালি সেইটো এতিয়াও কৰিব পাৰিলে ভাল তোমালোকে, তেতিয়া হৈছিল কি, বহুদিনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰই এটা ৰেডিঅ' উইক পাতে, অনাতাঁৰ সপ্তাহ পাতে। সেই সপ্তাহটোত প্ৰত্যেকটো বিভাগে, গান, নাটক, কথিকা, প্ৰত্যেকটো বিভাগে কিছুমান স্পেচিয়েল, খুব যত্ন লৈ পেলাই কিছুমান
3: নাটক
4: অনুষ্ঠান তৈয়াৰ কৰে, আৰু নাটক গোটেই সপ্তাহটো জুৰি 7খন নাটক হয়। তেনেকৈ গীত, তোমাৰ এতিয়াৰ কিছুমান প্ৰখ্যাত গীত সেই ৰেডিঅ' উইকত বিশেষভাৱে সেই 7টা গীত সেইখিনি সময়ত প্ৰযোজিত হয়। ভূপেন হাজৰিকা বা যিসকলে গায় সাগৰ সংগমত, যেনেকৈ ধৰা সেইটো গান, সেই তেতিয়া তাত সেই ৰেডিঅ' উইকত হোৱা গান, 7টা গান, 7খন নাটক, আকৌ কথিকা বিভাগে কিছুমান আলোচনা চক্ৰ পাতে, এনেধৰণৰ কিছুমান গোটেই সপ্তাহটো এটা উৎসৱ পাতে, ৰেডিঅ' উইক পাতে, পাতি পেলাই তাত কিছুমান প্ৰত্যেকটো বিভাগে কিছুমান স্পেচিয়েল প্ৰগ্ৰেম কৰে, আৰু সেইবিলাকে মানে শ্ৰোতাক একেবাৰে অভিভূত কৰে। সেই সপ্তাহটো ৰেডিঅ'ত শ্ৰোতাসকলে অকল ৰেডিঅ' শুনাৰ কাম তেওঁলোকৰ। আৰু এই তেনেকৈ ফিলাপ দি গেপছ বুলি এখন মোৰ নাটক হৈছিলে, তাত তসদ্দুক ইউচুফ আছিলে মেইন ষ্টৰী চৰিত্ৰত, আৰু বেগম আছিলে, তেওঁ পিছলৈ বৰ নাম নাম কৰা এগৰাকী ৰেডিঅ' নাটিকা হৈছিলে, ৰেডিঅ' অভিনেত্ৰী হৈছিলে, তেওঁলোক দুজন আছিলে মূল চৰিত্ৰত ফিলাপ দি গেপছ। তাৰপিছতে আৰু কেইখনমান নাটক হৈছিলে, স্থাৱৰ বুলি এখন হৈছিলে, তাৰো এটা ইতিহাস আছে। স্থাৱৰখন বোলে তেতিয়া সেই যে মই যে কৈছিলোঁ হেৰিলৈ, মই কলিকতালৈ গৈছিলোঁ এখন ছেমিনাৰলৈ, তাৰ আগতে স্থাৱৰ নাটকখন ইয়াৰ পৰা প্ৰচাৰিত হৈছিলে, তাৰ অলপ দিন আগতে। স্থাৱৰখন ইণ্টাৰপ্লেনেটৰী বেকগ্ৰাউণ্ডত, এটা স্পেচ বেকগ্ৰাউণ্ডত নাটক লিখা হৈছিলে এখন, তেতিয়া মানে স্পুটনিকৰ কথা ওলাইছে, স্পুটনিক তেতিয়া যোৱা নাই, কিন্তু তেতিয়া সেইখন 1958 চনৰ ড্ৰামা ফেষ্টিভেলত ফণী তালুকদাৰে প্ৰযোজনা কৰি পেলাই সেইখন প্ৰচাৰ কৰিছিলে, আৰু তেওঁ সেইখন, আমি ছেমিনাৰ যাওঁতে তেওঁ সেইখন লৈ গৈছিলে তাত শুনাবৰ কাৰণে, আৰু তাত ছেমিনাৰত সেইখন শুনালে প্লে'বেক কৰি পেলাই, আৰু ষ্টৰিটো মই লিখি লৈ গৈছিলোঁ বৰ সুন্দৰকৈ শুনি পেলাই। তেওঁলোকে তেতিয়া মীৰা দাসে মেইন ৰোলটো কৰিছিলে, মূৰ্চনা ব্ৰাউন বুলি মেইন চৰিত্ৰটো এগৰাকী মহিলা আছিলে, মানে বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন প্লেনেটৰ মাজত ৱাৰ হৈছে, যুদ্ধ হৈছে, আৰু তাত মিছাইল, তোমাৰ নিউক্লিয়াৰ ৱাৰফেয়াৰ হৈছে, তাৰ মাজত ভাৰতে ইতিমধ্যে নিউক্লিয়াৰ ৱাৰ সকলো বাদ দিলে, অস্ত্ৰ নাই, তেওঁলোকে সব সাগৰত ডুবাই দিলে, খালি শান্তি প্ৰক্ৰিয়াত লগায়। কিন্তু সেই মাৰ্চ আৰু নেপচুন, বৃহস্পতি আৰু মঙলৰ মাজত তেওঁলোকে ৱাৰ ডিক্লেয়াৰ কৰিলে, মাজত পৃথিৱী পৰি গ'ল, পৃথিৱীত তেওঁলোকৰ যেতিয়া অস্ত্ৰ চলাইছিলে সেই নিউক্লিয়াৰ মিছাইল পঠালে পৃথিৱীত পৰিল, পৃথিৱীখন ছাই হৈ গ'ল, ধ্বংস হৈ গ'ল। কিন্তু সেই পৃথিৱীৰ পৰা কেনেকৈ আকৌ নতুন প্ৰজন্ম নতুন জন্ম হ'লে তাৰে এটা কাহিনী লৈ পেলাই লিখা হৈছিলে। তেতিয়া তাত এইটো প্ৰতিষ্ঠা হ'ল সেই ছেমিনাৰখনত যে সেইখন নাটক ডেট হেপেন টু বি দি ফাৰ্ষ্ট ছায়েন্স ফিকশ্যনেল ড্ৰামা। তাত মানে পি চি চেটাৰ্জী আহিছিলে, হেৰিৰ পৰা দুগ্গল আহিছিলে দিল্লীৰ পৰা, তেতিয়া তেতিয়া ডি ডি জি এজনেই, আজিকালি যে চাৰিজন, তেতিয়া ডি ডি জি এজনেই দুগ্গল, দুগ্গল চাহাব দিল্লীৰ পৰা আহিছিলে। আৰু সেই অঞ্চলৰ লক্ষ্ণৌ বা তেতিয়াতো বেছি ষ্টেচন নাই, বোধকৰ 15 নে কেইটা ষ্টেচনৰ হেৰিসকল আহিছিলে, নাটকৰ প্ৰযোজকসকল আহিছিলে। তাত কলিকতাত তেতিয়া বীৰেণ ভদ্ৰ নাটকৰ প্ৰযোজক, মহালয়াৰ বিখ্যাত বীৰেণ ভদ্ৰ, তেওঁলোকে সেইখন শুনি পেলাই তেওঁলোকে ক'লে যে, আৰু মীৰা দাসৰ অভিনয় অতি ভাল পাইছিলে তেওঁলোকে, কৈ পেলাই যে এইখন এনেধৰণৰ নাটক আমাৰ এতিয়ালৈকে আমাৰ আকাশবাণী নেটৱৰ্কত এনেধৰণৰ ছায়েন্স ফিকশ্যন হোৱা নাই, আৰু সেইটো এটা তাত ৰেকৰ্ড আছিলে। আৰু যথেষ্ট গৰ্বিত ভাবি আমি তেতিয়া ঘূৰি আহিছিলোঁ। আৰু সেইটোতে সূত্ৰ ধৰি মই এতিয়া ক'ব পাৰোঁ তোমাক, এই মোৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰৱেশটো সেই সূত্ৰতেই হৈছিলে। কাৰণ তাতে মোক কলিকতাতেই ফণী তালুকদাৰে ক'লে, তেখেতে ক'লে, তেখেতৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম দেই, তেখেতে মোক নাটকৰ ৰেডিঅ' নাটকৰ ৰেডিঅ' জীৱনটো তেখেতৰ কাৰণে মোৰ হৈছিলে। তেখেতে ক'লে যে এটা আকাশবাণী গুৱাহাটী কেন্দ্ৰত এটা চাকৰি ওলাইছে, শিক্ষানুষ্ঠানৰ কাৰণে এটা স্পেচিয়েল, গোটেই যিবিলাক অন্যবিলাক কেন্দ্ৰতো শিক্ষানুষ্ঠানৰ এটা স্পেচিয়েল প্ৰগ্ৰেম কৰিব, গুৱাহাটী কেন্দ্ৰত এটা পোষ্ট ওলাইছে, আপুনি হৰি জইন তাত আহিব নেকি? মই আৰু তেতিয়া সেই সেইবাৰ যাওঁতে আকৌ মই বিয়াৰ পিছতে নহয়, মোৰ পৰিবাৰকো আৰতিগুলো লৈ গৈছিলোঁ, আমি তাৰপিছত পুৰীলৈ গ'লোগৈ, হনিমুন কৰিলোঁ সেই ওচৰতে। আহোঁতে এওঁ ক'লে নাই তেতিয়া গুৱাহাটীতে হ'ব, এওঁ অকণমান গুৱাহাটীত হোৱাটো বিচাৰিছে চাকৰিটোৰ কাৰণে। মই আকৌ স্কুলৰ চাকৰিয়ে থাকিম বুলি ভাবি দিছিলোঁ আৰু, তেওঁলোকে কাৰণে আপুনি এখন এপ্লিকেশ্যন পঠিয়াই দিব, এপ্লিকেশ্যনখন আকৌ হেৰি দি আহিব লাগে, ডি পি আইৰ থ্ৰু আহিব লাগে। এতিয়া স্কুলৰ পৰা মই ডি পি আইলৈ পঠিয়ালোঁ, ৰাজখোৱা আছিলে, খুব হাইলি কমেণ্ট কৰি ৰেকমেণ্ড কৰি পঠিয়ালে, এটা তাৰ ছিলেকশ্যনৰ ইণ্টাৰভিউ দিন পৰিল, মই আহিলোঁ। আহি পেলাই
3: ইণ্টাৰভিউত আপোনাৰ এটা আমোদজনক কথা,
4: সেইটোকে ক'ব খুজিছোঁ এইটো হ'ল কি, আহি পেলাই যেতিয়া দেখিলোঁ তেতিয়া এইটো ষ্টেচন হৈছে দেই, হল এটা, প্ৰকাণ্ড হল এটা আছিলে, এনেকুৱা আজিকালি সৰু সৰু ৰুমবোৰ নাছিলে, সেইটো উবৈদুল্লতি বৰুৱাইহে আৰম্ভ কৰিলে সেইটো। তেতিয়া আহি দেখোঁ লক্ষ্মীহৰা দাস, সুৰেণ দাস ইউনিভাৰ্চিটিৰ তেতিয়া ৱেলফেয়াৰ অফিচাৰ আছিলে, তাৰপিছতে মুক্তিনাথ বৰদলৈ যিজন অৰুণাচলৰ এডুকেশ্যন অফিচাৰ আছিলে, তেওঁ, এইবিলাকক দেখি মই ৰুমলৈ সোমাই গৈছোঁ, বোলো মই যাওঁগৈ দেই, মই ইয়াত ইণ্টাৰভিউ নিদিওঁ আজি। তমিদ্যাই ধমকি লগালে, কিয় নিদিবা তুমি? মই বোলো নহয়, এইসকল আহিছে, মই এতিয়া স্কুলৰ সাধাৰণ মাষ্টৰ এটা কেনেকৈ হ'ব এইটো চাকৰি, এইসকল আহিছে, লক্ষ্মীহৰা দাসৰ নিচিনা আহিছে, তেখেতসকল আহিছে, ইণ্টাৰভিউ দি, যি হয় ইণ্টাৰভিউ দিব লাগিব, তালিকদাৰে ধৰিলে, বোলে মই ইমান হেৰি কৰি আহিছোঁ দিব লাগিব। কি হ'ল, ইণ্টাৰভিউ দিলোঁ, তাতো এটা সেইটো নকওঁ আৰু, হিৰণ্য ভূঞা কেনেকৈ কাটিলে সেইটো বাদ দিওঁ, সেইটো কাহিনী বাদ দিওঁ। তেতিয়া সোমাই বেছিখিনি কথা মোক হেৰিয়ে সুধিলে, ভি কৃষ্ণমূৰ্তি তেতিয়া ষ্টেচন ডাইৰেক্টৰ আছিলে, তেওঁ সুধিলে, তেওঁ মোক সেই যে ইতিমধ্যে যে মই নাটক লিখিলোঁ, ৰেডিঅ' নাটক লিখিলোঁ, এখনে দুখন মই ডকুমেণ্টেৰিও লিখি দিছিলোঁ, যেতিয়া এই যে মোৰ ৰেডিঅ' যিটো বেকগ্ৰাউণ্ড আছিলে, ৰেডিঅ' ইতিমধ্যে মই ৰেডিঅ'ৰ লেখা কথাটো জানো, আৰু যিজন যিটো চাকৰি যিটো প্ৰযোজক, সেইটো এটা বৰ দৰকাৰী গুণ মানে তেওঁলোকৰ কাৰণে। তাৰপিছতে নিৰ্বাচনতে মইতো দ্বিতীয় হ'লোঁ, আৰু মুক্তিনাথ বৰদলৈ এডুকেশ্যন অফিচাৰ অৰুণাচলৰ, তেওঁ 1, মই 2। অলপ দিন পিছতে মোলৈ এখন চিঠি গৈছে যে আপোনাক লোৱা হৈছে, মই আৰু আচৰিত হৈ গ'লোঁ, কেনেকৈ মই বাদ দিছিলোঁ নহ'ব বুলি, তাৰপৰা চিঠি গৈছে আপুনি জইন কৰিবই লাগে। এতিয়া পিছত গম পালোঁ যে তেখেতক প্ৰথম স্থান দিয়া হৈছিলে, কিন্তু তেখেতৰ দৰমহা পাতিৰ লগত নিমিলিলে, গতিকে মই পালোঁ। তাৰপিছতে আহি ৰেডিঅ'ত সোমালোহি, 1960 1 জানুৱাৰীত মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰৱেশ কৰিলোঁ,
3: সেয়া আৰম্ভণি। তাৰপিছত বিদ্যাৰ্থীৰ অনুষ্ঠান, স্কুল ব্ৰডকাষ্ট, টিচাৰ্ছ ব্ৰডকাষ্ট, এইবিলাক আপুনি আৰম্ভ কৰিছিলে?
4: মোৰ চাকৰিটোৱে সেইটো যে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত আৰু যি কেপিটেল ষ্টেচনবিলাকত, দেই কেপিটেল ষ্টেচনবিলাকত আকাশবাণীয়ে কিছুমান শিক্ষামূলক অনুষ্ঠানৰ কাৰণে এটা বিশেষ তেওঁলোকে এটা ব্যৱস্থা কৰিছে আৰু গুৱাহাটী তেতিয়া কেপিটেল ষ্টেচন, ইয়াত সেইটো হ'ব লাগে। আৰু কিন্তু কোনো কেনেধৰণৰ অনুষ্ঠান হ'ব কি হ'ব কাৰো এইটো অভিজ্ঞতা নাই, কাৰো আইডিয়া নাই। তেতিয়া ইতিমধ্যে কলিকতা ষ্টেচন আৰম্ভ কৰিছে, কলিকতা ষ্টেচন আৰম্ভ কৰা ছমাহমান হৈ গ'ল। এতিয়া কলিকতা ষ্টেচনলৈ লিখা হ'ল, তেওঁলোকৰ যিবিলাক তেওঁলোকে কেনেকৈ কৰিছে কি কৰিছে তাৰ কাগজ পাতি পঠিয়াই দিলে আৰু BBCৰ পৰা কিছুমান কাগজ আনিলে। তেতিয়া ভি কৃষ্ণমূৰ্তি আছিলে ইয়াৰ ষ্টেচন ডাইৰেক্টৰ, তেওঁ এই গোটেই কথাটোত যথেষ্ট ব্যক্তিগতভাৱে যথেষ্ট তেওঁ গুৰুত্ব দিছিলে। তেওঁ এজন প্ৰফেচাৰ আছিলে আৰু তেওঁ ইংলিছত ফাৰ্ষ্ট ক্লাছ পোৱা প্ৰফেচাৰ আছিলে। তেতিয়া ষ্টেচন ডাইৰেক্টৰবিলাক কিন্তু মানে ভি কৃষ্ণমূৰ্তি, তাৰপিছতে এনেধৰণৰ যিবিলাক গোপাল দাস, বিজ্ঞ বিজ্ঞ পণ্ডিত, কোনো কোনোবা প্ৰফেচাৰ, কোনোবা কেম্ব্ৰিজত পঢ়া, তেনেকুৱা আছিলে। ভি কৃষ্ণমূৰ্তি মাদ্ৰাজ ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ক্লাছ পোৱা ইংলিছৰ তেওঁ আছিলে, তেওঁ তেতিয়া আছিলে। তেওঁ খুব যত্ন লৈছিলে এইটো এই অনুষ্ঠানটোৰ কাৰণে। তেতিয়া সেইবিলাক আনি মোক পঢ়িবলৈ দিলে, মই প্ৰায় কলিকতাত যেনেকৈ হৈছে সেইমতে আৰম্ভ কৰিলোঁ। তেতিয়া প্ৰথম 18 এপ্ৰিল 1960 চনত প্ৰথম আমি বিদ্যাৰ্থী অনুষ্ঠান আৰম্ভ কৰিছোঁ। বিদ্যাৰ্থী অনুষ্ঠানটো মই নাম দিলোঁ বিদ্যাৰ্থী অনুষ্ঠান। সপ্তাহত 3টাকৈ 19 ক্লাছ 8 19ৰ কাৰণে সপ্তাহত 3 সোমবাৰ, বুধবাৰ, শুকুৰবাৰে হ'ব। তাৰমানে হেৰি 25-20 মিনিট 20-60 মিনিটৰ প্ৰগ্ৰেম। আৰু তাৰ কাৰণে আকৌ বহুত হেৰি কৰিব লাগে, লিফলেট উলিয়াব লাগে, স্কুলবিলাকলৈ লিফলেট পঠিয়াব লাগে, চাৰ্ট পঠিয়াব লাগে। মানে এইটো অনুষ্ঠানৰ কিছুমান এনেধৰণৰ ছপা কাম কিছুমান আছিলে, স্কুলবিলাকৰ লগত যোগাযোগ ৰখা, ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ ৰখা, এইবিলাক কিছুমান লেখা পঢ়া কামো আছিলে। এতিয়া প্ৰথম 18 এপ্ৰিলত প্ৰথম অনুষ্ঠানটো হৈছিলে। দেৱকান্ত বৰুৱা তেতিয়া অসমৰ শিক্ষামন্ত্ৰী আছিলে, তেওঁৰ এটা ভাষণ আৰু আমাৰ ৰাজখোৱা সুৰেশ ৰাজখোৱা DPI আছিলে, তেওঁৰ 5 মিনিট 5 মিনিট 10 মিনিট আৰু বাকী 10 মিনিটৰ মই কিবা লিখি পেলাই কেনেকৈ আমি এইটো কৰিব খুজোঁ গোটেই প্লেনটো কৰি পেলাই প্ৰথম ব্ৰডকাষ্টটো হৈছিলে। আৰু বুধবাৰৰ প্ৰগ্ৰেমটো ইংলিছত হৈছিলে, বুধবাৰৰ প্ৰগ্ৰেমটো ইংলিছত ক্লাছ 9ৰ ইংলিছ প্ৰগ্ৰেম হৈছিলে। সেইটো কৃষ্ণমূৰ্তিয়ে মোক মাতি নি পেলাই, তেওঁ এটা ৰেকৰ্ডাৰ তেওঁৰ ৰুমলৈ লৈ গৈ পেলাই তেওঁ কেনেকৈ এনাউন্স কৰিব লাগে, কেনেকৈ কম্পেয়াৰ কৰিব লাগে, মই কৈছিলোঁ মোৰতো ইংলিছ ভাল নহয়। তেতিয়া তেওঁ ক'লে যে তুমি তোমাৰ ইংলিছ ভাল নহয় বুজিছোঁ, মইতো এই মাদ্ৰাজী ইংৰাজী কৈছোঁ, মইতো এনাউন্স কৰোঁ তাত, আৰু এইটো অনুষ্ঠান তুমি যালৈ ব্ৰডকাষ্ট যিসকললৈ পঠিয়াবা তেওঁলোকে যদি কনভেণ্ট ইংলিছ কৰি পেলাই যেতিয়া তেওঁলোকে বুজিয়েই নাপাব, তোমাৰ ইংলিছতহে ক'ব লাগিব এইটো বুলি কোনোবাই সমালোচনা কৰিব পাৰে। গতিকে কম্পিয়াৰী তোমাৰ যি ইংলিছ সেই ইংৰাজীতে ক'বা আৰু এনাউন্স এনেকৈ, তেওঁ এনাউন্সখিনি কেনেকৈ কৰিবলৈ শিকাই দিছিলে ষ্টেচন ডাইৰেক্টৰ। তেওঁ ৰেকৰ্ড কৰে, মোক ৰেকৰ্ড কৰিবলৈ নাই হোৱা, এইদৰে কৰা এইদৰে কৰা, ইমান মানে ষ্টেচন ডাইৰেক্টৰে যেনে কেনেকৈ যে মানে শিকায়, কেনেকৈ যত্ন লয়, মই সেইজন এজন মোৰ বৰ গুৰু আছিলে তেওঁ, যে অতি অগাধ পণ্ডিত মানুহ। তেনেকৈ আমি বিদ্যাৰ্থী অনুষ্ঠান আৰম্ভ কৰিলোঁ। সপ্তাহত 60 মিনিটৰ পৰা গৈ 1960 চনৰ 18 এপ্ৰিলত আৰম্ভ কৰাটো 1972 চনত যেতিয়া আমাৰ এটা হেৰি হয় তেতিয়া সপ্তাহত 18 ঘণ্টাৰ বিদ্যাৰ্থী অনুষ্ঠান, মানে বিদ্যাৰ্থী নহয় শিক্ষামূলক অনুষ্ঠান হৈছিলে। তোমাৰ পিছলৈ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে মাধ্যমিক বিদ্যালয়, শনিবাৰে প্ৰাথমিক বিদ্যালয়, প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰৰ, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ, হায়াৰ ছেকেণ্ডেৰীৰ শিক্ষক, কাৰণ তেতিয়া নতুন নতুন কোঠাৰী কমিশ্যনৰ পৰা নতুন নতুন কিছুমান বিষয় আহিছিলে, সেই বিষয়বিলাকত যথেষ্ট পৰিমাণে শিক্ষক নাই। তেতিয়া ছেকেণ্ডেৰী এডুকেশ্যন বোৰ্ডে ক'লে যে আমাক ৰেডিঅ' সহায় কৰক, কিছুমান ট্ৰেইনিং প্ৰগ্ৰেম আমাৰ ৰেডিঅ' যোগে কৰিবলৈ ক'লে, তোমাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ, নিউ মেথমেটিক্স, এনেধৰণৰ ছায়েন্স, এতিয়া প্ৰাইমেৰী স্কুলত ছায়েন্স যেতিয়া নাছিলে তেতিয়াৰ পৰা ইণ্ট্ৰডিউচ কৰিছে, গতিকে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকবিলাকক বিজ্ঞানৰ শিক্ষা দিব লাগে, গতিকে ৰেডিঅ'ৰ যোগে শিক্ষকবিলাকক শিক্ষক দিয়া, তাৰপিছতে ইউনিভাৰ্চিটি ব্ৰডকাষ্ট, ইউনিভাৰ্চিটি, এইদৰে বিভিন্ন লেভেলৰ বিভিন্ন পৰ্যায়ৰ শিক্ষামূলক অনুষ্ঠান কৰি পেলাই সেইবিলাক আকৌ প্ৰত্যেকটো ব্ৰডকাষ্টে ৰিপিট কৰা যায়। ৰিপিটখিনি কৰাখিনি ধৰি পেলাই সপ্তাহত আমি 18 ঘণ্টা শিক্ষামূলক অনুষ্ঠান প্ৰচাৰ কৰিছিলোঁ।
5: এইখিনিতে মোৰ এটা প্ৰশ্ন হ'ল যে আপুনি শিক্ষা বিভাগৰ সফল প্ৰযোজক বুলি ভাবে নে পিছৰ আপুনি সঞ্চালক হৈছিলে?
4: মই শিক্ষামূলক অনুষ্ঠানখিনি যিখিনি কৰিছিলোঁ 30 বছৰত, মোৰ লগত অৱশ্যে অতি সুযোগ্য মোৰ দুজন সহকাৰী আছিলে, মিনতি চৌধুৰী আৰু প্ৰতাপ শৰ্মা। তেওঁলোকে একনিষ্ঠভাৱে, তেওঁলোকৰ ইমান মানে একাণপতীয়াভাৱে মোক সহযোগ কৰিছিলে গোটেই কামখিনিত। আমি মানে চাকৰি কৰা বুলি ধৰা নাছিলোঁ, এটা সেৱা কৰা আছে বুলি কৰিছিলোঁ। সেইটো মই গৰ্ববোধ কৰোঁ এতিয়াও। মই সঞ্চালক হ'লোঁ বা কিবা হ'লোঁ, কিন্তু সেই যে মই প্ৰায় 20 বছৰমান থাকিলোঁ, তাৰপিছতে মই প্ৰমোশ্যন পাই পেলাই গ'লোঁ, কিন্তু সেই 20 বছৰ নহয় প্ৰায় 22 বছৰমান হ'ব শিক্ষামূলক অনুষ্ঠানৰ যিখিনি কাম কৰিছিলোঁ সেইখিনি বোধ কৰোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত মই যিটো কণ্ট্ৰিবিউশ্যন, মোৰ যিটো আকাশবাণী গুৱাহাটীৰ চেণ্টাৰৰ শিক্ষা ব্যৱস্থাত, অসমৰ শিক্ষা ব্যৱস্থাত যিটো কণ্ট্ৰিবিউশ্যন, সেইটো এটা ছলিড কণ্ট্ৰিবিউশ্যন। আৰু সেই কণ্ট্ৰিবিউশ্যনখিনিৰ, সেই অৱদানখিনিৰ পিছফালে মই আছিলোঁ বা মোৰ লগত দুজন মোৰ সতীৰ্থ আছিলে, এইটো লৈ মই সদায় গৰ্ববোধ কৰোঁ। মোৰ জীৱনত যদি মই চাওঁ মিলি পেলাই, জীৱনৰ মোৰ জীৱনত সমাজক বা ৰাজ্যখনক কিবা মই কণ্ট্ৰিবিউট কৰিছোঁ, তেতিয়াহ'লে মোৰ সেই কণ্ট্ৰিবিউশ্যনখিনিক মই আটাইতকৈ গুৰুত্ব সহকাৰে সদায় সোঁৱৰি থাকিম। শিক্ষা ব্যৱস্থাত মোৰ যিখিনি, আমি যিখিনি অৱদান আগবঢ়ালোঁ, আকাশবাণী গুৱাহাটী কেন্দ্ৰই যিখিনি অৱদান আগবঢ়ালে, আৰু সেই অৱদানৰ পিছফালে যে আমি আছিলোঁ, সেই গৰ্ববোধ মোৰ সদায় থাকে।
5: কিন্তু তাৰ লগে লগে আপুনি ডকুমেণ্টাৰী, নাটক এইবিলাকো কৰি গ'ল, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় অলেখ পুৰস্কাৰ আপুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আনিলে, সেই সম্পৰ্কে আপোনাৰ?
4: মই নাটকৰ কথাখিনি পিছত ক'ম, কেনেকৈ নাটকতো মই জড়িত হৈ পৰিলোঁ। কিন্তু এই শিক্ষামূলক অনুষ্ঠান যে মই কৰিছিলোঁ, তেতিয়া আমি প্ৰায় এই ডকুমেণ্টেৰী বিশেষকৈ আমি বেছিখিনি স্কুল প্ৰগ্ৰেমত বা ইউনিভাৰ্চিটি প্ৰগ্ৰেমত যিবিলাক আমি আমি অনুষ্ঠান নিবেদন কৰোঁ, সেইবিলাক ষ্ট্ৰেট কথিকা বা তেনেধৰণৰ নাছিল, কাৰণ শ্ৰোতাক আমি আকৰ্ষণ কৰিব লাগিব একোটা একোটা বিষয় লৈ পেলাই। গতিকে সেইবিলাক ফৰ্মেট হিচাপে মোষ্টলি আমি ডকুমেণ্টেৰী ফৰ্মেটত আমি নিবেদন কৰিছিলোঁ। গতিকে ডকুমেণ্টেৰী কৰাৰ প্ৰতি মোৰ এটা নিজে নিজে এটা প্ৰশিক্ষণ হ'ল, এটা তাৰ প্ৰতি মই মানে এটা নিজকে এক্সপাৰ্ট বুলি নক'লেও মোৰ এটা ব্যুৎপত্তি হৈছিলে। তাতেই আৰু এটা মোৰ সুবিধা হ'ল কি, এইখিনিতে মই প্ৰসংগিক্ৰমে উল্লেখ কৰিব পাৰোঁ, মোক BBCলৈ পঠিওৱা হৈছিলে এই শিক্ষামূলক অনুষ্ঠানৰ বিশেষ প্ৰশিক্ষণ ল'বৰ কাৰণে। BBCত মই 5.5 মাহ আছিলোঁ। তাত গৈ এনেধৰণৰ ফৰ্মেটবিলাক, ডকুমেণ্টেৰী বিশেষকৈ, ডকুমেণ্টেৰী কেনেকৈ কৰিব লাগে, কেনেকৈ ৰেকৰ্ড কৰিব লাগে, কেনেকৈ মানুহক লগ ধৰিব লাগে, এইখিনি সম্পৰ্কে মোক এটা স্পেচিয়েলাইজড মই আমি কোৰ্চ কৰিছিলোঁ। গতিকে মোৰ এই পটভূমি লৈ পেলাই ডকুমেণ্টেৰী কৰাত, ৰেডিঅ' ডকুমেণ্টেৰী কৰাৰ প্ৰতি মোৰ আগ্ৰহ বা মই নিজকে ভাবোঁ যে যথেষ্টখিনি মই বুৎপত্তি হৈছে, মই সেইখিনি প্ৰয়োগ কৰিবৰ কাৰণে মই সদায় চেষ্টা কৰিছিলোঁ। এইদৰে চেষ্টা কৰাৰ ফলত মই কেইখনমান ডকুমেণ্টেৰী কৰিছিলোঁ, জাপান প্ৰাইজ পালে সেইখনে, বেছিক কথা তেওঁলোকৰ শিক্ষামূলকে আছিলে, জাপান প্ৰাইজ ইণ্টাৰনেশ্যনেল, অল বাৰ্ডছ টু ব্লুম, মানে এটা তেওঁলোকক এটা ছিৰিজৰ পাৰ্ট হ'ব লাগে, তেতিয়া এটা মই ছিৰিজ কৰিলোঁ, দুখন ডকুমেণ্টেৰী, এটা ছিৰিজ প্ৰমিজ ফৰ টুমৰো বুলি এটা ছিৰিজ হ'ল, তাৰে এক প্ৰথমখন হ'ল অল বাৰ্ডছ টু ব্লুম, সেইখন চাইল্ড লেবাৰৰ ওপৰত, শ্ৰমিক শিশুৰ ওপৰত, আৰু দ্বিতীয়খন আছিলে অৰফেনেজৰ ওপৰত, অল লিভছ টু স্মাইল। এতিয়া প্ৰথমখন কৰাৰ পিছত সেইখন বৰ দীঘল হৈছিলে, 52 মিনিট 50 মিনিটমান হৈছিলে, 2-3 খণ্ডত প্ৰচাৰ কৰিছিলোঁ। এতিয়া দিল্লীৰ পৰা আহিল, যে দিল্লীত তেতিয়া উবেদুল্লতিব বৰুৱা আছিলে, তেওঁ ইয়াত ষ্টেচন ডিৰেক্টৰ যেতিয়া আছিলে, মোৰ লগত তেওঁৰ অতি ঘনিষ্ঠ সম্পৰ্ক হৈছিলে, তেওঁ সকলো কথাতে মোক মানে ভৰসা কৰে, নতুন নতুন প্ৰগ্ৰেম কৰিবলৈ দিয়ে। তেতিয়া তেওঁ তাত আছিলে, তেওঁ ইয়ালৈ দিলে যে অৰুণ শৰ্মাক এখন ডকুমেণ্টেৰী কৰি পঠিয়াব লাগে, অৰুণ শৰ্মাৰ ডকুমেণ্টেৰী ইয়ালৈ পঠিয়াব লাগে, মই তেতিয়া সেইখন পঠিয়াই দিলোঁ। তেতিয়া সেইখন 50 মিনিট নে কিমান হৈছিলে, হওঁতে তাৰ পৰা শুনিলে, তেতিয়া আমাৰ হেৰি আছিলে জানকী ৰামন, সেইজন এজন মোৰ জীৱনৰ অত্যন্ত গুৰু মানুহ, তেওঁ চিফ প্ৰডিউচাৰ এডুকেশ্যনেল ব্ৰডকাষ্ট আছিলে, আৰু তাৰ পৰা তেওঁলোকে শুনি পেলাই খুব ভাল পালে, চাইল্ড প্ৰব্লেমৰ ওপৰত, চাইল্ড হেৰি ওপৰত পঢ়ি পেলাই, তাৰ পৰা ক'লে যে এইখন 30 মিনিট কৰি দিব লাগে। আৰু উবিদুল্লতি বৰাই মোক টেলিফোন কৰিলে যে আপুনি, তেতিয়া আমাৰ ঘৰত টেলিফোন নাইতো, ডিউটিৰ পিছলৈ মাতি পঠালে আহিলোঁ, কৈছে যে শৰ্মা আপুনি ইয়ালৈ কালিলৈ গুচি আহক, আহি পেলাই ইয়াত মেলভিল্লি মেলো আছে আৰু তেওঁলোকৰ ষ্টুডিঅ' আছে, এইখন আপুনি খুব ভালকৈ তেওঁ সহায় কৰিব, এডিট কৰি দিব। তাৰপিছত মই লগে লগে বোলো মই মেলভিল্লি মেলৰ ওচৰত মই এইখন কৰিব নোৱাৰিম, সেইখনে জায়েণ্ট অফ এ প্ৰডিউচাৰ তেখেতৰ, আৰু মই বোলো ইয়াত আমাৰ যিখিনি আছে, নীল চক্ৰৱৰ্তী আছে, নীল চক্ৰৱৰ্তী বহুতখিনি লাগি মেলি দিলে, নীল চক্ৰৱৰ্তী আছে, মই ইয়াতেই কৰি পেলাই পঠিয়াই দিম, মই তাত গৈ পেলাই মই নাৰ্ভাছ হ'ম বুলি কৈ দিলোঁ। বোলে ঠিক আছে আপুনি কৰি দিব 30 মিনিট, তাৰপিছত 30 মিনিট কৰি পেলাই পঠিয়াই দিলোঁ। তেওঁলোকৰ প্ৰথম এটা স্ক্ৰীনিং হয়, এটা বেলেগ বেলেগ ষ্টেচনৰ পৰা আহে, আহি পেলাই সেইবাৰ 11টা ষ্টেচনৰ পৰা পঠিয়াইছিলে, সেইখন ছিলেক্ট কৰোঁ, ছিলেক্ট হোৱাৰ পিছত সেইখন তেওঁলোকে জাপানলৈ পঠিয়ালে, জাপানত টকিঅ'ত পঁয়ত্ৰিশটা পঁয়ত্ৰিশখন দেশৰ তাত প্ৰগ্ৰেম আছিল, ইনক্লুডিং BBC, ৰেডিঅ' অষ্ট্ৰেলিয়া, এনেকুৱা গোটেই ৱৰ্ল্ডৰ কম্পিটিশ্যন, এইটো ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন। 35খন ডকুমেণ্টেৰীৰ ভিতৰত আকাশবাণী গুৱাহাটী, অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী, অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী নহয়, অল ইণ্ডিয়া ৰেডিঅ' হিচাপে জইন কৰে সেইখন। গতিকে অল ইণ্ডিয়া ৰেডিঅ'ই টপ কৰি পেলাই সেইখনত এৱাৰ্ড ল'লে, প্ৰাইজ পালে। আৰু মানে তাত যেতিয়া জইন কৰে, অল ইণ্ডিয়া দেশ হিচাপেহে জইন কৰে, অল ইণ্ডিয়া ৰেডিঅ' জইন কৰিছিলে, তেতিয়া সেইখন পালে। পোৱাৰ পিছতে টেলিফোন চেলিফোন কৰি হুলস্থুল হ'ল আৰু ইয়াত, আৰু আমাক চবে মোক দাঙি ধৰি ধৰি খুব এটা ইফৰিয়া এটা হৈ গ'ল। তাৰপিছতে তাৰ দুবছৰৰ পিছত আৰু এখন তেতিয়া কৃষিমূলক প্ৰগ্ৰেম লাগে, সেই তেতিয়া তেতিয়া ইতিমধ্যে মই কৈ উঠিছিলোঁ কচন ডেঞ্জাৰ হেড বুলি, কুলদা ভট্টাচাৰ্য যে তেনেকুৱা এখন প্ৰগ্ৰেম কৰিছিলোঁ, তাৰ পৰাই অলপমান আইডিয়া লৈ পেলাই কচন ডেঞ্জাৰ হেড বুলি এখন কৰিলোঁ ছইল কনজাৰ্ভেশ্যনৰ ওপৰত। কৰি পেলাই সেইখনত আমাৰ ভইচ দিছিলে যামিনী গোস্বামীয়ে, ন এইখনত আগৰখনত দিছিলে যামিনী গোস্বামীয়ে ভইচ, এইখনতো বহুত কৰিছিলে, বৰ ভাল ভইচ যামিনী গোস্বামী, তেওঁৰ ভইচ কৰিছিলোঁ। আৰু নীলু চক্ৰৱৰ্তীয়ে মোক সহায় কৰিছিলে এইবিলাকত, তাক প্ৰডাকশ্যনত যিবিলাক হেৰি কৰে। কৰি পেলাই সেইখনো পঠাই দিলোঁ ইয়াৰ পৰা বিচাৰিছে, তাতো তেনেকুৱা কেইবাখনৰ মাজত সেইখনে ক্লিক কৰিলে, সেইখন জইন কৰি দিলে। সেইখন হৈছে এবু এৱাৰ্ড, এছিয়া পেচিফিক ব্ৰডকাষ্টিং ইউনিয়ন এৱাৰ্ড। সেইখন বেলেগ বেলেগ কাণ্ট্ৰিক প্ৰত্যেক বছৰে কনফাৰেঞ্চ হয়, কনফাৰেঞ্চৰ সময়ত এতিয়া কপ প্ৰতিযোগিতা হয়, সেইবাৰ শ্ৰীলংকাত হৈছিলে। কেনেকৈ জানো সেইখনো ক্লিক কৰিলে, সেইখনেই পালে, টেলিফোন আহিল, হেৰি আহিল, এইখনেই পালে। আৰু তৃতীয় তাৰ ছেকেণ্ড খণ্ড আছিলে অল লিভছ টু স্মাইল, সেইখন বাৰ্লিনত এটা এৱাৰ্ড হয়, কম্পিটিশ্যন হয় দুবছৰৰ মূৰে মূৰে। তাৰপৰা খুজি পঠালে, সেইখন পঠালোঁ, অল লিভছ টু স্মাইলৰ সেইখন আছিলে মোক, তালৈ পঠালোঁ। সেইখনত মেইন এৱাৰ্ডটো নাপালে, মেইন এৱাৰ্ডৰ পিছতে যি দুখন থাকে কমেণ্ডেশ্যন চাৰ্টিফিকেট দিয়ে, কমেণ্ডেশ্যন চাৰ্টিফিকেট। এই হ'ল মোৰ আন্তৰ্জাতিক প্ৰতিষ্ঠা আকাশবাণী গুৱাহাটী কেন্দ্ৰত তথ্য আলোক্য কৰাৰ এটা।
5: আজি আমি আলোক্যলৈকে আহিব পাৰিলোঁ আপোনাৰ আকাশবাণী জীৱনত,

0: তেতিয়া হোৱা নাই, পাতিব লাগে, সেইকাৰণে মোক লৈ গ'ল তালে। ডিব্ৰুগড়ত তুমি আছিলা, গতিকে ডিব্ৰুগড়খিনি কথা তোমাক আৰু কি ক'ম, তুমি নিজেই জানা। মই গৈয়ে তাৰ আগতে মই সঁচা কথা কওঁ, তাৰ আগলৈকে অসমীয়া ভাষাৰ সঞ্চালক তাত নাছিলে বহু দিনলৈ। বীৰেণ ফুকন আছিলে তাৰ বোধকৰ 10 বছৰমান আগতে, তাৰ মাজৰ ইছত নাছিলে। গতিকে মই তেখেতসকলক দুখ দিব খোজা নাই যিসকল সঞ্চালক আছিলে। সঞ্চালকজন ভাষাটো ভালকৈ নাজানিলে তলৰ যিসকল তেখেতসকলে কৰিব নিজে নিজে, কিন্তু সঞ্চালকজনৰ এটা যিটো অভাৰঅল এটা হেৰি থাকিবলৈ, সেইটো অলপ সুবিধা হয় তেতিয়া। মই সেই সুবিধাখন পাইছিলোঁ সঞ্চালক হৈ পেলাই। আৰু মোৰ সেইখিনি সময়ত মোৰ সেই তাত যিসকল আছিলে, মুনীন ভূঞা, তুমি গৈ জইন কৰিছিলাগে, আৰু বিশেষকৈ ড্ৰামা ছেকশ্যনত যিখিনি আছিলে, ৰূপজ্যোতি, এনেকৈ কেইবাজনো আছিলে, সেইখিনি বৰ অতি সুযোগ্য মানুহ পাইছিলোঁ। গতিকে ডিব্ৰুগড়ত মই ভালকৈ অনুষ্ঠান কৰিবলৈ, মই মোৰ গাইডেঞ্চ দি পেলাই কৰিবলৈ কিছু কিছু নতুন দুই এটা প্ৰগ্ৰেমো তাত আৰম্ভ কৰিছিলোঁ, আৰু তুমিতো অতি নিবিড়ভাৱে জড়িত আছিলা। তাৰপিছতে মোক শ্বিলঙলৈ লৈ গ'ল, মই যাব খোজা নাছিলোঁ। মই বোলো আৰু তেতিয়ালৈ মোৰ আৰু 1.5 বছৰ মাত্ৰ আছে ৰিটায়াৰ হ'বলৈ। মই বোলো 1.5 বছৰ গুৱাহাটী, তাত ভাল লাগিছিলে গোটেইখিনি কাম কৰি পেলাই। আৰু এটা কথা ঠিক, আকাশবাণীৰ ডিব্ৰুগড় ষ্টেচনৰ লিষ্টনিং মানে লিষ্টনাৰ যথেষ্ট ভাল, মানে তার রেডিও প্রোগ্রাম এটিও এটিও ইনস্পাইট অফ অল টেলিভিশন এন্ড অল দ্যাট, ডিব্রুগড় সেই সেই অঞ্চলট রেডিও খুব ভালকে শুনে গুয়াহাটিত কৈও। কিন্তু যি হোক, মোক শিলংলৈ লৈ গল এই কারণে উত্তর পূর্বাঞ্চল অনাতার প্রসার বলে তালে লৈ গল। মোক মানে সেইটো আৰম্ভ কৰি দিব লাগে, মই তাত গোটেইখিনি ফিক্সড পইণ্ট চাৰ্টৰ পৰা গোটেইখিনি তাত কৰিবগৈ লাগে, ছমাহমানৰ পিছত সেইটো কমিশ্যন হ'ব। গতিকে আৰম্ভণিৰ কামখিনি কৰিবলৈ মোক তাই লৈ গ'ল। মই যাব খোজা নাছিলোঁ, তেওঁ কিন্তু তেতিয়া ভাটিয়া বুলি এজন আছিলে, DGA সিন্ধে আছিলে, তেওঁলোকে নহয় তুমি আপুনিহে যাব লাগিব তাত, সেইটো কাৰণে এইখিনি বহুতখিনি ক্ৰিয়েটিভ কথা আছে, অৰ্গেনাইজেশ্যনৰ কথা আছে, আপুনি পাৰিব, গতিকে আপুনি যাওক বুলি সিন্ধে মোক নিজে টেলিফোন কৰিলে যে আপুনি শ্বিলঙলৈ যাবই লাগিব। গতিকে শ্বিলঙলৈ গ'লোঁ, তাত 1.5 বছৰ থাকিলোঁ,
1: আৰু তাৰ পৰা আপুনি অৱসৰ গ্ৰহণ
0: কৰিলোঁ।
1: আজি এই অধ্যায় ইয়াতে সামৰো, পুনৰ লগ পাম,
0: ধন্যবাদ।
2: ইমান পৰে ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানত নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ চতুৰ্থ খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিলে কমল শৰ্মাই। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা হৈছিল।
3: সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানটি শুনিলে। FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এইখিনিতে জনাই থওঁ, আজি দিনৰ 10 বজাত কামপুৰৰ প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়া আৰু অঞ্জলি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। এতিয়া আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক মালবিকা বৰাৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানৰ শেষত সেয়া আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ কথাৰে পংকজ বড়োলৈ। এয়া আকাশবাণী নগাঁও, এতিয়া শুনক কামপুৰৰ প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়া আৰু অঞ্জলি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ। কথা বতৰাত ভাগ লৈছে কিৰণ চন্দ্ৰ নাথে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক যতে আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে, লগতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান। এটি নতুন অনুষ্ঠানলৈ আপোনালোক সকলোকে সাদৰেৰে স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, এটি কাহিনীৰ পমখেদি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰিয়ালটি উপস্থিত হৈছিলোহি নগাঁৱৰ কামপুৰত। CBSEৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নগাঁৱৰ কামপুৰৰ এটা পৰিয়ালৰ মৰম স্নেহৰ অকৃত্ৰিম চানেকিৰে সজাই আনিছোঁ আজিৰ অনুষ্ঠানটি। আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে অঞ্জলি শইকীয়া আৰু ধৰণী শইকীয়াৰ পৰিয়ালৰ কথা, কাৰণ এই পৰিয়ালটিয়ে এটি জহামালৰ পোৱালী উদ্ধাৰ কৰি নিজৰ সন্তানৰ লগতে জহামালৰ পোৱালীটোকো নিজৰ দুগ্ধপান কৰোৱাই ডাঙৰ দীঘল কৰি ঘৰতেই ৰাখিছিল আৰু হৈ পৰিছিল এই জহামালৰ পোৱালীটো তেওঁলোকৰ ঘৰৰেই এটা সদস্য, নাম দিছিল ভকত। আহকচোন, আজি আমি এই কাহিনীটোৰ আঁৰৰ কথাবোৰ জানো আৰু তাৰ বাবে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে সজাই আনিছে আজিৰ এই বিশেষ প্ৰতিবেদনটি। উল্লেখযোগ্য যে 2009 চনৰ এই ঘটনাটি 2019 চনত CBSEৰ 10ম শ্ৰেণীৰ ৱৰ্ডছ এণ্ড এক্সপ্ৰেশ্যন নামৰ পাঠ্যপুথিত সন্নিৱিষ্ট হৈছিল। বন্যপ্ৰাণীৰ প্ৰতি উৎকৃষ্ট আদৰ্শ দাঙি ধৰা এই পৰিয়ালটিৰ পৰা সকলো কথা জনাৰ বাবে আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা উপস্থিত হৈছিলোগৈ। তেন্তে আহক আমি পোনে পোনে তেওঁলোকৰ কাষলৈ যাওঁ। আমাৰ প্ৰতিনিধিয়ে প্ৰথমেই এয়া কথা পাতিছে অঞ্জলি শইকীয়াৰ সৈতে।
1: বাইদেউ নমস্কাৰ। প্ৰথমে
2: নমস্কাৰ, মোৰ নাম অঞ্জলি শইকীয়া। জহামালৰ কাহিনীটো আছিলে 2009 চনৰ কথা। আমি এতিয়া য'ত আছোঁ কামপুৰ, মানে কামপুৰ বাৰ্লিগুৰিত এঘৰ মানুহৰ মানে নাৰিকল গছৰ পৰা পৰিছিলে। পৰোতে আমাৰ মোৰ হাজবেণ্ডক খবৰ দিলে, মানে দিওঁতে তেওঁ আহিলে আৰু লগত ডাঙৰ ল'ৰাটো আহিছিলে। তেতিয়া ডাঙৰ ল'ৰাটো প্ৰায় 8 বছৰীয়া ল'ৰা আৰু সি আহিলে। আহি পেলাই মানে দেউতাকৰ লগত আহিলে, আহি জহামালৰ পোৱালিটো দিনটো অবজাৰ্ভ কৰিলে, মানে মাকে নিনিয়াৰ কাৰণে গধূলি সময়ত এওঁ ঘৰলৈ লৈ গুচি গ'লগৈ। লৈ গৈ পেলাই মোক দিছেগৈ, তাৰপৰা মানে এওঁ তাৰ আগতে চাগে কাৰোবাৰ লগত মোক কিবা ডক্টৰৰ লগত আলোচনা কৰিলে, হেৰিয়ৰ মানে ভেটেনেৰি হেৰিয়ৰ, সোধোতে ক'লে যে মানে পোৱালিটো অন্য গাখীৰ খুৱাব নোৱাৰিব, মানে অন্য গৰু গাখীৰ বা অন্য লিকুইড জাতীয় কিবা হেৰি খুৱালে মানে পোৱালিটো মৰি থাকিব বুলি। গৈ ক'লে কৈছে মাক মানে মানুহৰ গাখীৰ খুৱাব লাগে। মই কৈছোঁ খং কৈছে, মানে মোৰ খং উঠিছিল এটাৰ কাৰণে, কাৰণ এটা মোৰ বাচ্ছা আছে, 7 মহীয়া 8 মহীয়া এটা মোৰ ল'ৰা আছে, মানুহে বা কি বুলি ক'ব বা নিজেও বেয়া লাগিছে। বনৰীয়া জন্তু, বিষাক্তটো পিছত মানে ভাবিলোঁ এই বিষাক্ত হ'ব হোৱা নাই, কাৰণ সেইটো একেবাৰে সৰু পোৱালি, কিবা খালে বা কামুৰিলে বিষাক্ত পৰা তাত চকুৱে ভালদৰে গজা নাই, মেলাই নাইকিয়া তেতিয়াও খুব বেছি ভালকৈ চকুহি। তাৰপৰা এওঁ মানে কৈছে, ল'ৰাটোৱেও কৈ আছে, মা টুটু খাব টুটু খাব, মই বোলো নিদিওঁ টুটু আঁতৰ বুলি কৈ বাপেক পিতেক দুইটাকে আঁতৰাই পঠালোঁ। পঠাই পেলাই দেখিছোঁ পোৱালিটো টেবুলতে থৈছে, কৈ কেওঁ কেওঁ কৰি আছে যে ইপিনে সিপিনে মানুহ চাইছোঁ, পোৱালিটো মৰমো লাগিছে তাৰমানে। এনেকৈ পাক চুলো এনেকৈ হাতখন ধুই পেলাই এনেকৈ লৈ আহোঁতে সি মোক মানে কুচলি মানে গালি বগাই আহিছে। মানুহ চালোঁ, চাই পেলাই মানে মানে কি আৰু লাজৰ কথা, এতিয়া লাজ লাগিছে ক'বলৈ বাৰু, মানে গাখীৰ মানে লগাই চাইছোঁ, মানে সি দেখোন মানে খাবলৈ খাইছে। তাৰপৰা এখেতক ক'লোঁ বোলো পোৱালিতে খাইছে দেখোন, তাৰপৰা বোলে কোনো অকণমান দিবা, এতিয়া তেনেকৈয়ে খোৱালোঁ, মানে ডাইৰেক্টেই খোৱালোঁ। কিয় কাপত, বহুতে মোক সুধি আছে যে আপুনি কাপত চেপি কিয় নুখোৱালে বা ডুবদানিও, তেনেকৈ চেপিবলৈ হ'লে মই কাৰোবাৰ সহায় ল'ব লাগিব আৰু ডুবদানিত খোৱাবলৈ হ'লে মই পোৱালিটো মুখ ফালি খোৱাব লাগিব। আমি সেইটো বিশেষকৈ মোৰ দ্বাৰা সেইটো নহ'ব, কাৰণ মই তেনেকুৱা পোৱাই নাই। তাৰপৰা কেনেকৈ খোৱাব, সিহঁতেতো প্লেটত বা কিহবা দিলে চেলেকি খাব, তেনেকৈ খাবও পৰা হোৱা নাই, সেইকাৰণে মানে মই ডাইৰেক্টেই খুৱাইছিলোঁ।
1: দিনে আপুনি কিমানবাৰ খুৱাবলগীয়া হৈছিল?
2: দিনে সৰু পোৱালিটো সি 3-4 বাৰমানলৈকে খাইছিলে প্ৰথম অৱস্থাত, 1 সপ্তাহ ধৰি মানলৈকে সি 3-4 বাৰমান খালে। খাই সেইকণ খালে বল পাইটো শক্তি পোৱা হ'ল, ক্ৰমান্বয়ে সিটো মানে এমাহমানৰ পিছত ন কিবা খাব পৰা হৈছে আৰু। তেতিয়ালৈ সি মানে সেই ল'ৰাটোৰ ভাগত লুঠুৰি টেবুলত উঠি লুঠুৰি খাবলৈ ল'লে। তেতিয়া এওঁ ক'লে যে ল'ৰাটোৰ ভাগত যেতিয়া সি জলপান খালে অন্য কিবা দিলেও খাব, পোৱালিটো বাচিব দিয়া, সি পোৱালিটো বাচি থাকিব, সেইটোও হ'লগৈ। তেনেকৈ পেলাই তাক ডাঙৰ
1: 2009 চনত ইমান সামাজিক মাধ্যমো ইমান শক্তিশালী নাছিলে, গতিকে সেই কথাটো তাতেই সমাপ্ত হৈছিল চাগে।
2: তাতে সমাপ্ত হ'ল বুলি ভাবিছিলোঁ, কিন্তু তাৰ আগতে দিওঁ মানে সেই চেনেলত যেতিয়া টিভি চেনেলত বাজিছিলে সেই নিউজটো হিন্দী ইংলিছ বেংগলী তিনিটামান ভাষাত বাজিছিলে, তেতিয়া দিল্লীৰ এজন জাৰ্ণেলিষ্টে সেই মানে নিউজটো পাইছিলে, পাই পেলাই মানে এওঁ লগত কথা পাতিবলৈ ল'লে। মাজে মাজে সপ্তাহত 2-3 দিনকৈ তেওঁ ফোন কৰে, অলপ অলপ সময় এওঁৰ পৰা মানে বস্তুটো মানে কেনেকৈ আছে, কি কৰি থয়, বান্ধি থয়, এৰি থয়, এনেকুৱা কিছু কথা সুধিবলৈ ল'লে। তাৰপৰা আকৌ বোলে মই যাম বুলি ক'লে, এতিয়া দিল্লীৰ পৰা এজন মানুহ আহিব, আমাৰো ধৰি লওক ইমানো আমি মানে খুব বেছি হাই প্ৰফাইলৰ মানুহ নহয় সাধাৰণভাৱে, এতিয়া আপোনালোকে দেখিছে ক'ত থাকিব দিল্লীৰ মানুহ বুলি কোৱাৰ লগে লগে এনেকুৱা চখ হৈছে ন, বা কেনেকুৱা মানুহ কেনেকৈ থাকিব, আমি সাধাৰণ হিচাপে থকা মানুহ। তাৰপৰা এওঁ কলি কৈছিলে বোলে মোৰ তাত থাকিব, কিন্তু মই বৰ দুখীয়া মানুহ, বোলে আপুনি যেনেকৈ থাকে ময়ো থাকিম। সেই অনুসাৰে তেওঁ আহি গ'ল, আহি গৈ আমাৰ ঘৰত প্ৰথম 3 দিনমানৰ পিছতে বানপানীয়ে হ'ল, তেখেতে বানপানীতেই ঘূৰি ফুৰিছে 10 দিনমান থাকিলে। এই 10 দিনৰ ভিতৰতে তেওঁ মানে মোৰ লগত পোৱালিটো কেনেকৈ থাকে, এই সৰু ল'ৰাটোৰ লগত কেনেকৈ থাকে, সেই কিছু ফুটেজ তেওঁ লৈছিলে। সেইখিনিয়ে যে তেওঁ কিতাপ আকাৰে প্ৰকাশ কৰিব আমি কল্পনা কৰা নাছিলোঁ, ভবাও নাছিলোঁ। আৰু তেওঁৰ লগত আমাৰ যোগাযোগ নাইকিয়া হ'ল কি, আৰু আগৰ নাম্বাৰ নাইকিয়া হ'ল। তেওঁৰ লগত যোৱাৰ পিছত 2-3 মাহলৈকে কণ্টেক্ট আছিলে, তাৰপিছলৈ এতিয়ালৈ আমাৰ লগত একে যোগসূত্ৰই নাই তেওঁ সৈতে আমাৰ।
1: অঁ, তেওঁ হয়তো ভাবিছিল যে কিতাপ আকাৰে দিলোঁ পৰিয়ালটোক যদি ক'ব পাৰিলোঁহেঁতেন,
2: ভাবিছিলে তেখেতে, তেখেতৰ চাগে ইচ্ছাও আছিলে, কাৰণ আমাৰ ঘৰতে থাকি আমাৰ কথাকে প্ৰকাশ কৰি তেওঁ কিতাপ আকাৰে মানে হাজাৰ বিজাৰ লাখ ল'ৰা ছোৱালীক উপকৃত কৰিছে, বা এটা অসমৰ কাহিনী জনাইছে, এটা অসমৰ কাহিনী দেশ বিদেশত পঢ়িবলৈ পাইছে, যিটো অক্ষয় সেইটোতো কেতিয়াও ক্ষয় নহয় ন, এখন কিতাপত প্ৰকাশ পোৱাৰ পিছত। সেইটো কাৰণে মানে চাগে তেখেতে যোগাযোগ কৰিব বিচাৰিছিল, যদিও মানে আমাক লগ কৰিব নোৱাৰিলে, কাৰণ ফোন নম্বৰ নাছিলে।
1: মই অকণমান তেখেতৰ কথালৈ আহিছোঁ, সেই মানুহজনৰ কথালৈ, তেওঁ যেতিয়া আহিছিল ইয়াতে খোৱা বোৱা কৰিছিল,
2: একে আমাৰ লগতে আছিল। তেখেত খুব ওখ পাখ মানুহ আছিলে, মানে বহুত ওখ পাখ, একদম মজগজ মানুহ আৰু।
1: তেখেত যিহেতু গৱেষণাৰ কাৰণে আহিছে, গৱেষণা কৰিবলৈ আহিলে
2: তেনেকেই আছে, তেওঁ বানপানীত খেলি খুব ভাল পায়, যেতিয়াই যাব তেতিয়াই একেবাৰে পানীত ঢেপ ঢেপাই যায়গে, মানে তেওঁ পানীত মানে বহুত ওখ পাখতো। আমি চোতালত যেতিয়া ঘূৰি ফুৰো মানে চোতাললৈ আহোঁ, আমাৰ কাপোৰ কানি সলাবলগীয়া হয়, তেওঁ আঁঠু চৌ নাপায়গে, ইমানেই ওখ মানুহ আছিলে তেখেতে।
1: সেইটো এটা আপোনালোকৰ মানে মনত ৰখা হয়। এই জহামালটোৰ আৰু সি কিমান সময়টো শোৱা পৰা উঠে, কিমান সেই কেনেকৈ আছিলে
2: সি কেনেকৈ আছিল মানে সি ল'ৰা দুটাৰ লগতেই থাকে প্ৰায়, খাব এওঁৰ লগত, শুব ল'ৰা দুটাৰ লগত, এওঁৰ লগতো একেখন কাঁহীতেই খায়। মোৰ লগত মানে কি শেহতীয়াকৈ মানে সি 2 মাহমান থকাৰ পিছত এনেকুৱা হ'ল, সৰু ল'ৰাটো যদি কোচলৈ উঠে সি তাতকৈ আগেই উঠিবগৈ, সি যদি গাখীৰ খাব সিও সোমাবগৈ গৈ, মানে সি মানে ডকা হকা দিব যে তাক দিলে নহ'ব মোকো দিব, তাৰ মানে ধৰি লওক মানুহ মৰাহেঁতেন সেইটো ভাব হ'লে তেনে যে মোকো লাগিব, নেখালেও সি কোচত সোমাই থাকিব,
1: কোচত সোমাই থাকিব। আৰু সি যেতিয়া আহে সিটো লেতেৰা ফেতেৰাকৈ আহে, ধুৱাই পখাৰ
2: না, সি ক'তোৱে নাযায়, ওপৰত বৰচাং আছে, বৰচাঙত থাকিব, আৰু নহ'লে প্ৰায় বিচনাত থাকে, বিচনাৰ পৰা সি তেনেকৈ নহয়, নোলায় সি, ৰাতিহে ওলাব, আৰু সিহঁতৰ তেনেকৈ লেতেৰা ফেতেৰা হ'বলৈ নেপালে ওপৰে ওপৰে ফুৰা যাব, বাহিৰলৈ তেনেকৈ ঘূৰি নুফুৰে, ফুৰিলেও সেই নিজৰ বাউণ্ডাৰ মানে ভিতৰতে এলেকাতে থাকিব, তেনেকৈ সি ঘূৰি
1: নুফুৰে।
2: ৰাম চাহৰ পাগল আছিলে সি, আমি চাহ খাবই নোৱাৰোঁ, সেইটোনো কেনেকৈ, সি যেতিয়া পৰা ল'ৰাটো ভাগৰ লুঠুৰিকণ খাবলৈ ল'লে তেতিয়াৰ পৰা মানে তাক কিবা এটা দিয়া যায়তো, বিস্কুট হওক কিবা হওক খাই চাই নেকি বা খাব দিলে, চাহৰ যদি আপুনি চচটো মানে অত শব্দও এটাও হয়, এনেই মাতি থাকিলে নুঠে, কিন্তু আ ভকতা ভকতা সি নুঠে, তেতিয়া যদি আপুনি চাহৰ চচটো কটককৈ শব্দ গান থিয়তে, আৰু সি একেচতে মোৰ ওচৰত উপস্থিত, মানুহ আহিলে সি খুব ভাল পায়, চাহ খাব পাব,
1: ঘৰুৱা হৈ গ'ল,
2: ঘৰুৱা ঘৰুৱা এজ এ কুকুৰ মেকুৰী, কুকুৰ মেকুৰী যেনেকৈ ধৰি লওক মানুহ যি দিয়ে তাকে খায়।
1: সি যেতিয়া ঘৰত আছিল মেকুৰীয়ে তাক দিগদাৰ কৰা বা কুকুৰে কামোৰা এইবিলাক
2: একো নাই একো নকৰে, সিহে ওলটাই খেদে।
1: আৰু যিটো ল'ৰাৰ লগত কথা পাতিলোঁ সি এটা ডাঙৰ হ'ল, সি তাক মাৰিবলৈ মাৰিছিল নে পিটিছিল নে,
2: সিটো কেঁচু এটা তাক ধৰে, সি একো নকৰে, কিন্তু সি প্ৰায় 10 মাহ 9-10 মাহ থাকিলে জহা মালটো
1: ল'ৰাটোৱে
2: পিতা একো নকৰে, সি মানে ওলমি ফুৰে, সি তাৰ নেগুৰালত ধৰি, আপোনালোকে চালে দেখিব, মানে ওলমি যাব, জহা মালটো যিমানে যাব সিও যাব, মানে নেগুৰত ধৰি তাক বস কৰিবলৈ বিচাৰে, কিন্তু সিটো চাৰিঠেঙীয়া জীৱ ন, সি ঘূৰিব, সি যিমান ঘূৰিব ল'ৰাটো সিমানেই ঘূৰে।
1: কিমান বছৰ আপোনালোকৰ লগত বাস কৰিলে?
2: আমাৰ প্ৰায় 10 মাহমান থাকিলে আমাৰ লগত।
1: 10 মাহমান তাৰপিছত সি ওলাই গুচি গ'ল।
2: ওলাই গ'ল মানে সেই মুহূৰ্ততে আমি কামপুৰলৈ আহিবলগীয়া হ'ল, তেতিয়া আছিলে আমাৰ পুৰণা ঘৰ তেতেলিখৰা বুলি জেগাত। আমি যেতিয়া তাৰপৰা ইয়ালৈ আহিবলগীয়া হ'ল, তাতো মানে সৰু কেঁচা ঘৰেই আছিলে, টিংবোৰ যেতিয়া অঁতৰাই দিয়া হ'ল, সি মানে চিনি নোপোৱাৰেই হ'ল নেকি, দুদিনমান সি ঘৰলৈ নাহিছিলে। তাৰপৰা 3 নম্বৰ দিনা আমি ইয়ালৈ গুচি আহিলোঁ কামপুৰ ইয়াৰ এতিয়া ইয়াৰ জেগালৈ। তাৰপৰা হ'ল কি, সি বোলে 2-3 দিনৰ পিছত আকৌ আহিছে, মোৰ জেঠালতা ডাঙৰ সৌদাই আহি পেলাই এওঁ কৈছে যে সেই ভকত মৰা নাইও। আমি ভাবিছিলোঁ কোনো ওচৰতে মানে ব্ৰইলাৰ ফাৰ্ম আছে, তাক কোনোবাই মাৰিলে বুলি ভাবিছিলোঁ, কাৰণ মাজে সময়ে সকীয়া থাকে, তাহাঁতে জহামাল পুহিছ, ব্ৰইলাৰ খালে কথা বেয়া হ'ব, এনেকুৱালৈকে গৈছেগৈ আৰু তাৰমানে। তাৰপৰা এওঁ নাছিলে সেই মুহূৰ্তত, জহামালটো যেতিয়া নাই এওঁ নাছিলে, তেতিয়া নাগালেণ্ড গৈছিলে কিবা কামত, তেতিয়া তেওঁ নাগালেণ্ড গ'ল। আহি পেলাইতো আমি ক'লোঁ যে জহামালটো নাই, কান্দা কটা, মোৰ জহামালটো 3 দিন নাই, মানে মোৰ ঘৰত 3 দিন ভাত পানী নাই, ল'ৰা ছোৱালীও ল'ৰা দুটায়ো খাব বিচৰা নাই, মোৰতো কথাই নাই বাৰু। সেই তেনেকুৱাকৈ সি নাইকিয়া হ'ল। পিছত কিন্তু এদিন আহিলে, আহিলে মানে লগত সি মাইকী এজনীও লৈ আহিলেগৈ, সি মাইকী বিচাৰি গৈছিলে, সংসাৰ পাতিব মন গ'ল তাৰ, মাইকী এজনী লৈ আহিলেগৈ।
1: তাৰপিছত সেইজনী
2: আমি নাপালো, আমি গুচি আহিলো নহয় ইয়ালে, এতিয়া বংশবৃদ্ধি হ'ল তেতেলিখোৱা, তেতিয়া যথেষ্ট জহামাল। মোৰ দেউতাই যদি সেই তামোলৰ কাৰণে কেৰকেটুৱাই খাব বুলি তামোলৰ কিবা ইয়াৰ ফান পাতে, কেৰকেটুৱা নোসোমায়, জহামালৰ পোৱালিহে সোমায়, সেই পোৱালি আকৌ আহি মোৰ ঘৰ পায়হি, আকৌ প্ৰতিপাল কৰিবলগীয়া হয়, তেনেকুৱা হৈয়ে থাকে, হৈয়ে থাকে।
1: এই কাহিনীটোৰ পিছত ছ'চিয়েল মিডিয়াত বৰকৈ ভাইৰেল হৈছে, পেপাৰে পত্ৰই ওলাইছে, আপোনাৰ এগৰাকী অসমীয়া বোৱাৰী, এগৰাকী মাতৃ, আপুনি বন্যপ্ৰাণী প্ৰেমী হিচাপে আপোনাক ক'ব পাৰি, আপোনাৰ কেনে অনুভৱ হৈছে?
2: শেহতীয়াকৈ যেতিয়া কিতাপত প্ৰকাশ পোৱা পিছত আজি এসপ্তাহমান ধৰি খুবেই ভাইৰেল হৈ আছোঁ, ভাইৰেল হৈছে নিউজবিলাক, এক প্ৰকাৰে বেয়াও ভাল লাগিছে, ভাল খুবেই ভাল লাগিছে কিতাপত প্ৰকাশ পোৱা কাৰণে। আৰু যিহেতুকে জিতু ল'ৰাই সেই মুহূৰ্তত কেঁচুৱা আছিলে, সিহে পালেগৈ 2019 চনতে বোলে প্ৰকাশ হৈছে, কিন্তু মোৰ ল'ৰাটো এতিয়াহে ক্লাছ 10লৈ পাইছিলে, সিহে পালেগৈ, কিন্তু তাৰ আগতে কোনোবা যদি ব্যক্তিয়ে পাইছিল আমাক কথাষাৰ জনোৱাও নাছিলে। এতিয়া মোৰ এটাই ভাল লাগিলে, মোৰ ল'ৰাটোৰ লগতে খেলি ধূলি থাকিলে সেই ল'ৰাটোৱে তাৰ বিষয়ে পঢ়িবলৈ পালে, আটাইতকৈ ভাল লাগিলে সিয়ে কিতাপখন পাই আনি ঘৰত ছাৰপ্ৰাইজ দিলেহি যে আমাৰ কাহিনীটো এনেকৈ হ'ল, ভাল লাগিছে।
1: হয়, এটা কথা ক'ব পাৰি যে ভাল কাম কৰিলে ভাল ঠাইত সংস্থাপিত হয়, কথাটো প্ৰমাণিত হ'ল,
2: প্ৰমাণিত হ'ল, ভাল কৰ্ম ভাল ফল। দুদিন দেৰি হ'ব পাৰে, ভগৱানৰ বিচাৰ শুদ্ধ বুলি যে কয়, এয়াই প্ৰমাণ বুলি ভাবোঁ।
1: হয়, জহামালৰ উৎস বিচাৰোঁতে আপোনাক লগ পালোঁ, যেতিয়া নিউজটো ভাইৰেল হৈছিল আমাৰো মন গৈছিল যে এই বাইদেউগৰাকীক আমি কেতিয়া লগ পাম, আমাৰ খুব ভাল লাগিলে। আপুনি আমাৰ আন মহিলাসকলক, আন জীৱ জন্তু যিসকলে প্ৰতিপালন কৰে আনসকলক, এতিয়া আপুনি এটা পৰামৰ্শ দিব পৰা অৱস্থা এটা আপোনাৰ হ'ল, আপুনি কি পৰামৰ্শ দিব?
2: পৰামৰ্শ দিব পৰাকৈ বুলি এনেকুৱা নহয় যে ধৰি লওক ক'ৰবাত যদি আঘাত পায় কিবা চৰাই হওক কিবা কুকুৰ, এটলিষ্ট কুকুৰ মেকুৰী হ'লেও মানে যদি পৰি আছে যে নাই এইটো দেখোন এনেকৈ অকণমান তাক নি যদি কোনোবা এডোখৰত কাটিছে তাক যদি অকণমান মলম লগাই দিলে সুস্থ হয়, ভেটেনেৰি বা কোনোবা চৰাই এটা পৰিয়ে জেউকা ভাঙি পৰি আছে তাক পেলাই থৈ নাহি যদি ঘৰলৈ লৈ আহি আমাৰ ঘৰুৱা হিচাপে যদি অকণমান হালধি তেল মানে মিঠা নাৰিকল তেল অকণ লগায়ো যদি দিয়ে তথাপিতো ভাল হ'ব। এইটো মৰাকৈ মাৰি থৈ আহিব নালাগে, মানে পেলাই থৈ আহিব নালাগে।
1: খুব ভাল লাগিলে আপোনাৰ লগত আমি কথা পাতিবলৈ পালোঁ, আপোনাৰ লগত আমি আজি পোনপটীয়াকৈ দেখা সাক্ষাৎ হ'ল। গীত মাত কিবা গাব পাৰে নেকি?

0: সঁচাকৈয়ে এটা বনৰীয়া জন্তুক এগৰাকী মহিলাই নিজৰ সন্তানৰ দৰে দুগ্ধপান কৰোৱাই জীৱন দিয়া এই কাহিনীটো প্ৰত্যেকৰ বাবেই আশ্চৰ্যকৰ আৰু আদৰ্শৰ। এনে কাহিনী আপুনি বা মই চিনেমা বা নাটকত দেখিছোঁ, কিন্তু আজিৰ অনুষ্ঠানৰ যি কাহিনী আপোনালোকে শুনি আছে সেয়া কোনো নাটক বা চিনেমা নহয়, এয়া বাস্তৱ কাহিনী আমাৰ নগাঁৱৰে কামপুৰৰ। এইবাৰ আমাৰ প্ৰতিনিধিয়ে কথা পাতিছে পৰিয়ালৰ মুৰব্বী, প্ৰকৃতিপ্ৰেমী অঞ্জলি শইকীয়াৰ স্বামী ধৰণী শইকীয়াৰ লগত। আহকচোন তেওঁৰ সৈতে হোৱা কথা বতৰাত ভাগ লওঁ।
1: এইটো মানে মই আজি 40 বছৰ মানে হ'ল বন্যপ্ৰাণী উদ্ধাৰ এটা মোৰ অভ্যাস। সেই অভ্যাসটো বহুকেইটা এতিয়া 1500-2000 ৱাইল্ড এনিমেল ৰেস্কিউ কৰা হৈছে, উদ্ধাৰ কৰা হৈছে। তাৰ ভিতৰত এইটো এটা মানে হেৰি, অকল এইটোৱে যে এনেকুৱা নহয়, তেনেকুৱা বহুতকেইটা ঘটনা আছে। এইটো কিন্তু অকণমান এক্সেপশ্যনেল হ'ল, যিটো আচলতে এই গোটেই ক্ৰেডিটটো মোৰ নহয় হোম মিনিষ্টাৰ মিছেছৰ। যেতিয়া নাৰিকল গছৰ পৰা পৰিলে 10-11টামান বজাতে মোক খবৰ দিলে, তাক লৈ আহিলোঁ। মানে আমি বাপেক পিতেক দুয়োটা আহিছিলোঁ, সি তেতিয়া 9 বছৰমান বয়স হয়। মোৰ এটা ডিচিশ্যন হ'ল যে মই যত্ন লোৱাতকৈ মাকে যত্ন ল'লে বেছি ভাল হ'ব। সেইকাৰণে সেই য'ত পৰিছিলে ততে ৰাখি পেলাই আমি অকণমান আঁতৰৰ পৰা জুমি চাই আছিলোঁ যাতে মাকে লৈ যায়। সন্ধিয়া সময় আহি গ'ল, এতিয়া মেকুৰী এটাও নিবলৈ আহিল, ফেঁচা এটাও নিবলৈ আহিলে। তাৰপিছত মই চাই থাকোঁতে গ'লোঁ, একেবাৰে মানে ফেঁচাটো সৈতে ডাঙৰ দলোৱা পুলি, সি একেবাৰে দৌৰি গৈ পেলাই, যদি 10 ভাগৰ 1 ছেকেণ্ডো যদি পুলিনত দেৰি হ'লহেঁতেন নহয়, এই জহামলৰ পোৱালিটো ফেঁচাই দাঙি লৈ গুচি গ'লহেঁতেন। সি একে থাপে ধৰিছেগৈ, ধৰি পেলাই মই মানে ততে কৰিব নোৱাৰিলোঁ যে ময়ো যে চাই আছোঁ। তাৰপিছত সি আৰু চকু ঢেলঢেলীয়া কৈ গৈছে, দেউতাও আমাৰ তেতিয়া ভোকো লাগিছে, কাৰণ 11টা বজাত আহিলে, দেউতাও আমাক ঘৰলৈকে লৈ যাওঁ বচ। এতিয়া মোৰ এটা স্বভাৱ, মই ডক্টৰ নহয়, এতিয়া অৱশ্যে বহুত ডাক্তৰতকৈ বহুত জানো ৱাইল্ড এনিমেল, ডাক্তৰে কয় আৰু মই এটা স্বভাৱ বেটিয়াও ভেটেনেৰি ডাক্তৰক মই কথা পাতোঁ। টেৰণপী বুলি এগৰাকী আছিলে কাজিৰঙা ৰেস্কিউ চেণ্টাৰ, হেল্ল' ঐ টেৰণপী, কচন ল মেচেন মা, অঁ মেচেন পি ল, পিয়া কল ল, এনেকৈ কৈছে আৰু। কাৰ্বি মানুহ মোৰ দুই এটা জানো কথা পাতে ভাল পায়। তেতিয়া কৈছে যে চিবেটকৈ পোৱালি এটা আছে, কি কৰালে? সেই তেতিয়া মানে কৈছে যে এইটোতো চিবেট কেট হ'লে, তেতিয়াতো হেৰি নাই আৰু, এণ্ড্ৰইড মোবাইল নাই, টিপা টিপি কৰা মোবাইল নাই, ফটো ভিডিঅ' দিবলৈ ৰাস্তা নাই। সেই তেতিয়া মানুহগৰাকীয়ে ক'লে, ডাক্তৰনী ক'লে যে এইটো ৱাইল্ড এনিমেলটো মানুহৰ লগতহে মিলাইছে, মানুহটো ৱাইল্ড। মই বোলো মানুহটো ৱাইল্ড নেকি, আমি বোলে ৱাইল্ড নেকি, বোলো ৱাইল্ডটো নেচাৰ যাৰ ৱাইল্ড সেইটোৱে ৱাইল্ড। এতিয়া ঘৰত কোনোবা থাকিলে সেইটোতো ঘৰ ঘৰচীয়া হয় তেনেকুৱা নহয় নহয় ৱাইল্ডে। তাৰপিছতে বোলে ৱাইল্ড এনিমেলৰ মানে 80% মিল আছে আমাৰ মানুহৰ লগত। আৰু গৰুৰ গাখীৰ, গৰু ডমেষ্টিক, গৰু গাখীৰ বা বেলেগ আমি যিবিলাক খাওঁ বা বনাওঁ সেইবিলাক 20% বা তাৰ তলতহে আছে, এইটো মৰি থাকিব খাটাং কৈছে। মই চিন্তা কৰিলোঁ হোম মিনিষ্টাৰক দৰখাস্তখন দিব পাৰি নেকি, তাইক গৈ ক'লোঁ যে এইটো মৰিব। তেতিয়া তাই গাখীৰটো দিছে, তাই গাখীৰ দিছে, মই বোলো দিছে দিছে আৰু, গ'ল কথা গ'ল। তাৰপিছত কেইবছৰ, 2-3 বছৰমানৰ পাছত আৰু সৰু তেনেকুৱা পোৱালি এটা ৰেস্কিউ কৰিব লগা হ'ল নহয়। এতিয়া সেই সময়ত মানে, এতিয়া সৰু ল'ৰাটো ডাঙৰ হ'ল, তাইও গাখীৰ নোহোৱা হ'ল, মই মানে মটৰচাইকেলত পোৱালিটো লৈ গোটেই কামবোৰ যিমান চিনাকি আছে, মাকহঁত যা কেঁচুৱা আছে, কেলৈনো অকণমান গাখীৰ দিওঁ বুলি ক'লে, মোৰ তেতিয়া চকু পানী ওলাইছে। মোৰ মাইকী মানুহ বুলি নহয়, এটা বন্য জীৱ গাখীৰ দি পেলাই ডাঙৰ কৰা, কোনোবাই এতিয়া ফিতাহী মাৰি ক'ব পাৰে, কিন্তু প্ৰকৃততে কথাটো নহয়, মুখত কথা কোৱা, ভাষণ দিয়া আৰু বাস্তৱতে কাম কৰা, এইটো আকাশ পাতাল পাৰ্থক্য। এই দাদা ঘৰৰ মানে মিক্সাৰটো খুলি পেলাই আপেল খায়, দাদাই একো নকয়, সি বেছি নিনিয়ে, এটা নিব আৰু যাব, গোটেইসোপা খাই পেলাব, তেনেকুৱা নহয়। সেয়া আপেল এটা নিওঁতে দাদাই বোলে এনেকৈ সোমাই যায় দেখিছে, ই আপেল, ই দেখোন ভকত মৰিল বুলি ভাবিছোঁ, নাই মৰা। আৰু লগত আৰু এজনী মাইকী আছে, তাক দেখি ওপৰত উঠাইছে মাইকীজনী, ইটোতো কেপে কৰা নাই। এই আগতে আমি আমাৰ তেতেলী খৰাত কোনো জহামাল নাই, এতিয়া কিন্তু ইমান মানে জহামাল হৈ গ'ল গোটেই গাঁওখনত। জহামাল মানে মই কৈ কৈছোঁ কি, আমি যিটো জহামাল আত্মা পুহিছিলোঁ সেইটো ৰাতি ঘূৰি ফুৰে, নকটাৰনেল নহয়, ৰাতি ফুৰা জীৱহে। এই নকটাৰনেল কাৰণে মানে তাৰ স্বভাৱটো হৈছে কি, সি ৰাতিপুৱা 7টালৈকে সি অলপ খাই থাকে, চাহ খোৱালৈকে। আমি ৰাতিপুৱা 6:30 7টা চাহ খাওঁ, চাহ খাই শুই দিব আকৌ, হয় লেপটলৈ সম নহ'ব, অচানত শুই দিব। দিনত সি নুঠে, কেতিয়াবা কিবা কোনোবা চাওঁ বুলি আহিলে মানে মাতিলে, এই সৰুতে ভতাত বুলি মাতিলে আহি যায়, আৰু আমি মাতিলে মানে অলপ চকু মেলি আকৌ ৰয়, কিন্তু চচটো বজাই দিলে আহে এনেকুৱা। এতিয়া এই ব্যৱস্থাটোত এই দিনটো শুয়ে, আৰু সন্ধিয়া আবেলি 4:45 মানে এন্ধাৰ অকণমান যেতিয়া বিলিটোত ডুব যায় তেতিয়াবা সি এক্টিভ হয়। সি আমি ভাত খোৱা সময়লৈকে 9:30-9:00 থাকে আমাৰ লগত, খেলে আৰু আমাৰ খাব, তাৰপিছত সি গুচি যায়। গুচি গৈ ৰাতি আকৌ 3:00 আকৌ ঘূৰি আহিব। অহা ষ্টাইলটো তাৰ বেলেগ, একদম আঠুৱাটোত এনেকৈ কাষতে এনেকৈ দুলিব, দুলি এনেকৈ বাগৰে, খেলে মানে তে কেইবাবাৰো খেলিব। আৰু সৰু ল'ৰা ছোৱালী থাকে, আমি লাইট জ্বলাই থওঁ, কেতিয়াবা মই দেখোঁ মানে তাক চকু মোৰ সাৰ থাকিলে মানে গম পাই দিওঁ। সি এনেকৈ মোক আঠুৱাটো দাঙি সোমাব, সোমাই পেলাই সি তেনেকৈ নুশুৱে নহয়, ইহঁতকেইটাক জগাই ল'ব, ইহঁতকেইটা বুকত শুব লাগিব, দাড়িডাল এনেকৈ লগাই দিব তাৰ মুখত, এনেকৈ এনেকৈ খুচৰি থাকিব। ইহঁতকেইটাই কলমলীয়া থাকে, যেতিয়া কলমলীয়া থাকে এদিনটো ইয়াৰ ডাঙৰটো পুলি নৰ, তাক এনেকৈ জগাই আছে জগাই আছে জগাই থাকি থাকি, এই ডাঙৰটোৱে যেতিয়া তাক এনেকৈ চকু মেলি দেখি এনেকৈ খাব নোৱাৰি বুকত ধৰিলে, ই ধুনীয়াকৈ শুই গ'ল আৰু, মানে বুকত শুব লাগিব তাৰ অধিকাৰ। এতিয়া মোৰ কথাটো হৈছে কি, যে পাঠ্যপুথিত চাব দেই, মানে এই যিজন ৰোমেল বুলি মানুহজন আহিছিলে দেলহিৰ,

0: তেখেতে কিন্তু এসপ্তাহমান মোক 10 মিনিটমানকৈ ফোন কৰে যে মই নেযাম যদিহে আপোনালোকক কেজত বান্ধি থয়। মই নেযাওঁ যদি আপোনালোকক আপোনালোকেহে মৰম কৰে, বন্যপ্ৰাণীটোৱে মৰম নকৰে। কিন্তু মানুহজন আহি ইমান সন্তুষ্ট হ'ল, তেখেতে বিচৰা বস্তুটোৱে পালে। আমাৰ যেনেকৈ সৰু ল'ৰাটোৱে মই ভাত খাই থাকিলে মোৰ কাঁহীতে সি ভাত খায়, বা মই মোৰ লগতে এখন কাঁহী পৰা সিহঁতক খুৱাই দিওঁ, সিও তেনেকৈ আমাৰ কাঁহীতে ভাত খাব। আমাৰ দিনটোৰ যোনেই যি নাখাওঁ কিয় সি কাঁহীত খায়। আমাৰো সি এজন 3 নম্বৰ এটা সদস্য, আমাৰ ল'ৰা ছোৱালী তেনেকুৱা নিচিনা লাগ হ'ল, তাৰ সিও অধিকাৰ সাব্যস্ত কৰা হ'ল। একেলগে খায়, একেলগে শুৱে, একেলগে থাকে।
1: এই আপুনি কথা এটা ক'লে যে এই যিটো আপোনাৰ আদৰ্শ, আপোনাৰ সন্তানেও সৰুৰ পৰাই দেখি দেখি সেইকাৰণে হয়তো সেই পৰি থকা জন্তুটো বুটলি আনিছিল আপোনাৰ পৰাই পাইছে।
0: অৱশ্যে তাৰ ডাঙৰটো ল'ৰাও তেনেকুৱা অলপ স্বভাৱ আছে যে বন্যপ্ৰাণী মাৰিব নালাগে মাৰা। আৰু এতিয়া ঘৰখনেই তেনেকুৱা, এতিয়া আমাৰ বাৰ ছাৰ্ভে কৰিছিলোঁ জানুৱাৰী ফেব্ৰুৱাৰীত দীঘলী বিলত, এটা এপ এটা আছে, এপটো দি মানে ভইচটো ৰেকৰ্ডিং হয়। সেই এপটোত আমাৰ ঘৰৰ এইডোখৰ য'ত একঠা 10 লিচা মাটি আছে, এই বাৰীখনত এই দৰ্জাখনতে বহি পেলাই 35টা বাৰ্ড আইডেণ্টিফাই হৈছে। 35টা বাৰ্ড মানে আইডেণ্টিফাই হৈছে আমাৰ দৰ্জাখনত বহি পেলাই। মানে আপুনি এনেকুৱা হয় গোটেই, আপুনি এনেকুৱা এডাল গছ নাই, এনেকুৱা এটা তামোল নাই, এনেকুৱা এটা চেপ নাই য'ত সিহঁতৰ বাঁহা নাই। মানে চব চৰাই যেন ইয়াতেহে ৰেস্কিউ চেণ্টাৰ আপুনি পাব বা ইয়াতে নিৰাপদ হ'ব।
1: এতিয়া আপুনি জীৱ জন্তু উদ্ধাৰ কৰি থাকে?
0: উদ্ধাৰ মই কৰিবলৈ যাব নালাগে, এনেকুৱা হয় যে খবৰ পাওঁ, মোৰ হাতত নপৰে। এতিয়া কামপুৰ নালাগে, নগাঁও বা বিভিন্ন এলেকাত গম পায়।
2: শ্ৰোতা, আজিৰ অনুষ্ঠানটিৰ পৰা আমি সঁচাকৈ অনুভৱ কৰিছোঁ মানুহে এতিয়াও জীৱ জন্তুক নিজৰ সন্তানৰ দৰেই লালন পালন কৰাৰ ক্ষমতা ৰাখে। আৰু তাৰেই অন্যতম উদাহৰণ নগাঁৱৰ কামপুৰৰ অঞ্জলি শইকীয়া আৰু ধৰণী শইকীয়াৰ পৰিয়ালটি। উল্লেখযোগ্য যে একে সময়তে জহামালৰ লগত তেওঁলোকৰ সন্তানটি ডাঙৰ হৈছিল, আৰু সন্তানটিয়ে যেতিয়া নিজৰ স্কুলৰ ইংৰাজী পাঠ্যক্ৰমত এই লেচনটো দেখিলে, লেচনটোত যেতিয়া নিজৰ পিতৃ আৰু মাতৃৰ নাম দেখিলে, তেতিয়াহে তেওঁ উপলব্ধি কৰিছিল তেওঁৰ ঘৰখনৰ এই আশ্চৰ্যকৰ ঘটনাটোৰ বিষয়ে। আৰু সেই কথা আহি তেওঁৰ পিতৃ মাতৃক জনাইছিল, আৰু ইয়াৰ পাছতেই এই ঘটনাটিয়ে বৰ্তমান সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। সঁচাকৈয়ে অঞ্জলি শইকীয়া আৰু ধৰণী শইকীয়াৰ জীৱকুলৰ প্ৰতি যি মানৱীয়তা, সেই মানৱীয়তাই আমাকো উৎসাহিত কৰিছে। বাৰু প্ৰিয় শ্ৰোতা, আপোনালোকৰ অঞ্চলতো, আপোনালোকৰ আশে পাশে যদি এনে প্ৰকৃতিপ্ৰেমী আছে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰিবলৈ বা আমাক জনাবলৈ নাপাহৰিব। আমাৰ ফোন নম্বৰ হৈছে 9435053214। পুনৰ কৈছোঁ, 9435053214। আজিলৈ সময় হ'ল অনুষ্ঠান সামৰাৰ বাবে। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে, সহযোগ কৰিলোঁ মই হিৰণ্যপ্ৰভা দিহিঙীয়াই, প্ৰযোজনা আছিল নিশা বৰুৱাৰ। ইমানতে অনুষ্ঠান সামৰিছোঁ, নমস্কাৰ।
3: ইমানপৰে কামপুৰৰ প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়া আৰু অঞ্জলি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে, কথা বতৰাত ভাগ ল'লে কিৰণ চন্দ্ৰ নাথে। FM-ৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া শুনো গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনো দীপেন বৰুৱা আৰু ককিলা গোস্বামীৰ কণ্ঠৰ এই গীতটি।

এফ এম বেণ্ডৰ 107.7 MHz শ্ৰোতাই গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে। অনুষ্ঠানত এবাৰ শুনক কেশৱ মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা কেশৱ মহন্তৰ।

নানুথে মটৰত বৰষুণৰ বতৰত মই নানুথে মটৰত পিছল বাটত সুচল লাগি ধুপুচ ধুপুচ পৰে মইনা ধুপুচ ধুপুচ পৰে মইনাৰে মনটো বৰ দৈ চিলা হৈ মেঘল।

0: মই নানুঠে মটৰত, বৰষুণৰ বতৰত মই নানুঠে মটৰত।
1: অনুষ্ঠানত এবাৰ শুনক কেশৱ মহন্তৰ গীতৰ কথাৰে অনিমা চৌধুৰীৰ কণ্ঠৰ এই গীতটি।

কেশৱ মহন্তৰ গীতৰ কথাৰে অনিমা চৌধুৰীৰ কণ্ঠৰ গীতটিৰে আজিৰ গীতৰ অনুষ্ঠানটি সামৰা হ'ল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা আঞ্চলিক বাতৰি আৰু 11:05 পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসমৰ সাধাৰণ ডাকঘৰে ড্ৰোনযোগে সামগ্ৰী প্ৰদানৰ বাবে ডাকুৱালে ঢুকুনি পোৱা 40টা স্থান চিনাক্ত কৰিছে। এই স্থানসমূহ কাৰ্বি আংলং, ডিমাহাচাও পাৰ্বত্য জিলাৰ লগতে গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ দুৰ্গম এলেকাত অৱস্থিত। গাণনিক কাৰ্যালয় আৰু শাখা ডাকঘৰৰ মাজত ডাক মেইল টোপোলাৰ আদান প্ৰদানৰ বাবে স্কাই এয়াৰ মোবিলিটি নামৰ এটা কোম্পানীয়ে ডাক বিভাগৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছে। অসমত ড্ৰোন ডাক সেৱা প্ৰৱৰ্তনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি ড্ৰোনৰ জৰিয়তে 10 কিলোগ্ৰাম পৰ্যন্ত ওজনৰ সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। ড্ৰোনসমূহ 10 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত কাম কৰিবলৈ সমৰ্থ হ'ব। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম পিন্ধাৰ নিয়ম শিথিল কৰি দিয়া হৈছে। গৰমৰ পৰা হাত সাৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰামদায়ক আৰু মাৰ্জিত পোছাক পিন্ধি আহিব পাৰিব বুলি নিৰ্দেশনাত কোৱা হৈছে। গৰমৰ প্ৰকোপ কমি অহাৰ লগে লগে এই নিয়ম সংশোধন কৰা হ'ব বুলি বিদ্যালয়ৰ পৰিদৰ্শক তপন কুমাৰ কলিতাই জানিবলৈ দিছে। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত 28গৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে 28গৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। অহা 21 জুনত ৰাজ্যত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ বুজ ল'বলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে চিচিটিভি ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে অষ্ট্ৰেলিয়াৰ পাঞ্জা খেলুৱৈ ৰিয়ান থমাছ বাৱেনলৈ জাৰি কৰা লীভ ইণ্ডিয়া অৰ্থাৎ ভাৰত ত্যাগৰ জাননী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ দিছে। ন্যায়ালয়ে বিদেশী পঞ্জীয়ন কাৰ্যালয়ক শ্ৰীবায়েনে ভাৰতত থকাৰ ম্যাদ জনোৱা আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে আৰু পাঞ্জা খেলুৱৈগৰাকীৰ এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 13 জুলাইলৈকে ভাৰতত থকাৰ অনুমতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে গুৱাহাটীৰ আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে যোৱা 4 জুনত অষ্ট্ৰেলিয়াৰ পাঞ্জা খেলুৱৈগৰাকীক নিৰ্দেশ লাভ কৰাৰ 5 দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ কৈছিল। এনডিএ চৰকাৰৰ 12 বছৰৰ কল্যাণ আৰু উন্নয়নমুখী আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে আজিৰে পৰা 20 জুনলৈ কাৰ্বি আংলঙত জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি ৰূপায়ণৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ দিহা কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিধায়কসকল উপস্থিত থাকিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। মাজুলী জিলা মহিলা সবলীকৰণ কেন্দ্ৰ, জিলা মহিলা আৰু শিশু বিকাশ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত কালি জিলায়ুক্ত কাৰ্যালয়ত অংগনবাড়ী কৰ্মী আৰু মুখ্য সেৱিকাসকলৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মাতৃ বন্দনা যোজনা পৰ্টেল আৰু হিতাধিকাৰীসকলৰ পঞ্জীয়ন সম্পৰ্কে জিলা পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: और खेल मंत्री मनसुख मांडविया ने कहा है कि पिछले एक दशक में भारत ने शिक्षा, कौशल विकास, उद्यमिता, खेल, स्वास्थ्य और नागरिक भागीदारी जैसे क्षेत्रों में युवाओं के लिए अवसरों का निरंतर विस्तार किया है। एक राष्ट्रीय दैनिक में प्रकाशित लेख में श्री मांडविया ने देश के युवाओं को अमृत पीढ़ी बताया, जो 2047 तक विकसित भारत की यात्रा का नेतृत्व करेगी। नागर विमानन मंत्री राममोहन नायडू ने आज बताया कि चेन्नई से चमड़े के सामान और ऑटो पार्ट्स सहित कई वस्तुएं लेकर पहला कार्गो विमान नोएडा अंतर्राष्ट्रीय हवाई अड्डे पर उतर चुका है। हवाई अड्डे पर 2 दिन पहले वाणिज्यिक परिचालन शुरू हुआ था। हिमाचल प्रदेश के चंबा जिले में कल रात एक सड़क दुर्घटना में 7 लोगों की मौत की खबर है। मृतकों में 4 पुरुष और 3 महिलाएं शामिल हैं। पुलिस ने बताया कि यह हादसा लगभग रात 2 बजे हुआ। शुरुआती जांच के मुताबिक दुर्घटना वाहन के अनियंत्रित होकर खाई में गिर जाने से हुई। भारत ने लखनऊ में दूसरे एक दिवसीय क्रिकेट मैच में अफगानिस्तान को 170 रन से हराया। इसके अलावा भारत ने 3 मैचों की श्रृंखला में 2-0 की अजेय बढ़त बना ली है। तीसरा और अंतिम मैच शनिवार को चेन्नई में खेला जाएगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবিব তৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে NDA প্ৰাৰ্থী হিচাপে ঘোষণা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা, প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শকৰ নিৰ্দেশনা আৰু অসমৰ জাহ্নৱী কাশ্যপৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন। এতিয়া শুনক বিতং বাতৰি। আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবে তৰণ অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে NDAৰ প্ৰাৰ্থী হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে পেছাত চিকিৎসক তথা নৱগঠিত আমৰি সমষ্টিৰ প্ৰথম নিৰ্বাচিত প্ৰতিনিধি ডাঃ তৰণে বিধানসভাত জনজাতীয় সম্প্ৰদায়ৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰাৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছৰ কণ্ঠ সবল কৰিব। তেওঁ লগতে ডাঃ তৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন সৰ্বাত্মক বৈঠকত উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বিকশিত উত্তৰ পূব আৰু বিকশিত ভাৰত নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে যোগাযোগ, বাণিজ্য, পৰ্যটন আৰু জীৱিকা সুদৃঢ় কৰাৰ বাবে অঞ্চলটোৰ জলপথৰ ব্যাপক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ কৰিছে। তেওঁ লগতে লোথালত নিৰ্মাণ কৰিবলগীয়া ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য চৌহদৰ কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা NEET ৰাজ্যত নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনি বুজ ল'বলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে CCTVৰ ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 কিলোমিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। তেওঁ লগতে CCTVৰ ফুটেজ নিৰীক্ষণৰ বাবে সকলো জিলাত 1গৰাকীকৈ নোডেল বিষয়া নিযুক্তি দি সকলো ফুটেজ আকস্মিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে 2তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। কাছাৰ জিলাতো NEET সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰৰ চৌপাশে

বি এন এছ এছৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ 7টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত আয়ুষ গাৰ্গে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাইছে। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম পিন্ধাৰ নিয়ম শিথিল কৰি দিয়া হৈছে। গৰমৰ পৰা হাত সাৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰামদায়ক আৰু মাৰ্জিত পোছাক পিন্ধি আহিব পাৰিব বুলি নিৰ্দেশনাত কোৱা হৈছে। গৰমৰ প্ৰকোপ কমি অহাৰ লগে লগে এই নিয়ম সংশোধন কৰা হ'ব বুলি বিদ্যালয়ৰ পৰিদৰ্শক তপন কুমাৰ কলিতাই প্ৰকাশ কৰিছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাবে বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। পত্ৰত উল্লেখ কৰা অনুসৰি বাৰ্ষিক অনুদানৰ ধনেৰে বিদ্যুতৰ মাচুল পৰিশোধ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। আনহাতে অনুদানৰ 10% স্বচ্ছতা কাৰ্যসূচীত ব্যয় কৰিব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছে। নীতি নিৰ্দেশনা মানি 25 জুনৰ ভিতৰত এই ধনৰাশি ব্যয় কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতীসাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। NDA চৰকাৰৰ 12 বছৰৰ কল্যাণ আৰু উন্নয়নমুখী আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে আজিৰে পৰা 20 জুনলৈ কাৰ্বি আংলঙত জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত হ'বলগীয়া

কাৰ্বিআংলঙত জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত হ'বলগীয়া এই শিবিৰত জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি ৰূপায়ণৰ বিষয়ে ৰাইজক অৱগত কৰোৱা হ'ব। আজিৰ উদ্বোধনী অনুষ্ঠানত কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিধায়কসকল উপস্থিত থাকিব বুলি আমাৰ সংবাদদাতাই জনাইছে। অসমৰ সাধাৰণ ডাকঘৰে ড্ৰোনযোগে সামগ্ৰী প্ৰদানৰ বাবে ডাকুৱালে ঢুকি নোপোৱা 40টা স্থান চিনাক্ত কৰিছে। এই স্থানসমূহ কাৰ্বিআংলং, ডিমা হাছাও, পাৰ্বত্য জিলাৰ লগতে গোৱালপাৰা আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ দুৰ্গম এলেকাত অৱস্থিত। আদান প্ৰদানৰ বাবে স্কাই এয়াৰ মোবিলিটি নামৰ এটা কোম্পানীয়ে ডাক বিভাগৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছে। অসমত ড্ৰোন ডাক সেৱা প্ৰৱৰ্তনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি ড্ৰোনৰ জৰিয়তে 10 কিলোগ্ৰাম পৰ্যন্ত ওজনৰ সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। ড্ৰোনসমূহ 10 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত কাম কৰিবলৈ

0: জুলাইলৈকে ভাৰতত থকাৰ অনুমতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে গুৱাহাটীৰ আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে যোৱা 4 জুনত অষ্ট্ৰেলিয়াৰ পাঞ্জা খেলুৱৈগৰাকীক নিৰ্দেশ লাভ কৰা 5 দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ কৈছিল। ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় শিৱসাগৰৰ তত্বাৱধানত অহা 3 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত হ'বলগীয়া এই প্ৰতিযোগিতাত পিলিক চৌধুৰী সোঁৱৰণী ফুটবল শাখাত 15 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীয়ে অংশ ল'ব পাৰিব। একেদৰে 17 বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ বাবে দেওকণ সোঁৱৰণী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ফুটবল শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত জিলাখনৰ সকলো বিদ্যালয়কে অংশ ল'বলৈ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে আহ্বান জনাইছে। জাহ্নৱী কাশ্যপে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত 79 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক চেম্পিয়নশ্বিপৰ মহিলাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল শিতানত কালি ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জাহ্নৱীয়ে 2 মিনিট আৰু 5.93 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থান দখল কৰে। এই শিতানত অলিম্পিয়ান ধিনিধি ডেচিংগুৱে 2 মিনিট আৰু 3.7 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি স্বৰ্ণ পদক হস্তগত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবিতৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে NDAৰ প্ৰাৰ্থী হিচাপে ঘোষণা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শকৰ নিৰ্দেশনা আৰু অসমৰ জাহ্নৱী কাশ্যপৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40।
1: सेल्युलॉइड के सितारे हैं मशहूर शायर और गीतकार शकील आजमी।
2: मुश्किल हालात पैदा कर दिए थे अनुभव सिन्हा साहब ने। हम स्टूडियो में रात में काम कर रहे हैं और मैं समझ नहीं पा रहा हूँ कि मुझे क्या लिखना है। मुल्क के सभी गाने थे मुश्किल, क्योंकि वो फिल्म ही ऐसी थी और सिचुएशन ही सब ऐसी थी।
1: 23 जून शाम 4 बजे सिर्फ विविध भारती पर।
3: मदन मोहन के संगीत निर्देशन में राजेंद्र कृष्ण का लिखा गीत सुनिए, आवाज मोहम्मद रफी की, और ये फिल्म है शराबी।

0: शाम कुछ अजीब थी। उस समय मैंने फिल्म खामोशी नहीं देखी थी, लेकिन वो गाना मुझे उस समय बहुत सुंदर लग रहा था। और एक बात मैं आपको कहूँ, हमारा अगला गाना
1: आशा शर्मार गीटार बदन শুনিলে মিডিয়াম ওয়েভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু পাঁচদিনীয়া ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশালৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি কেইবাখনো বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিগত 12 বছৰক উন্নয়ন আৰু ঐতিহ্যৰ সংগমৰ সোণালী যুগ হিচাপে আখ্যা দিছে। হিমাচল প্ৰদেশৰ চাম্বা জিলাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 জন লোকে প্ৰাণ হেৰুৱায় আৰু ভাৰতে আজি FIH নেচনচ কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত উৰুগুৱে 3-2 গ'লত পৰাস্ত কৰে। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু পাঁচদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্যপ্ৰদেশ আৰু ওড়িশালৈ গৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁক আজি ইন্দোৰ বিমানবন্দৰত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে আদৰণি জনায়। শ্ৰীমতী মুৰ্মু ইন্দোৰৰ পৰা পোনে পোনে বেটুললৈ যায় আৰু তাত তেওঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে আয়োজন কৰা আধ্যাত্মিক সজাগতাৰ জৰিয়তে জনজাতীয় সম্প্ৰদায়সমূহৰ সবলীকৰণ শীৰ্ষক এটা অনুষ্ঠানত অংশ লয়। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত কয় যে জনজাতীয় সম্প্ৰদায়ৰ সবলীকৰণৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠান কেৱল এই খণ্ডৰ বাবে নহয় বৰঞ্চ সমগ্ৰ দেশ তথা সমাজৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁ ব্ৰহ্মকুমাৰীক এই পদক্ষেপৰ শলাগ লৈ কয় যে ইয়াৰ জৰিয়তে জনজাতীয় লোকসকলক দেশৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত সহায় কৰিব। তেওঁ কয় যে স্বামী বিবেকানন্দকে ধৰি কেইবাগৰাকী চিন্তাবিদে ভাৰতক মানৱতা আৰু সৰ্বাংগীন বিকাশৰ পথ প্ৰদৰ্শক বুলি অভিহিত কৰিছিল। জনজাতীয় লোকসকলৰ জীৱন প্ৰণালী প্ৰাকৃতিকভাৱে প্ৰকৃতি আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে জনজাতীয় সমাজে পৃথিৱী, পানী, বায়ু, সূৰ্য আৰু প্ৰকৃতিৰ অন্যান্য উপাদানসমূহৰ সন্মান কৰে আৰু ইয়াৰ সংৰক্ষণ কৰাটো তেওঁলোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচনা কৰে। সমাজে পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি জীয়াই থকাৰ বিষয়ে জনজাতীয় সম্প্ৰদায়ৰ পৰা শিকিব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ সম উন্নয়ন অতি গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী আৰু ছেইণ্ট গোবনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া বেনিট বাজিনৰ মাজত হ'বলগীয়া আলোচনাৰে এই বৈঠক আৰম্ভ হ'ব। এই আলোচনাত সেউজ উৎপাদন আৰু বহনক্ষম আন্তঃগাঁথনিত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে অলষ্ট্ৰমৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে হ'বলগীয়া বৈঠকত আহজাহৰ অত্যাধুনিক মাধ্যম আৰু ৰেলৰ আধুনিকীকৰণক লৈ মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰযুক্তিখণ্ডৰ আগশাৰীৰ কোম্পানী মিষ্ট্ৰেল এয়াৰ সহপ্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া আৰ্থুৰ মেন্সৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন আৰু দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত আলোচনা কৰিব। CMACGM গোটৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ৰডল্ফে ছাদেৰ সৈতে হ'বলগীয়া বৈঠকেৰে প্ৰধানমন্ত্ৰীৰ আলোচনাৰ সামৰণি পৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ যোৱা 12 বছৰক উন্নয়ন আৰু ঐতিহ্যৰ সংগমৰ সোণালী যুগ হিচাপে আখ্যা দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা 12 বছৰত শ্ৰীৰাম জন্মভূমি মন্দিৰ, কাশী বিশ্বনাথ কৰিডৰ আৰু উজ্জয়িন মহাকাল লোকৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বিশ্বমানৰ যোগাযোগ, আন্তঃগাঁথনি প্ৰকল্প তথা মেক ইন ইণ্ডিয়াৰ দৰে উদ্যমসমূহে দেশৰ উন্নয়নৰ যাত্ৰাত গতি প্ৰদান কৰিছে। তেওঁ লগতে কয় যে এই সময়ছোৱাত 1 কোটি নথিৰ ডিজিটেল ৰূপ প্ৰদান কৰা হৈছে আৰু 668টা প্ৰাচীন কলাকৃতি স্বদেশলৈ ঘূৰাই অনা হৈছে। এই সময়ছোৱাত 11টা জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা হৈছে আৰু 11টা ভাৰতীয় ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে এনে কাৰ্যৰ দ্বাৰা উন্নয়ন আৰু ঐতিহ্য যে পৰস্পৰৰ পৰিপূৰক সেয়া স্পষ্ট হৈ পৰা বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন সৰ্বাত্মক বৈঠকত উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে বিকশিত উত্তৰ পূব আৰু বিকশিত ভাৰত নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে যোগাযোগ, বাণিজ্য, পৰ্যটন আৰু জীৱিকা সুদৃঢ় কৰাৰ বাবে অঞ্চলটোৰ জলপথৰ ব্যাপক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ কৰিছে। তেওঁ লগতে লোথালত নিৰ্মাণ কৰিবলগীয়া ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য চৌহদৰ কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই বিগত দশকত ভাৰতে শিক্ষা, দক্ষতা, উদ্যমিতা, ক্ৰীড়া, স্বাস্থ্য আৰু অসামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত যুৱক যুৱতীসকলৰ বাবে সুযোগ বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰিছে। এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত প্ৰকাশিত এটা লেখাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ যুৱচামক অমৃত প্ৰজন্ম বুলি উল্লেখ কৰি কয় যে এই প্ৰজন্মই বিকশিত ভাৰত 2047ৰ যাত্ৰাক নেতৃত্ব দিব। শ্ৰীমণ্ডাভিয়ে উল্লেখ কৰে যে বিকশিত ভাৰতৰ বাবে যুৱচামক চালিকা শক্তি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বাস কৰে। বিগত 12 বছৰত যুৱ শক্তিক সুযোগ সৃষ্টি তথা ৰাষ্ট্ৰ নিৰ্মাণত যোগদানৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলি শ্ৰীমণ্ডাভিয়াই প্ৰকাশ কৰে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত খাদ্য সামগ্ৰীৰ স্মাৰ্ট মজুতকৰণ প্ৰণালী মুকলি কৰিব। মজুতকৰণ ব্যৱস্থাপনা পদ্ধতি আৰু খাদ্য সুৰক্ষা মজুতকৰণৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে এই প্ৰযুক্তি আধাৰিত প্ৰণালী প্ৰৱৰ্তন কৰা হ'ব। এই প্ৰণালীৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয়সহ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ডিজিটেল ইণ্ডিয়া, ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযান, প্ৰধানমন্ত্ৰী গতি শক্তি আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দৃষ্টিভংগী অনুযায়ী এই উদ্যম গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কয় যে বিগত বৰ্ষৰ আগষ্টৰ পৰা এই আঁচনিৰ অধীনত 63 লাখৰো অধিক কৰ্মচাৰীক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ ভিতৰত প্ৰায় 30% মহিলা আছে। হিমাচল প্ৰদেশৰ চাম্বা জিলাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 লোকে প্ৰাণ হেৰুৱায়। নিহত আটাইকেইজন একেখন গাঁৱৰে নিবাসী আছিল। ইয়াৰ ভিতৰত 4জন পুৰুষ আৰু 3গৰাকী মহিলা আছিল। চুৰা অঞ্চলৰ মানিজিৰৰ সমীপত পুখুৰী মাছৰুণ পথত যোৱা নিশা এখন 4চকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 500 মিটাৰ দ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হয় আৰু আটাইকেইজন আৰোহীৰ থিতাতে মৃত্যু হয়। আৰক্ষী সূত্ৰই জনোৱা মতে নিশা প্ৰায় 2 বজাত সংঘটিত এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে, কিন্তু আন্ধাৰ আৰু দ খাৱৈৰ বাবে লোককেইজনক উঠাই অনাত ব্যৰ্থ হয়। পাছত আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত খাৱৈৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰা হয়। ভাৰতে আজি নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ FIH নেচনছ কাপ হকী প্ৰতিযোগিতাৰ পুল এৰ এখন খেলত উৰুগুৱেক 3-2 গ'লত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে পিছপৰি থকা ভাৰতে দীপিকাৰ গ'লেৰে সমতা স্থাপন কৰে। দীপিকাই ইয়াৰ পাছতে দ্বিতীয়টো গ'ল কৰি দলক অগ্ৰগতি প্ৰদান কৰে। 3খন খেলৰ 3খনতে জয়লাভ কৰি ভাৰত সম্প্ৰতি পুল এৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে আৰু ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত অহা 20 জুনত হ'বলগীয়া ছেমিফাইনেলত চিলি আৰু কোৰিয়াৰ মাজৰ খেলখনত বিজয়ী দলটোৰ সন্মুখীন হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা মেক্সিকোত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কলম্বিয়াই উজবেকিস্তানক 3-1 গ'লত অনায়াসে পৰাস্ত কৰে। কলম্বিয়াৰ হৈ ডেনিয়েল মানুজ, লুই ডিয়াজ আৰু আবুজবেকে এটাকৈ গ'ল দিয়ে। ইয়াৰ আগেয়ে টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ঘানাই পানামাক 1-0 গ'লত পৰাজিত কৰে। আন এখন খেলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গ'লত জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। আমেৰিকাৰ ডালাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে 12 আৰু 42 মিনিটত পেনাল্টিৰ জৰিয়তে 2টা গ'ল কৰাৰ বিপৰীতে ক্ৰোৱেছিয়াৰ হৈ মাৰ্টিন বাটুৰিনাই 37 মিনিটত আৰু পেটৰ মুছাই 45 মিনিটত এটাকৈ গ'ল কৰি সমতা স্থাপন কৰে। প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত হ'বলগীয়া

0: অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নিল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হাজাৰ হাজাৰ ভক্তৰ বাবে থকা খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা থাকিব বুলি তেওঁ উল্লেখ কৰে। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশদ্বাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ 4টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700 পৰা 800 মিটাৰৰ দূৰে দূৰে 7টা স্থানত স্থাপন কৰা হেল্প ডেস্কত 3জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কাৰ্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জল বোৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰো ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অম্বুবাচী মেলা সন্দৰ্ভত কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা আন এখন সংবাদমেলত মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ জনোৱা অনুসৰি 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ইয়াৰ পাছতে 23, 24 আৰু 25 জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব। 26 জুনৰ পুৱা দেৱী স্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ 12 বছৰীয়া উন্নয়ন যাত্ৰা উপলক্ষে শিলচৰত আজি প্ৰাকৃতিক আৰু জৈৱিক কৃষি সন্দৰ্ভত এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। বিজেপি কাছাৰ জিলা কিষাণ মৰ্চা, কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ যৌথ উদ্যোগত আয়োজিত এই কৰ্মশালাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষক, কৃষি বিশেষজ্ঞ, কৃষি বিভাগৰ বিষয়া তথা কৃষক মৰ্চাৰ নেতাসকলে অংশগ্ৰহণ কৰে। কৰ্মশালাত প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ গুৰুত্ব, ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ হ্ৰাস কৰি পৰিৱেশ অনুকূল কৃষি পদ্ধতি গ্ৰহণ, উৎপাদন বৃদ্ধি তথা কৃষকৰ আয় বৃদ্ধিৰ বিষয়ত বিতংভাৱে আলোচনা কৰা হয়। বিশেষজ্ঞসকলে আধুনিক কৃষি প্ৰযুক্তিৰ লগতে বহনক্ষম কৃষি ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৃষকসকলক প্ৰাকৃতিক পদ্ধতিৰে খেতি কৰিবলৈ উৎসাহিত কৰে। শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আজি অসম দৰ্শন আঁচনিৰ অধীনত ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহৰ বাবে আৰ্থিক অনুদানৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই কয় যে ৰাজ্যৰ ঐতিহাসিক, সাংস্কৃতিক, ধৰ্মীয় আৰু পৰ্যটনস্থলসমূহৰ সংৰক্ষণ আৰু সৰ্বাংগীন উন্নয়নৰ বাবে অসম দৰ্শন আঁচনি ৰূপায়ণ কৰা হৈছে। চৰকাৰৰ এই পদক্ষেপে পুৰণি কৃষ্টি, সংস্কৃতি আৰু ঐতিহাসিক সমলসমূহ জীয়াই ৰখাৰ লগতে পৰ্যটন ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। অনুষ্ঠানত জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে অনুদান লাভ কৰা বিভিন্ন নামঘৰ, মন্দিৰ আৰু ঐতিহাসিক স্থানসমূহৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা 3দিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত বিভিন্ন চৰকাৰী বিভাগে সহায়ক কেন্দ্ৰ, সজাগতামূলক বিপণী আদি স্থাপন কৰি ৰাইজে যাতে সহজে তথ্য লাভ কৰিব পাৰে আৰু চৰকাৰী সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হয়। নগাঁও আৰক্ষীয়ে আজি মাদক দ্ৰব্য বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰে। আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ বৰঘাটত অভিযান চলাই 68টা চাবোনৰ বাকচত ভৰাই অনা কেইবা কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে লগতে নগাঁৱৰ পৰা জুৰিয়ালৈ মাদক দ্ৰব্যখিনি লৈ যোৱা 3জন সৰবৰাহকাৰীক আটক কৰে। ধৃত লোককেইজন ইনামুল হক, ইলিয়াছ আহমেদ আৰু নজমুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। বিশ্বনাথ জিলাৰ বৰগাং আৰক্ষীয়ে আজি পুৱা নাকা চেকিঙৰ সময়ত এখন গৰু ভৰ্তি বাহন জব্দ কৰে। বাহনখনত গোগামুখৰ পৰা নগাঁৱলৈ 59টা গৰু অবৈধভাৱে সৰবৰাহ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে গৰুকেইটাৰ সৰবৰাহৰ কোনো বৈধ নথি পত্ৰ চালকৰ হাতত নথকাত বাহনখন বিহালী আৰক্ষী থানালৈ লৈ যোৱা হয়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন সৰ্বাত্মক বৈঠকত উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ 12 বছৰীয়া উন্নয়ন যাত্ৰা উপলক্ষে শিলচৰত আজি প্ৰাকৃতিক আৰু জৈৱিক কৃষি সন্দৰ্ভত এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আজি অসম দৰ্শন আঁচনিৰ অধীনত ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহৰ বাবে আৰ্থিক অনুদানৰ চেক প্ৰদান কৰা হয়। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত শুনিবলৈ পাব।
1: तुझे दीप कहूँ या तारा, तो किसके लिए सुनना चाहते हैं? कभी बच्चे को गाकर सुनाया है ये गाना आपने?
2: बच्चे लोग को मैं बहुत सुनाता हूँ, लेकिन आजकल पुराना गाना सुनने के लिए तैयार ही नहीं रहता है इन लोग।
1: अच्छा, नए गाने पसंद करते हैं बच्चे। जी बहुत बहुत धन्यवाद, आपने हमें फोन किया। अब बातचीत करते हैं खत्म। आपको सुनवा रहे हैं आपकी पसंद का ये गाना।

ইমান পৰে শ্ৰোতাই বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনি আছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত, আকাশবাণী নগাঁও আৰু নিউজন AIR এপযোগে। একে সময়তে অনুষ্ঠান শুনিছে www.akashvani.gov.in ৱেবছাইটযোগে।

নমস্কাৰ শ্ৰোতা বন্ধু, আকাশবাণী নগাঁৱৰ বিয়লি 4:30ৰ বিশেষ অনুষ্ঠান যুৱ তৰংগলৈ আপোনালোক সদতিকে মই কৃষ্ণা বৰাই স্বাগতম জনাইছো। প্ৰিয় বন্ধু, কেতিয়াবা কিছুমান শিল্পী থাকে যিসকলৰ উপস্থিতিয়ে মঞ্চক এক নতুন জীৱন দিয়ে। তেওঁলোকৰ সংলাপৰ মাজত থকা অনুভৱৰ স্পৰ্শ, অভিব্যক্তিৰ মাজত জীৱনৰ প্ৰতিচ্ছবি তথা নীৰৱতাৰ মাজতো গভীৰ বাৰ্তা বহন কৰাৰ যি অসাধাৰণ ক্ষমতা, সেয়া এজন প্ৰকৃত শিল্পীৰ পৰিচয়। আজিৰ অনুষ্ঠানত আমি লগ পাম এনে এজন যুৱ নাট্য শিল্পীক যাৰ অভিনয়ত আছে অনুভৱৰ গভীৰতা, মূকাভিনয়ত আছে ভাষাহীন কথাৰ শক্তি আৰু মঞ্চত আছে আত্মবিশ্বাসৰ এক অনন্য দীপ্তি। মঞ্চৰ পোহৰত জিলিকি উঠা এই যুৱ নাট্য শিল্পীগৰাকী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ঋষিকেশ বৰদলৈ। তেওঁ ইতিমধ্যে 2023ৰ বিশ্ববিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ অভিনেতা, একেটা বৰ্ষৰে যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা, সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় উত্তৰ পূব মণ্ডলত 2024ৰ মূকাভিনয় আৰু নাটকত অংশগ্ৰহণৰ লগতে বিভিন্ন খণ্ডৰ ধাৰাবাহিকসমূহত অভিনয় তথা ৰাজ্যখনৰ কেইবাটাও পেচাদাৰী আৰু অপেচাদাৰী নাট্যগোষ্ঠীৰ সৈতে জড়িত হৈ আছে।

0: তেনেহলে আহক আজিৰ যুৱ তৰংগত এই প্ৰতিভাধৰ যুৱনাট্য শিল্পীগৰাকীৰ চিন্তা, তেওঁৰ শিল্পযাত্ৰাৰ বিষয়ে কথা পাতোঁ। স্বাগতম ঋষিকেশ বৰদলৈ।
1: ধন্যবাদ কৃষ্ণাবা, আজি অনুষ্ঠানটিত উপস্থিত থাকি মই আনন্দিত হৈছোঁ আৰু মোক ইয়াত বিচৰাৰ বাবে তোমাক অতিকৈ ধন্যবাদ।
0: ঋষিকেশ, যিহেতু আজি আমি নাটকৰ কথা পাতিম, তোমাৰ কথা পাতিম, কিন্তু প্ৰথমতে মোৰ কৌতূহলটো মই ভাঙি ল'ব বিচাৰিছোঁ যে ইমান কম বয়সতে ইমানবোৰ সফলতা কেনেকৈ সম্ভৱ? এয়া নাটকৰ প্ৰতি ভালপোৱা নে আন কিবা অনুপ্ৰেৰণা?
1: নাটকৰ প্ৰতি বা এক্টিঙৰ প্ৰতিতো মোৰ অলপ ইণ্টাৰেষ্ট আছিলেই সৰুৰ পৰাই। তাৰ লগতে ক'ব লাগিব মোৰ চাগে দেউতাৰ পৰা অলপমান আহিছে, ব্লাডত থকা বুলি যোনটো কয়। মই চান্স বিচাৰি আছিলোঁ কৰিবলৈ, কৰিব যিহেতু বহুত ইচ্ছা আছিলে। গুৱাহাটী ইউনিভাৰ্চিটিত গ'লোঁ আৰু ইউনিভাৰ্চিটিয়ে মোক যিমানখিনি চান্স দিলে তাৰ কাৰণে ইউনিভাৰ্চিটিখনক মই থেংক ইউ কৰিব লাগিব, আৰু লগতে মোৰ হোষ্টেলখনকো। মই প্ৰথম নাটক কৰিছিলোঁ RCC 1 বয়জ হোষ্টেলৰ পৰা 2023 চনৰ বিশ্ববিদ্যালয় সপ্তাহত, আৰু য'ত মই তাতে শ্ৰেষ্ঠ অভিনেতা হ'বলৈ সক্ষম হৈছিলোঁ। আৰু সেই তাৰ পিছৰ পৰাই মানে মোৰ সেই নাটকৰ প্ৰতি যিটো আগ্ৰহ সেইটো লাহে লাহে বাঢ়ি আহিব ধৰিলে, আৰু তাৰ পিছৰ পৰাই লাহে লাহে কৰি গৈ আছোঁ। সফলতা ক'ৰবাত পাইছোঁ, ক'ৰবাত নাই পোৱা, কিন্তু মনৰ শান্তিটো ভালকৈ পাই আছোঁ।
0: আচলতে মনৰ শান্তি এজন ব্যক্তিৰ জীৱনলৈ সফলতা আনি দিব পাৰে বুলি আমি বিশ্বাস কৰিব পাৰোঁ।
1: হয়,
0: এতিয়া কিমান সৰুৰ পৰাই তুমি নাটকৰ লগত জড়িত হৈ আছা, বা তোমাৰ পৰিয়ালৰ লোক, তুমি যেনেকৈ অলপ আগতে উল্লেখ কৰিলা যে কেনেকৈ নাটকৰ লগত তেওঁলোকো জড়িত?
1: নাটকৰ লগত ভালকৈ জড়িত মোৰ ক'বলৈ গ'লে 1992ত যদি ক'বলৈ যাওঁ, গুৱাহাটী ইউনিভাৰ্চিটিত চাগে মাইম ভালকৈ এষ্টাব্লিছ কৰা মানুহজন মোৰ দেউতা। 1992ৰ যোনটো নেশ্যনেল ইউথ ফেষ্টিভেল হৈছিলে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত, তাত দেউতাই গুৱাহাটী ইউনিভাৰ্চিটিত ৰিপ্ৰেজেণ্ট কৰি গ'ল্ড মেডেল পাইছিলে। আৰু মাইমটোৰ নাম আছিলে লাভ ইজ এ হাৰ্ড টু ৰেইজ, যোনটো দেউতাই নিজে বনাইছিলে। তাৰপিছত ক'বলৈ গ'লে দেউতা হৈছে মোৰ সূত্ৰধাৰ, দেউতা সূত্ৰধাৰ আছে, অংকীয়া ভাওনাৰ সৈতে ভাল ওতঃপ্ৰোতভাৱে জড়িত। মোৰ কাকাও আছিলে অংকীয়া ভাওনাৰ সৈতে ওতঃপ্ৰোত জড়িত, মোৰ মাজু কাকাও অংকীয়া ভাওনাৰ লগত ভালদৰে জড়িত। মোৰ মাজু কাকায়ে চাগে প্ৰায় 500খনৰো ওপৰত ভাওনা কৰিছে, আৰু ঠিক তেনেদৰে দেউতাও কৰিছে। দেউতা আমাৰ অঞ্চলৰ সূত্ৰধাৰ হয়, আৰু দেউতাৰো তেনেকুৱা বহুত কিবা কিবি অনুষ্ঠান আছিলে। এই এটা আছিলে মৌনকলা নিকেতন বুলি, যোনটো ইনষ্টিটিউট দেউতাৰ আছিলে, আৰু বোকা মোকা অভিনয় বুলি যোনটো আমি কওঁ, অলপ প্ৰচলিত, বেছি প্ৰচলিত নহয়,
0: কেৱল মধ্য অসমতে
1: অলপমান প্ৰচলিত হৈ আছে, সেইটো দেউতাই ইণ্ট্ৰডিউচ কৰিছিলে। তো তেনেকেই অলপ ফেমিলি বেকগ্ৰাউণ্ডৰ পৰাও আছে বা নিজৰ মাজতো
0: আছে। এটা কথাটো হ'ল, তুমি অলপ আগতে বিশ্ববিদ্যালয়ৰ পৰিৱেশৰ কথা উল্লেখ কৰিলা। তোমাকো আমি দুবছৰে নিজে পাইছোঁ বিশ্ববিদ্যালয়ত, যথেষ্ট সচেতন, আগ্ৰণুৱা এজন ছাত্ৰ হিচাপে। এতিয়া তোমাক যদি সুধোঁ যে বিশ্ববিদ্যালয়ৰ পৰিৱেশে তোমাৰ এই শিল্পযাত্ৰাত কেনেকৈ প্ৰভাৱ পেলালে, তুমি কি ক'বা?
1: তাৰ কাৰণে মই এটা কাহিনী শুনাব লাগিব একেবাৰে চমুকৈ। প্ৰথম অৱস্থাত মই যেতিয়া ইউনিভাৰ্চিটিলৈ যাওঁ, যেতিয়া হোষ্টেলত থাকোঁ, হোষ্টেল থাকে ন, ছিনিয়ৰ জুনিয়ৰ যোনটো ক্ৰাইটেৰিয়া থাকে, তাতে মই 2021 চনত সোমাওঁ। 2022 চনৰ যোনটো বিশ্ববিদ্যালয় সপ্তাহ, তাত মই নাটক কৰিবলৈ সুবিধা নাপাওঁ। আৰু সুবিধা নিদিয়া কাৰণটো হ'ল, মানে যোনটো কেৰেক্টাৰ আছিলে তেতিয়া আমি মানে জুনিয়ৰ থকা অৱস্থাত তাত দাড়ি কাটি থাকিব লাগে। তো দাড়ি যেতিয়া খুৰোৱা আছিলে, অকণ খিনাই গৈছিলোঁ, তেতিয়া মানে ক'লে যে কেৰেক্টাৰটোৰ লগত নাযায় বুলি পেলাই। ঠিক আছে, মানে কৰিব নাপালোঁ, অকণ মনত দুখ লাগিছিলে, বাদ দিলোঁ। তাৰপিছতে মই ষ্টাৰ্ট কৰিলোঁ পাৱাৰলিফটিং কৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ 3-4 বাৰ ষ্টেট লেভেলত মই ৰিপ্ৰেজেণ্ট কৰি থৈছোঁ। আৰু শেষৰ বাৰ যেতিয়া মই কৰি আহিছোঁ 2023 চনত, আহি পেলাই ৰাতি ইউনিভাৰ্চিটিত হোষ্টেলত আমাৰ প্ৰেক্টিছ চলি আছিলে, মই তেতিয়া নাটক যে কৰিম মই আশা বাদ দিছিলোঁ। তাৰপিছত তাৰপিছত তেনেকৈ কৰি পেলাই আহি পেলাই অকণমান জোচ উঠিলে, আৰু লগতে যোনখন নাটক কৰা কথা আছিলে সেইখন নাটকৰ মুখ্য চৰিত্ৰটো আমি হোষ্টেলৰ পৰা বিচাৰি পোৱা নাছিলে। তাৰপিছত মই অলপমান এনেকৈ কৰিলোঁ, তাৰপিছতে সুপাৰিচেণ্ট দাদাহঁতে ক'লে যে তই কৰিব লাগিব বুলি। তেওঁলোকে যোনটো উৎসাহ দিলে, সেই উৎসাহটো পাই পাই লাষ্টত প্ৰেক্টিছ কৰিলোঁ। এসপ্তাহে প্ৰেক্টিছ কৰিছোঁ, বহুত বেছিদিনো কৰা নাই। সেই এসপ্তাহ প্ৰেক্টিছ কৰাৰ পিছত তেওঁলোকৰ যোনটো সাহস দিলে, সেই সাহসখিনি পোৱাৰ পিছত যেতিয়া মই সফলতা লাভ কৰিলোঁ বেষ্ট এক্টৰ হিচাপে বা কিবা হিচাপে, ড্ৰামাখনো বেষ্ট পাইছিলে, তাৰপিছৰ পৰা মোৰ
0: যাত্ৰা ৰোৱা নাই আৰু সঁচাকৈ তুমি সৌভাগ্যৱান, এনেকুৱা এটা পৰিৱেশে তোমাক আজি মানে ঠাইত আনি থিয় কৰাই থৈছেহি। ঋষিকেশ, যিহেতু তুমি আজিলৈ ইমানসমূহ নাটকৰ লগত জড়িত হৈ আছা, গতিকে সেই নাটকসমূহৰ ভিতৰত এনেকুৱা কিবা চৰিত্ৰ আছে নেকি যিয়ে তোমাক নিজাববীয়াকৈ আকৰ্ষণ কৰে বা অনুপ্ৰাণিত কৰে, যিটো চৰিত্ৰৰ সৈতে তুমি নিজক একাত্ম কৰিব পাৰা?
1: এটা চৰিত্ৰ আছে যোনটো যোনখন মোৰ নাটকৰ প্ৰথম নাটকখন যোনখন কৰিছিলোঁ, তাৰ যোনটো মুখ্য চৰিত্ৰ আছিলে বিকাশ মহন্ত বুলি, সেই কেৰেক্টাৰটো কৰি মই চবত আজি পৰ্যন্ত যিমান নাটক কৰিছোঁ চবতকৈ শ্ৰেষ্ঠতম চৰিত্ৰটো হৈছে সেই বিকাশ মহন্তৰ চৰিত্ৰটো। সেইটো কৰি মোৰ ভাল লাগিছিল, আৰু কেৰেক্টাৰটো হৈছিলে এটা মদাই কেৰেক্টাৰ, সেইটো কাৰণে মই কানেক্ট কৰিব নোৱাৰোঁ বাৰু মোৰ নিজৰ লগত যিহেতু মদাহী কেৰেক্টাৰ, কিন্তু কৰি ভাল লাগিছিলে আৰু সেই কেৰেক্টাৰটো কৰিয়ে মই শ্ৰেষ্ঠ অভিনেতা পাইছিলোঁ। দুইফালৰ পৰাই কৰিও ভাল লাগে, প্লাছ ভাল লগাৰ কাৰণে পালোঁ।
0: আমি কিবা সংলাপ শুনিব পাৰোঁ নেকি সেই চৰিত্ৰটোৰ?
1: সেই চৰিত্ৰটো সংলাপ নহয়, মই ৰিচেণ্টলি এখন নাটক কৰিলোঁ যোৱা পৰহি, তাৰে এটা সংলাপ শুনাম। মানুহৰ জীৱনটো এটা ক্ষমাহীন নিৰ্মম সংগ্ৰাম, আৰু এই সংগ্ৰামত মানুহৰ একমাত্ৰ লগৰী আছে সময়। আজি সিহঁতৰ সময়, কিন্তু কাইলৈ আপোনালোক যাওকগৈ, মোক অলপ সময় অকলে থাকিবলৈ দিয়ক। নুবুজিলে? তোক এই সমাজখনে নুবুজিলে? তোক আমাৰ এই সমাজখনৰ লগত মই চিনাকি কৰিয়ে দিব নোৱাৰিলোঁ। তই কেৱল সেই উকা কেনভাছখনত হৈ থকা এখন ছবিয়ে হৈ ৰৈ গলি। কোনে দিলে কোনে দিলে তোক অধিকাৰ? কোনে দিলে তোক মাত মতাৰ অধিকাৰ? কোনে দিলে তোক প্ৰতিবাদ কৰাৰ অধিকাৰ? কোনে দিলে তোক শোষিত নিষ্পেষিত মানুহৰ হৈ মাত মতাৰ অধিকাৰ? হৌৱা হৌৱা হৌৱা, এই কুকুৰ যাকে মোক দৌৰি খেদি আহিছে, এজাক এজাক স্বাৰ্থলোভী কুকুৰে মোক খেদি আহিছে। ক্ষমতাৰ অহংকাৰে অহংকাৰী এই কুকুৰ যাকে মোৰ এতিয়া বুকুত কামুৰিব। নাই নাই, মই শিল্পী হৈ জীয়াই থাকিব পৰা নাই। নাই, মোৰ শিল্পসত্তাক হত্যা কৰিবলৈ সিহঁতে উঠি পৰি লাগিছে। নাই নাই, মই শিল্পী হৈ জীয়াই থাকিব পৰা নাই। তেনেকুৱা আৰু।
0: মোৰ এটা বিৰাট জনাৰ ইচ্ছা আছিল যে তুমি যেতিয়া নাটক কৰিবলৈ যোৱা বা মঞ্চত উঠাৰ আগমুহূৰ্তত এজন অভিনেতাৰ মূৰত সেই সময়ত কেনেকুৱা ধৰণৰ বিক্ষিপ্ত চিন্তা ভাৱনাবোৰ চলি থাকে, যে এইমাত্ৰ মোৰ নাটকখন আৰম্ভ হ'ব, মই অন্য এটা চৰিত্ৰৰ মাজত সোমাই পৰিম, মোৰ নিজা চৰিত্ৰটো বাদ দি, সেই তাৰ আগমুহূৰ্তত এজন নাট্যকাৰৰ নাট্যকাৰে সৃষ্টি কৰা চৰিত্ৰসমূহক লৈ অভিনেতা অভিনেত্ৰীসকলৰ মূৰত কেনেধৰণৰ চিন্তা চলি থাকিব পাৰে বাৰু?
1: একচুৱেলি ষ্টেজত উঠা আগত বুলি নহয়, আমি যেতিয়া এখন নাটকৰ স্ক্ৰিপ্ট পঢ়া আৰম্ভ কৰোঁ, সেই স্ক্ৰিপ্টখন পঢ়াৰ পিছৰ পৰা যেতিয়া আমি প্ৰেক্টিচ কৰা ষ্টাৰ্ট কৰোঁ, তেতিয়া যোনটো কেৰেক্টাৰ আমি কৰিম সেই কেৰেক্টাৰটো এডপ্ট কৰি লোৱা যায়। সেয়া লাগিলে যোনদিনাখন আমি ষ্টেজত উঠিম, তাৰ এসপ্তাহ আগতে হওক বা 10 দিন আগতে হওক বা 1 মাহ আগতে হওক, আমি যেতিয়া সেই যোনটো প্ৰয়াসটো যোনটো থাকে যে এটা কেৰেক্টাৰ কৰিম, সেই প্ৰয়াসটো ষ্টেজত উঠাৰ সেই প্ৰেক্টিচ ষ্টাৰ্ট হোৱা দিনাখনৰ পৰা আৰম্ভ হৈ যায়। গতিকে কেৱল ষ্টেজত উঠি পেলাইহে আমি যে কেৰেক্টাৰটো এডপ্ট কৰিম তেনেকুৱা নহয়, তো আগৰ পৰাই যিহেতু ষ্টাৰ্ট হৈ যায় তেনে সেইকাৰণে প্ৰেক্টিচ কৰি কৰি কৰি কৰি ভয়টো নাইকিয়া হৈ যায়। ফাৰ্ষ্ট কথা, মোৰ বৰ বিশেষ তেনেকৈ ভয় নালাগে ষ্টেজত উঠাৰ আগত, এখন নাটক কৰাৰ আগত। শ্ব' থাকিলেতো একেবাৰে ভয় নালাগে, যদি যিহেতু সেইটো কম্পিটিশ্যন হয় তেতিয়া অলপমান ভয় লাগিব পাৰে। তো প্ৰেক্টিচ কৰি কৰি সেইকাৰণে আমি আমাৰ কেৰেক্টাৰটো এডাপ্টেশ্যন আহি যায়, কেৰেক্টাৰৰ এডাপ্টেশ্যন যোনটো সেইটো আহি যায়, আৰু সেইকাৰণে ষ্টেজত উঠাৰ আগত বৰ বিশেষ ভয় নালাগে। আৰু যদি ভয় কৰা যায় তেতিয়াহ'লে চাগে ষ্টেজত গৈ পেলাই ভুলহে হ'বগৈ। আৰু এবাৰ ষ্টেজত উঠাৰ পিছত, মঞ্চত উঠাৰ পিছত ভৰি নিজে চলি যায় আৰু
0: সেই চৰিত্ৰটোত সোমাবলৈ,
1: সেই চৰিত্ৰটোত সোমাবলৈ।
0: এতিয়া এজন নাট্যশিল্পী হিচাপে ঋষিকেশ বৰদলৈ ব্যৰ্থতা বা সমালোচনা, এই দুয়োটা কেনেকৈ গ্ৰহণ কৰে?
1: এটা ডায়লগ আছে নহয়, এই সমালোচনা ব্যৰ্থতা। সমালোচনাৰ পৃথিৱীখনত জীয়াই আছোঁ যেতিয়া অলপতো বদনাম হ'মেই। সেয়া লাগিলে নাটকৰ ক্ষেত্ৰতে হওক, সেয়া লাগিলে নিজৰ জীৱনৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে বদনামটো সহ্য কৰিবই লাগিব। আৰু বদনাম মানে কি, বদনামটো উলিওৱা বস্তু, এইটোতো সঁচা হ'ব পাৰে মিছা হ'ব পাৰে। তো মিছা বদনাম মানুহৰ বেছি থাকে, ক্ৰিটিচাইজ কৰে মানুহে, ক্ৰিটিচাইজ কৰিবলৈ দিয়ক।
0: আৰু সমালোচনাসমূহ তুমি যোগাত্মক দিশত যদি লৈ আগবাঢ়িব পাৰা, কিয়ে নিশ্চয় তোমাক ভৱিষ্যত জীৱনত সহায় কৰিব। ঠিক আছে, তোমাৰ অভিজ্ঞতা কেন্দ্ৰিক কথা আমি শুনিলোঁ, কিন্তু এতিয়া যদি বৰ্তমানৰ অসমীয়া যুৱ প্ৰজন্ম আৰু তেওঁলোকৰ সাংস্কৃতিক চেতনা, যিটো আমি কালচাৰেল কনচিয়াছনেছ বুলি কওঁ, কোনটো স্তৰত আছে বুলি ভাবা, যে আমাৰ যুৱ সমাজ এতিয়া নিজৰ সংস্কৃতিক লৈ, নিজৰ নাট্যশিল্পক লৈ কিমান বেছি সচেতন?
1: যুৱ প্ৰজন্মৰ যদি কথা ক'বলৈ যাওঁ, তেওঁলোকে যথেষ্ট আগৰণুৱা। মই যিখিনি দেখিবলৈ পাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোনটো পৰিৱেশ, সেই পৰিৱেশে তেওঁলোকক আগবঢ়াই নিবলৈ বহুতখিনি চেষ্টাও কৰে আৰু সফলো হয়। আমাৰ যোনটো ইউথ ফেষ্টিভেল পাতে, ইউথ ফেষ্টিভেলত বিভিন্ন কলেজৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আহে, বেলেগ বেলেগ দিশত তেওঁলোকে পাৰ্টিচিপেট কৰে, নাটকতে হওক, সংগীতৰ বেলেগ বেলেগ ক্ষেত্ৰখনতে হওক বা যিকোনো ক্ষেত্ৰত। মই যদি চমুকৈ ক'বলৈ যাওঁ, আমাৰ যুৱ প্ৰজন্ম যথেষ্ট আগ্ৰণুৱা। মই এজন জেনজি যিহেতু, মোৰ যেনেকৈ ইণ্টাৰেষ্ট আহিছে তেনেকৈ বহুতৰ দেখিছোঁ যে তেওঁলোকেও ইণ্টাৰেষ্টেড। যদি ক'বলৈ যাওঁ, ৰিচেণ্টলি যোনখন মই নাটক কৰিলোঁ, তাৰে যোনজন ডাইৰেক্টৰ, ডাইৰেক্টৰজন মোতকৈও সৰু, তেনেহ'লে সেইটো এটা এক্সাম্পল হ'ব পাৰে যে আমাৰ যোনটো জেনজি বুলি আমি যোনটো ক'বলৈ যাওঁ, তেওঁলোকো ইণ্টাৰেষ্টেড হয় আৰু তেওঁলোকৰ যথেষ্ট ভাল কাম। তেওঁলোকৰ যোনটো চিন্তাধাৰা সেইটো চাগে ইয়াৰ আগৰ কিছুমান
0: প্ৰজন্মৰ সৈতে নিমিলিব পাৰে,
1: কিন্তু ইউনিক হয় বস্তুটো।
0: আমি তোমাৰ যদি প্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ বিষয়ে জানিব পাৰোঁ, বা এনেকুৱা কোনোবা নাট্যশিল্পী, নাটকৰ সৈতে জড়িত লোক আছে নেকি যিয়ে তোমাক বেছিকৈ আকৰ্ষিত কৰে, অথবা তুমি তেওঁলোকৰ পৰা বেছিকৈ শিকিব পাৰা বা শিকিব বিচাৰা?
1: তেনেকুৱাতো বহুত কেইজন ব্যক্তি আছে। যদি এক্টৰ বুলি ক'বলৈ যাওঁ, অভিনেতা বুলি ক'বলৈ যাওঁ, তেনেহ'লে নাভাজুদ্দিন ছিদ্দিকী মোৰ প্ৰিয় অভিনেতা হয়। আৰু যদি ষ্টেজ এক্টৰৰ কথা ক'বলৈ যাওঁ, অসমৰ তপন দাস, তেখেতকৈ ওপৰত যদি আৰু কোনোবা যদি আছে বুলি মই নাভাবোঁ। তেখেতৰ অভিনয়ৰ শৈলী বহুত বেলেগ, বহুত ইউনিক। আৰু এজন ষ্টেজ এক্টৰ আছে, অশুতোষ ৰাণা। অশুতোষ ৰাণা, তেখেতৰ নাটক বহুত ভাল লাগে চাই। তেখেতৰ চিনেমাও ভাল লাগে, নাটকো ভাল লাগে। তেখেতৰ নাটকত এক্টিং কৰা ষ্টাইলটোও বেলেগ আৰু চিনেমাত এক্টিং কৰা ষ্টাইলটোও বেলেগ। গতিকে তেওঁ এজন নিজৰ মাজতে এজন ইউনিক মানুহ। অভিনেত্ৰীৰ বুলি ক'বলৈ গ'লে ৰাধিকা আপ্তে, ওৱান অফ দ্য ফাইনেষ্ট এক্ট্ৰেছ। তেখেতৰ এক্টিং কৰা কৌশল বাকী এক্ট্ৰেছসমূহতকৈ বহুত বেলেগ, বহুত পৃথক। যেনেকৈ নাভাজুদ্দিন ছিদ্দিকৰ এক্টিঙৰ শৈলী বহুত পৃথক বেলেগতকৈ, ঠিক তেনেদৰে ৰাধিকা আপ্তেৰ এক্টিঙৰ শৈলী বেলেগ অভিনেত্ৰীসমূহৰ পৰা বহুত পৃথক। গতিকে সেই দুজন এক্টৰ আৰু এক্ট্ৰেছে মোক বহুতখিনি অনুপ্ৰাণিত কৰে আৰু কোনোবাখিনি ক্ষেত্ৰত মই তেওঁলোকৰ নিচিনাকৈ এক্টিং কৰিবলৈ চেষ্টা কৰোঁ, কপি কৰিবলৈ চেষ্টা নকৰোঁ। তেওঁলোকৰ শৈলীটো, তেওঁলোকৰ যোনটো ষ্টাইল, সেই ষ্টাইলটো এডপ্ট কৰিবলৈ চেষ্টা কৰোঁ কোনোবাখিনি ক্ষেত্ৰত। নাভাজুদ্দিন ছিদ্দিকৰ এষাৰ কথাই মোক মানে এনকাৰেজ কৰে। তেখেতে বোলে বম্বেত মোৰ দেন 25 ইয়াৰ্ছ ষ্ট্ৰাগল কৰিছে। তেখেতৰ মাকে বোলে কৈছিলে যে জাবৰৰ দমৰো ঠিকনা সলনি হয়। গতিকে ময়ো সেইটোৱে বিশ্বাস কৰোঁ। মই নকওঁ যে মই অভিনয় কৰি বলিউডৰ এজন ষ্টাৰ হৈ যাম, মই চেষ্টা কৰিম, কিমানখিনি হয় ময়ো নাজানো। যিহেতু অপ্ৰিয় হ'লেও সত্য কথা যে অসমত সিমানখিনি সুবিধা নাই, আৰু তেনেকৈয়ে চেষ্টা কৰি যাম, কিমান দূৰ আগবাঢ়ো নাজানো, চেষ্টা অব্যাহত থাকিব, দেখা যাওক কি হয়।
0: তোমাৰ পিছৰ যিসকল প্ৰজন্ম, যিসকল যুৱ নাট্যশিল্পী, তেওঁলোকলৈ তুমি কিবা ক'ব বিচাৰিবানে?
1: যুৱ প্ৰজন্মলৈ এটাই আহ্বান, যিহেতু নাট্যশিল্প এটা শ্ৰেষ্ঠতম কলা, যাৰ ইচ্ছা আছে তেওঁলোকে চেষ্টা কৰক, বিষয়টোৰ ওপৰত অধ্যয়ন কৰক, আগবাঢ়ি যাওক। আৰু নাট্যশিল্পৰ যোনটো কলা, সেইটো কৰিবলৈ কাৰণে আগ্ৰহ লাগিব। যদি আগ্ৰহ নাথাকে, বহুত চেষ্টা কৰিও চাগে নোৱাৰিব, যদি আগ্ৰহ থাকে অলপ চেষ্টা কৰিও পাৰিব, তেনেকুৱা কথাবোৰ। তেওঁলোকে আগবাঢ়ক, আগবাঢ়ি যাওক, চেষ্টা কৰক, কষ্ট কৰক।
0: ঋষিকেশ, যিহেতু তুমি বিভিন্ন ব্যক্তিগত খণ্ডৰ চিৰিয়েলসমূহত, অৰ্থাৎ ধাৰাবাহিকসমূহত অভিনয় কৰিছা, গতিকে তুমি ইফালে মঞ্চতো সমান্তৰালভাৱে তোমাৰ অভিনয় কৃতি চলাই ৰাখিছা, গতিকে মঞ্চত কৰা অভিনয় আৰু কেমেৰাৰ সন্মুখত কৰা অভিনয়, যথেষ্ট পাৰ্থক্য নিশ্চয় আছে। কিবা অসুবিধাৰ সন্মুখীন হোৱা যায় নেকি কেতিয়াবা?
1: মোৰ কথা ক'বলৈ গ'লে, মই ষ্টেজত অভিনয় কৰি বেছি ভাল পাওঁ বা বেছি কমফৰ্টেবল হয়। সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ কেমেৰা এক্টিঙৰ কথা, মই চিৰিয়েল কৰিছিলোঁ 2-3খনমান। তাত ব্যক্তিগতভাৱে মই বৰ এটা সুবিধা নাপালোঁ। মানে আমাৰ ষ্টেজত কি হয়, তোমাক ফ্ৰী কৰি দিয়া যায়, তুমি এনেকৈ কৰিব পাৰা বা এনেকৈ কৰিব পাৰা। কিন্তু চিৰিয়েল ক্ষেত্ৰত কি হয় বা কেমেৰা এক্টিঙৰ ক্ষেত্ৰত কি হয়, এটা ফ্ৰেম বান্ধি দিয়ে। সেইটো চাগে কেৱল চিৰিয়েলৰ ক্ষেত্ৰতে হয়। চিনেমা বা মই কৰি পোৱা নাই, চিনেমা বা ৱেব ছিৰিজো কৰি পোৱা নাই, চিৰিয়েলৰ ক্ষেত্ৰত কি হয়, এটা ফ্ৰেম বান্ধি দিয়ে যে অকে তুমি এইটো ফ্ৰেমৰ ভিতৰতে তুমি এইখিনি এক্টিং কৰিব লাগিব,
0: মানে সীমাবদ্ধতা এটা থাকে,
1: সীমাবদ্ধতা সীমা এটা আহি যায় যে এইখিনিতকৈ ওপৰত কৰিব নোৱাৰোঁ বা এইখিনিতকৈ ওপৰত এক্সপ্ৰেশ্যন দিব নোৱাৰোঁ বা এইখিনিত হাতখন ইউজ কৰিব নোৱাৰোঁ বা এইখিনিত ভৰিখন ইউজ কৰিব নোৱাৰোঁ বা এইখিনিত গাটো ইউজ কৰিব নোৱাৰোঁ, ডিঙিটো ঘূৰাব নোৱাৰোঁ, তেনেকুৱা বহুতখিনি সমস্যা আহি যায়। আৰু সেই সমস্যাখিনি আহি যোৱাৰ লগে লগে কোনোবাখিনি চাগে এক্টিঙৰ যোনটো ওলাই যাব লাগিছিলে সেইখিনি ওলাই নাযায়, কিন্তু ষ্টেজত তেনেকুৱা নহয়, ষ্টেজত ফ্ৰী হেণ্ড থাকে যে এনেকৈ এনেকৈ কৰিলে ভাল হ'ব লাগিব, এনেকৈ এনেকৈ কৰিলে বেয়া লাগিব, গোটেইখিনি ইউজ কৰিব পৰা যায়, হাত
0: ভৰি
1: যথেষ্ট এটা মুকলি পৰিৱেশ থাকে, গোটেই ষ্টেজখনে নিজৰ হৈ যায়, তো তাত যোনফালে গৈ পেলাই যেনেকৈ মন যায় যেনেকৈ ভাল লাগে তেনেকৈ কৰিব পাৰি। তো তেনেকুৱা ক্ষেত্ৰখিনি চাবলৈ গ'লে ক'বলৈ গ'লে মই ষ্টেজ এক্টিঙত বেছি কমফৰ্টেবল হয়, কৰি ভাল পাওঁ আৰু ভালো লাগে কৰি। মঞ্চ অভিনয়ত কষ্ট আছে কিন্তু কৰি মনৰ সুখো আছে। আৰু কেমেৰা এক্টিঙত সুবিধা কিয়, ডাইলগটো গোটেইটো মনত নাৰাখিলেও হয়, অলপ অলপ ইফালে এটা কাট কৰিলে সিফালে এটা কাট কৰিলে কাট কৰি কৰি মিলাই দিয়ে, কিন্তু ষ্টেজতো সিমানখিনি সেইখিনি সুবিধা নাথাকে, গোটেইখিনি মনত ৰাখিবই লাগিব, কৰিবই লাগিব, যদিও কষ্ট আছে তাত কৰি ভাল লাগে, আৰু ইফালে যদিও কষ্ট নাই বেছি আৰাম আছে কিন্তু মনৰ ছেটিছফেকশ্যনটো অকণমান কম থাকে।
0: আজি যদি আমি ঋষিকেশ বৰদলৈক এগৰাকী নাট্যশিল্পী বা অভিনেতা হিচাপে নেদেখিলোহেঁতেন, আমি তেওঁক অন্য এটা শিতানত দেখিলোহেঁতেন, আৰু আমি যিমান জানো যে এগৰাকী শৰীৰ চৰ্চাবিদ হিচাপেও তুমি জনাজাত, গতিকে তুমি খেলৰ সৈতে জড়িত হৈ নিশ্চয় পৰিলাহেঁতেন, বা সেই তোমাৰ যাত্ৰাটোৰ বিষয়ে আমি জানিব পাৰিম নেকি?
1: মই নাট্য জগতলৈ অহাৰ আগত খেলৰ লগতে জড়িত হৈ আছিলোঁ, অকণমান আগত চাগে মই কাহিনী এটা কৈছিলোঁ সংক্ষিপ্তভাৱে, ঠিক যেনেদৰে মই মেনশ্যন কৰিছিলোঁ যে মোক নাটক কৰিব নিদিলে মোৰ বিৰাট দুখ হ'ল, তাৰপিছতে মই যিহেতু আগৰ পৰাই শৰীৰ চৰ্চা কৰি আহিছিলোঁ আকৌ শৰীৰ চৰ্চাৰ লগত মই ব্যস্ত হৈ গ'লোঁ, তেনেকৈ লাহে লাহে শৰীৰ চৰ্চাত কৰি থাকোঁতে তাৰ যোনজন ইনষ্ট্ৰাক্টৰ আছিলে তেখেতে মোক দেখিলে, দেখি পেলাই মই মানে অলপ বেলেগতকৈ অকণমান বেছি ৱেইট মাৰিছিলোঁ, পাৱাৰ লিফটিঙত মই গুচি গ'লোঁ, পাৱাৰ লিফটিং কৰি মই গুৱাহাটী ইউনিভাৰ্চিটি ষ্টেট লেভেলত তিনিবাৰ ৰিপ্ৰেজেণ্ট কৰিলোঁ, এবাৰ ইণ্টাৰ কলেজত ৰিপ্ৰেজেণ্ট কৰিলোঁ, যদিও মেডেল পাবলৈ সক্ষম হোৱা নাই, অলপ অলপ ৱেটত ৰখি গৈছোঁ, 10 কেজি 15 কেজিৰ ভিতৰত মই ৰখি যাওঁ, কাৰণ তাতে ষ্টেৰইডছৰ বহুত ইউজ হয় যোনটো মই একেবাৰে বিৰোধিতা কৰোঁ। সেই লাষ্ট যোনখন খেল আছিলে সেইখনো নগাঁৱতে আছিলে ইণ্টাৰ কলেজখন, সেইখন কৰি আমি উভতি গ'লোঁ, মোৰ তাতো অলপ বেজাৰ লাগিল যে কেৱল 7.5 কেজিৰ ডিফাৰেঞ্চৰ বাবে মই তাতে মেডেল পাবলৈ সক্ষম নহ'লোঁ। ঘূৰি গ'লোঁ, গৈ পেলাই হোষ্টেলত দেখোঁ যে নাটকৰ প্ৰেক্টিচ চলি আছে ভাৰ্চিটি উইকৰ বাবে, বিশ্ববিদ্যালয় সপ্তাহৰ বাবে, তাতে গৈ পেলাই দেখিলোঁ ইফালে অৰ্কেষ্ট্ৰা চলি আছে, ইফালে নাটকৰ কাৰণে প্ৰেক্টিচ চলি আছে, কিন্তু নাটকৰ যোনটো মুখ্য চৰিত্ৰ আছিলে চৰিত্ৰটো আমাৰ হোষ্টেলৰ পৰা কোনো কাকো ঠিকেই কৰিব পৰা নাছিলে। তাৰপিছতে মোৰ অকণমান এনেই ধেমালীয়া স্বভাৱ, ধেমেলীয়াকৈ গৈ পেলাই ক'লোঁ যে এইটো মই কৰি দিম, এইটো প্ৰেক্টিচটো মই কৰিম, মোৰ ভাল লাগিছে। তাৰপিছত তেওঁলোকে ক'লে অঁ কৰ কৰ কৰ, অলপমান এনেই ডাইলগ পঢ়িলোঁ, পঢ়ি পেলাই মই গুচি আহি পেলাই শুই থাকিলোঁহি। পিছদিনাখন ৰাতিপুৱা দেখিছোঁ যে দাদাহঁত আহিছে, আহি পেলাই কৈছে তই কেৰেক্টাৰটো কৰিব লাগিব, মোৰ অকণমান ভয়ো লাগিছে অকণমান মানে ভালো লাগিছে, ঠিক আছে কৰিম, তাৰপিছত ক'লে এইটো লিড কেৰেক্টাৰ হয়, তেতিয়া মানে মোৰ ভয় লাগিলে, কাৰণ যিহেতু আগতে মই কেতিয়াও নাটক কৰি পাইছিলোঁ, ভাওনা কৰিছিলোঁ, কিন্তু আনুষ্ঠানিকভাৱে কৰি পোৱা নাছিলোঁ বা প্ৰতিযোগিতামূলক কিছুমান নাটক মই কেতিয়াও কৰা নাছিলোঁ, মই আগতে মাইম কৰিছিলোঁ, মূকাভিনয় কৰিছিলোঁ, কিন্তু নাটক কৰা নাছিলোঁ, মূকাভিনয় আৰু মাইম যিহেতু অকণমান বেলেগ, অকণমান ভালেখিনি বেলেগ, মূকাভিনয়ত একেবাৰে ডাইলগ নাই আৰু নাটকত ডাইলগ আছে, ডিফাৰেঞ্চটো সেইটো। তাৰপিছতে তেনেদৰে সাহস দিলে যে কৰিব পাৰিবি বুলি, ঠিক আছে কৰিলোঁ, প্ৰথম দুদিন বিৰাট ভয়, বহুত টেনশ্যন, গোটেই নাটক তেওঁলোকে কৈ দিলে যে গোটেই নাটকখন তোৰ ওপৰতে, তই লিড কেৰেক্টাৰ, তাৰপিছত তেতিয়া ভয়টো বাঢ়ি গ'ল। সেই নাটকখনৰ যোনজন ডাইৰেক্টৰ আছিলে, ডাইৰেক্টৰজনে তেওঁৰ ছাত্ৰ এগৰাকীক মোৰ ওচৰলৈ পঠাই দিলে মোক শিকাবৰ বাবে, তেওঁ মোক শিকালে, এসপ্তাহ শিকাইছে, বহুত কষ্ট কৰিছে বাৰু তেওঁ দেই, কাৰণ মই নাটকৰ একেবাৰে ষ্টেজটোৰ বাহিৰে মই বেলেগ একো চিনি
0: পোৱা নাছিলোঁ,
1: ভালকৈ জনাই নাছিলোঁ, শিকালে, এসপ্তাহৰ ভিতৰত নাটক কৰিলোঁ, তাৰপিছতে গৈ পেলাই ষ্টেজত কৰিলোঁ, ৰিজাল্টলৈকে ৰখিলোঁ, ৰিজাল্টত এনাউন্সমেণ্টত বেষ্ট ড্ৰামাও পালোঁ, বেষ্ট এক্টৰো পালোঁ, তাৰ পৰা মোৰ উৎসাহটো মানে দুগুণ বাঢ়ি গ'ল। আৰু আমাৰ বিশ্ববিদ্যালয় সপ্তাহত যোনখন নাটকে প্ৰথম হয় সেই নাটকখনে যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰাৰ এটা সুবিধা
0: পায়।
1: আৰু ঠিক তেনেদৰে মই তাতো নাটক কৰিলোঁ, সেইখন নাটকেই কৰিলোঁ।

0: প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ আৰু নাটকত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত ঠিক তেনেদৰে জোনেলছৰ পিছত আমি কৰিবলৈ চান্স পালোঁ নেশ্যনেলছ, নেশ্যনেলছ AIU নেশ্যনেলছ হৈছিলে পাঞ্জাৱত, তাতো মই মুকাভিনয়ৰ নাটক কৰিছিলোঁ। তাত অকণমান যান্ত্ৰিক বিজুগুটিৰ বাবে মাইমত মানে মুকাভিনয়ত আমি ছেকেণ্ড পালোঁ আৰু নাটকতো আমি ছেকেণ্ডেই পালোঁ, সেয়াই হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাপ্তি।
1: এতিয়া মুকাভিনয় আৰু নাটক তুমি দুয়োটাৰ সৈতে সমানে জড়িত, এটাত শব্দৰ ব্যৱহাৰ হয় মাধ্যম হিচাপে আৰু এটাত শব্দৰ ব্যৱহাৰ নহয়, গতিকে কেনেকুৱা ধৰণৰ পাৰ্থক্যসমূহ তুমি নিজে মঞ্চ থাকি উপলব্ধি কৰিব পাৰা যে মুকাভিনয় আৰু নাটক এইখিনিতে বেলেগ শব্দৰ বাহিৰেও, শব্দৰ ব্যৱহাৰৰ বাহিৰেও?
0: মুকাভিনয় হৈছে কথা নোকোৱাকৈ ভংগীমাৰে কেনেকৈ এটা ছিটুৱেশ্যন তুমি বুজাই দিব পাৰা, তাকে মুকাভিনয়টো নাটকতকৈ অলপমান টানহে হ'ব পাৰে, কাৰণ তাত তুমি শব্দ ব্যৱহাৰ কৰিব নোৱাৰা, ভংগীমাৰেই গোটেই এটা ছিটুৱেশ্যন তুমি ৰিপ্ৰেজেণ্ট কৰিব লাগিব বা বুজাই দিব পাৰিব লাগিব। যদি বুজাব পাৰিছা তুমি এজন ভাল মুকাভিনেতা, যদি বুজাব পৰা নাই তুমি সফল নহয়। ঠিক তেনেদৰে নাটকত সহজ, তাতে ডাইলগ ক'ব পাৰি, সংলাপ ক'ব পাৰি, ক'লেতো মানুহে বুজি পায়, ডিফাৰেঞ্চটো তেনেকুৱাই আৰু।
1: ধন্যবাদ ঋষিকেশ। যুৱতৰংগ অনুষ্ঠানত থাকি আজি তুমি তোমাৰ শিল্পযাত্ৰা, অভিজ্ঞতা, নাট্যশিল্প চৰ্চাৰ বিষয়ে কথা পাতিলা। তোমাৰ কথাবোৰে নিশ্চয় বহু যুৱ মনক অনুপ্ৰাণিত কৰিব। নাট্য জগতত আগন্তুক দিনত তোমাৰ অধিক সফলতা আমি কামনা কৰিলোঁ।
0: ধন্যবাদ কৃষ্ণাবা, আজিৰ যুৱতৰংগ অনুষ্ঠানটোত উপস্থিত থাকি যথেষ্ট ভাল লাগিল। আশা কৰোঁ আগলৈকো এনেকুৱা অনুষ্ঠান কৰি যাবলৈ পাৰিম, আকৌ লগ পাম। মোৰ যোনটো ক্ষেত্ৰ তাত যাতে আগুৱাই যাবলৈ আপোনালোকে সবেই আশীৰ্বাদ কৰে, তাৰে কামনাৰে ধন্যবাদ।
1: যুৱ বন্ধু, এয়া আছিল আজি আমাৰ যুৱ তৰংগ অনুষ্ঠান। আজি উপস্থিত আছিল যুৱ নাট্যশিল্পী ঋষিকেশ বৰদলৈ। অনুষ্ঠানটি শুনি কেনে পালে আমাক জনাবলৈ নাপাহৰিব। আপোনালোকৰ বহুমূলীয়া মন্তব্যটি আমালৈ প্ৰেৰণ কৰিব পাৰে 9435053214 নম্বৰত।
2: প্ৰিয় যুৱ বন্ধু, অনুষ্ঠানটি শেষ কৰাৰ আগতে শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

मेरा, इस पर आ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। মন্ত্ৰী কৌশিক ৰায় বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা। আৰু বিশ্বনাথ জিলাত সৰ্পদংশন ৰোগী সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক অভিনন্দন। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা 22 জুনৰ পৰা কামাখ্যা মন্দিৰত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। ইতিমধ্যে শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনাৰ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনোধৰণৰ পৰিবহণ ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওচৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশদ্বাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ 4টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত

0: বিশিষ্ট চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700-800 মিটাৰৰ দূৰে দূৰে সাতটা স্থানত স্থাপন কৰা হেল্প ডেস্কত 3জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কাৰ্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জল বোৰ্ডে পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অম্বুবাচী মেলা সন্দৰ্ভত মা কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা এখন সংবাদমেলত মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে প্ৰকাশ কৰে।
1: এইবেলি আমাৰ অম্বুবাচী মহাযোগৰ 2026 বৰ্ষৰ অহা 22 জুন তাৰিখে ৰাতি 9:42 যোৱাত প্ৰবৃত্তি হ'ব আৰু আমাৰ দেৱালৰ পৰম্পৰা অনুযায়ী 3 দিনলৈকে আমাৰ মন্দিৰ বন্ধ থাকে। অৰ্থাৎ এইবেলি আমাৰ 23 তাৰিখ, 24 তাৰিখ আৰু 25 তাৰিখে বন্ধ থাকিব আৰু 26 তাৰিখে ৰাতিপুৱাই দেৱীৰ স্নান পৰ্ব আৰু নিত্য পূজা সমাপনৰ পিছত আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম তীৰ্থযাত্ৰীৰ কাৰণে। অম্বুবাচী মেলা পৰিচালনা কমিটি এখন গঠন কৰি দিওঁ। তেওঁলোকে কিছু বস্তু আমাৰ যিখিনি কৰণীয় ইতিমধ্যে কৰিছে আৰু লগতে আমাৰ প্ৰতি বছৰে জিলা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু অসম চৰকাৰৰ সহযোগিতাত আমি মেলাখন সুপৰিচালনা কৰি আহিছোঁ। এইবেলিও আমি পৰিচালনাৰ কাৰণে আগবাঢ়িছোঁ।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে 12 বছৰ সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ উপলক্ষে আজি ডিফুত জনকল্যাণ শিবিৰ আয়োজন কৰা হয়। ডিফুৰ চাৰ্চিং টেৰণ টাউন হলত আয়োজিত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংখাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ পাহাৰীয়া জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ সুফলসমূহ জনসাধাৰণে লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ডিফুত ছিন্থেটিক ট্ৰেকযুক্ত ষ্টেডিয়াম নিৰ্মাণ কৰা হয় বুলি উল্লেখ কৰাৰ লগতে জিলাখনৰ 6টা বিদ্ৰোহী সংগঠনৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন কৰা হয় বুলি প্ৰকাশ কৰে। আজিৰ কাৰ্যসূচীত ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ সিং টিছো, বিধায়কদ্বয় নিচু টেৰাংপি আৰু ডঃ হাবে টেৰণ, জিলা আয়ুক্ত আৰণ্য শইকীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অভিজিৎ ক্ৰকে ধৰি ভালেমান বিষয়া কৰ্মচাৰী উপস্থিত থাকে। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী, গুমা, ফুলবাৰী, মন্দিয়া আৰু পাকা বেদবাৰী উন্নয়ন খণ্ডত আজি একোটাকৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই শিবিৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত আয়োজন কৰা প্ৰদৰ্শনীত বিভাগসমূহৰ মুৰববী তথা বিশেষজ্ঞ প্ৰতিনিধিসকল উপস্থিত থাকে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা সমল ব্যক্তিৰূপে উপস্থিত থাকে। তেওঁ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত যোৱা 12 বছৰত দেশে লাভ কৰা প্ৰগতিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থকা বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে দেশে বিশ্বত আজি নতুন পৰিচয় আৰু বিকাশৰ নতুন মাত্ৰা লাভ কৰিছে। প্ৰশাসন আৰু চৰকাৰৰ কাম কাজক ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে আজিৰ এই শিবিৰ অনুষ্ঠিত কৰা হয় বুলি বিধায়ক দীপক কুমাৰ দাসে উল্লেখ কৰে। এই অনুষ্ঠানত বৰপেটাৰ উন্নয়ন আয়ুক্তৰ লগতে কেইবাগৰাকীও জিলা আয়ুক্ত উপস্থিত থাকে। ওদালগুৰি জিলাতো আজি প্ৰধানমন্ত্ৰীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি বিজেপিৰ ওদালগুৰি জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত টংলাত জৈৱিক কৃষি সম্পৰ্কীয় বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত বিধায়ক বিকন চন্দ্ৰ ডেকাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিষয়া আৰু কে ভি কেৰ কেইবাগৰাকীও বিজ্ঞানী উপস্থিত থাকে। এই কৰ্মশালাত কৃষি আৰু কৃষকৰ সবলীকৰণৰ বাবে প্ৰাকৃতিক আৰু জৈৱিক খেতিকে ধৰি কৃষি খণ্ডৰ সামগ্ৰিক উন্নয়ন আৰু কৃষক কল্যাণমূলক নীতিসমূহ সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ কৃষি বিষয়ক আঁচনিসমূহত আলোকপাত কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়ন, পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যৱস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন প্ৰকল্প বৰ্তমান অব্যাহত আছে আৰু ভালেমান প্ৰকল্পৰ সন্দৰ্ভত আলোচনা অব্যাহত আছে। বিশেষকৈ মালিডোহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰংগীৰ খাৰীলৈ আৰু পয়লাপুলৰ পৰা কুমাৰচৰলৈ যোৱাৰ পথৰ লগতে শিলচৰ জিৰিবাম সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ সন্দৰ্ভত সবিশেষ তেওঁ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সহজ তথা সুৰক্ষিত কৰি তোলাৰ বাবে এই প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰা হ'ব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যত পথ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে বিশেষ অগ্ৰাধিকাৰ দিছে।

0: বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত দুটা বৰ্ষত 1000ৰো অধিক সৰ্পদংশন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে সৰ্প বান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত দুটা বৰ্ষত তেওঁলোকে সাপে খুটা লোকসকলক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। এই ক্ষেত্ৰত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিপন চুটিয়াই বিশেষভাৱে সেৱা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই চিকিৎসালয় চৌহদত এটা ৰুদ্ৰাক্ষৰ পুলি ৰোপণ কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো চিকিৎসা কৰ্মী তথা সৰ্পবান্ধৱসকলৰ শলাগ লোৱাৰ লগতে অনাগত দিনত চিকিৎসালয়খনত দুখন ICU বিচনাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
1: সেইটো সাংঘাতিকভাৱে এটা এক্সেপশ্যনেল চাৰ্ভিচ দি আছে আমাৰ বিশ্বনাথ সামৰিক চিকিৎসালয়ৰ ফালৰ পৰা, আৰু এইটো ক্ষেত্ৰত ডক্টৰ ৰিপুণ চুতীয়া, ইয়াৰে অধীক্ষক, আৰু তেখেতৰ টীম, তেখেতসকলে সকলোৰে জ্ঞাত যথেষ্ট এইটো ইমান এটা গুৰুত্বপূৰ্ণ, কাৰণ সৰ্পদংশন যিটো চিকিৎসাৰ প্ৰয়োজন হয় তৎকালীনভাৱে প্ৰয়োজন হয় আৰু মানুহৰ মাজত সচেতনতাৰো প্ৰয়োজন। গতিকে ইয়াতে মই জানিব পৰা মতে এইটো ইনচেপশ্যনৰ পৰা এতিয়ালৈকে 1000তকৈ বেছি সৰ্পদংশনত হেৰি হোৱা ভিক্টিম চিকিৎসা কৰিছে ইয়াতে, আৰু কেজুৱেলিটি ৰেট অলমষ্ট নিল, জিৰ'। গতিকে সেইটো এটা সাংঘাতিক, এগেইন এটা এক্সেপশ্যনেল কথা। গতিকে আজি দিনটোত আমাৰ সৌৰভ বৰকটকী ডাঙৰীয়া সৰ্প বান্ধৱ হিচাপে তেখেতৰো খ্যাতি আছে। সেইটো
0: ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা তথা মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি দৰং জিলাৰ খাৰুপেটীয়া পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। মঙলদৈ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰিত্ব লাভ কৰা শ্ৰীমতী দেৱীয়ে খাৰুপেটীয়া পৌৰসভাৰ অন্তৰ্গত শ্মশানপট্টিৰ স্বচ্ছ ভাৰত আঁচনিৰো শুভাৰম্ভ কৰে। নগাঁও আৰক্ষীয়ে আজি মাদক দ্ৰব্য বিৰোধী অভিযান চলাই চহৰখনৰ সমীপৰ বৰঘাটত 68টা চাবোনৰ বাকচত ভৰাই অনা কেইবাকোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে লগতে নগাঁৱৰ পৰা জুৰিয়ালৈ মাদক দ্ৰব্যখিনি লৈ যোৱা তিনিজন সৰবৰাহকাৰীক আটক কৰে। ধৃত লোককেইজন ইনামুল হক, ইলিয়াছ আহমেদ আৰু নজমুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। মেলাৰ বাবে 24গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। মন্ত্ৰী কৌশিক ৰায়ৰ বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নেৰে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা। আৰু বিশ্বনাথ জিলাত সৰ্পদংশন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক অভিনন্দন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507। FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়োৱা হৈছে অন্তৰংগ অনুষ্ঠান আমৈ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক নিশ্চয় কুশলে আছে আৰু কৰ্মব্যস্ততাৰ মাজতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান কথা আৰু গীতৰ মাজেৰে বিয়লিৰ এই ধুনীয়া সময়খিনি আমাৰ অনুষ্ঠানৰ মাজেৰে পাৰ কৰিবলৈ এয়া মই জ্যোতিকা শৰ্মা বৰুৱা। আদৰৰ আমৈসকল, আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ এগৰাকী স্বাৱলম্বী আমৈৰ সৈতে হোৱা কথা বতৰা। আহকচোন পোনপ্ৰথমে আমি তেখেতৰ পৰিচয়টো জানি লওঁ।
1: মোৰ নাম পুৰভী গোস্বামী, মই বিবাহসূত্ৰে মই আমলাপতিৰ বাসিন্দা হ'লোঁ।
0: হয়, আপুনি বাৰু এই সাজ পোছাকৰ যি ব্যৱসায় সেয়া কেনেধৰণে আৰম্ভ

0: কৰিছিল? আমাক জনাওকচোন।
1: মোৰ ব্যৱসায় মানে কি, মই 18 চনৰ পৰাই এটা ৰিচেলিং গ্ৰুপত সোমালোঁ। বৌৰ বয়েক এজনীয়ে মোক মানে ক'লে যে তুমি এনেকৈ গ্ৰুপ এটাত সোমাই লোৱাচোন। তাৰপিছত মই ফেচবুকত চালোঁ, মেলিলোঁ। তেতিয়া মই ৰঙিয়াৰ এগৰাকী মহিলাৰ আণ্ডাৰত মই গ্ৰুপত সোমালোঁ। গ্ৰুপত সোমাই তেওঁৰ কালেকশ্যনো ভাল, আৰু মই হোৱাটছআপৰ যোগেদি মই শ্বেয়াৰ কৰোঁ। শ্বেয়াৰ কৰি মানুহে ভাল পায় ফটোবিলাক, এনেকৈ এযোৰ কাপোৰ আছে নেকি এনেকৈ বিচাৰে। আৰু তেতিয়াৰ পৰা মোৰ আৰু ভাল লগা হৈ গ'ল। আৰু ভাল লাগোঁতে লাগোঁতে তেনেকৈ মই বিক্ৰী কৰোঁ। বিক্ৰী কৰি কৰি মানে কি হ'ল, মই ভাবিলোঁ মই পচন্দৰ যদি কাপোৰখিনি মই কালেক্ট কৰি মই ঘৰত ৰাখোঁ, তেতিয়া দুই একে মানে কিছুমানে আকৌ কি মানে নিজে চাই পেলাই নিব খোজে।
2: হয়,
1: সেইকাৰণে মই প্ৰথম 7,000 টকা বোলো ইনভেষ্ট কৰোঁচোন। কাপোৰ আনিছোঁ, অলপ অলপকৈ আনি আনি এযোৰ বিক্ৰী কৰোঁ, আকৌ দুযোৰ আনো, এনেকৈ এনেকৈ আনি আলমাৰি ভৰ্তি হৈ যায়গৈ মোৰ। তাৰপিছত আৰু মানুহেও ভাল পাইছে, তেতিয়া আৰু মোৰ ঘৰলৈ অকণমান অহা যোৱা হৈছে আৰু কাষ্টমাৰখিনি, মোৰো ভাল লাগিছে। তেনেকৈ তেনেকৈ তেতিয়া মই এটা মোৰ আত্মসহায়ক গোটতো মই জড়িত হৈ আছোঁ, মই সম্পাদিকাই বাৰু। তেওঁলোকেও মোক অকণমান উৎসাহ দিলে যে তুমি বুটিক এখন খোলাচোন। ময়ো সাহস কৰি আমি দুয়ো ভাবি গুণি মই আৰম্ভ কৰিছোঁ আৰু। সেইটো মই 2022 চনৰ পৰা বুটিকখন আৰম্ভ কৰিলোঁ, এতিয়া 3 বছৰ হৈ গ'ল আৰু। আৰু এটা কাম কৰোঁ, মই এটা কম্পিউটাৰাইজ মেচিন মই আনিছোঁ, সেইটোত অট'মেটিক এম্ব্ৰইডাৰী হয়। আৰু তেনেকৈও মই কাপোৰ কিছুমান এনেই থকা সময়ত, তেতিয়াতো বুটিকো খোলা নাছিলোঁ, তেতিয়া মই এম্ব্ৰইডাৰী কৰি পেলাই সেই কাপোৰ বিক্ৰী কৰিছিলোঁ।
0: আপুনি বাৰু এই সাজপাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন আৰম্ভ কৰাৰ প্ৰেৰণা কেনেকৈ পাইছিল?
1: মই মানে ভাবি আছিলোঁ কেনেকৈ মই কিবা এটা কৰোঁ, আৰু কিবা এটা কৰি নিজকে এটা চিনাকি এটা দিওঁ যে মই আমুক, নিজৰ পৰিচয়টো নিজে দিব পাৰিলে ভাল হয় আৰু সেই বুলি ভাবি। আৰু ইণ্টাৰেষ্টটো মোৰ মানে কি, চাদৰ মেখেলাৰ প্ৰতি এটা দুৰ্বলতা আছিলে, আৰু নিজেও পিন্ধি ভাল পাওঁ, গতিকে আৰু আনৰো সহায় হ'ব সেই বুলি ভাবি মই চাদৰ মেখেলা আইটেমটোকে বাছি ল'লোঁ আৰু।
0: আমি আজি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপস্থিত হৈ দেখিবলৈ পাইছোঁ যে আপুনি ইয়াত খুব ধুনীয়া ধুনীয়া চাদৰ মেখেলাবোৰ সজাই থৈছে, লগতে আমি অসমীয়া গহনাৰ ছেটবোৰো দেখিবলৈ পাইছোঁ। এতিয়া এই গহনাৰ ছেটবোৰ আপুনি ক'ৰ পৰা আনে?
1: এইবিলাক আচলতে কপাৰ বেজ আৰু চিলভাৰ বেজ দুটা কোৱালিটিৰে মই ৰাখোঁ। এইবিলাক ৰণথলীৰ পৰা চিলভাৰ বেজটো আহে, আৰু কপাৰটো মোৰ অকণমান বাহিৰৰ পৰা আহে।
0: আপুনি যিহেতু ইতিমধ্যে উল্লেখ কৰিছে যে আপোনাৰ এই ব্যৱসায় সামাজিক মাধ্যমৰ যোগেদি আৰম্ভ হৈছিল, গতিকে বৰ্তমান আপুনি এই সামাজিক মাধ্যমসমূহত আপোনাৰ ব্যৱসায় কিদৰে চলাই আছে আৰু ইয়াৰ দ্বাৰা আপুনি কিমানখিনি লাভান্বিত হৈছে?
1: মই হোৱাটছআপৰ যোগেদি প্ৰথমতে আৰম্ভ কৰিলোঁ, তাৰপিছত এতিয়া ফেচবুক, ইনষ্টা সবতে মই ভিডিঅ' বনাই বনাই দিওঁ। ফেচবুকত বেছিকৈ দিয়া হয় আৰু, ফেচবুকৰ জৰিয়তে বহুত মানুহৰ লগত চিনাকিও হৈছে। আৰু মোৰ কাপোৰ দিল্লী, গুজৰাট এইবিলাকলৈও মই পাৰ্চেল কৰি পঠাইছোঁ, গতিকে যথেষ্ট লাভৱান হৈছোঁ বুলিয়ে ক'ব পাৰি।
0: আপোনাৰ ব্যৱসায়ৰ এই সাজপাৰ, আ অলংকাৰ, এই সকলোবোৰ অসমৰ বাহিৰলৈ পঠিওৱাৰ ব্যৱস্থাও ৰাখিছে নহয় জানো?
1: হয়
0: আপোনাৰ এই ব্যৱসায়টো আৰম্ভ কৰাত লগতে আগুৱাই নিয়াত আপোনাৰ ঘৰৰ সদস্যসকলে কেনেধৰণে সহায় কৰিছে?
1: মোৰ এই ক্ষেত্ৰততো হাজবেণ্ডে যথেষ্ট সহায় কৰিছে, তেওঁৱে ধুনীয়াকৈ ৰুম চুম বনাই সেইখিনি তেওঁৱে বনাই দিলে। আৰু কেতিয়াবা মানে কি, গুৱাহাটীৰ পৰা মই কাপোৰ আনিবলগীয়া হ'লে আমি গাড়ী লৈ যাওঁ, কোনো আপত্তি নকৰে। আৰু মোৰ এইটো কামত আৰু এজন ল'ৰা আছে সহায় কৰা, তেওঁৰ নাম পবিত্ৰ, তেওঁ যথেষ্ট সহায় কৰে। মানে ঘৰত আমি ধন বুলি মাতোঁ, ধনক ধন আমুক কেতিয়াবা হোম ডেলিভাৰীও দিব লগা হয়, সেই ধনৰ যোগেদি আমি নগাঁও মানে টাউনৰ ভিতৰত কোনোবা কাষ্টমাৰ যদি আহে তেতিয়া মই ধনৰ যোগেদি মই হোম ডেলিভাৰীও দিওঁ।
0: চাদৰ মেখেলাযোৰ চিলোৱা, দহি বটা, এই গোটেই কামখিনি আপোনালোকৰ দোকানৰ পৰা গ্ৰাহকসকলক কৰি দিয়াৰ সুবিধা আছে নেকি?
1: প্ৰায়বিলাক মই তেনেকেই কৰোঁ, মানে ৰেডি টু ৱেৰ কৰি পঠাওঁ, আৰু কিছুমান থাকে কাষ্টমাৰে আকৌ নিবিচাৰে,
2: হয়
1: তেতিয়া মই তেনেকেই দিওঁ। বেলেগ মোৰ মহিলা এগৰাকী আছে, তেওঁ কৰি দিওঁ।
0: এই বুটিকখন নতুনকৈ খোলাৰ সময়ত বা আপুনি যেতিয়া প্ৰথমবাৰৰ বাবে এই কাপোৰৰ ব্যৱসায়টো আৰম্ভ কৰিছিল তেতিয়া আপোনাৰ মনৰ অনুভৱ কেনেকুৱা আছিল?
1: প্ৰথমতে অকণমান ভয় লাগিছিলে দেই মোৰ,
2: হয়
1: মানে পাৰিম নে নোৱাৰিম,
2: হয়
1: তাৰপিছত ভাবিলোঁ কিয় নোৱাৰিম, এনেকৈ ভাবি পেলাই মই আগবাঢ়ি গ'লোঁ, এতিয়াতো সহজ হৈ গ'ল আৰু বস্তুটো।
0: এগৰাকী স্বাৱলম্বী তথা উদ্যমী মহিলা হিচাপে আপোনাৰ ব্যৱসায়টো আগবঢ়াই নিবলৈ আপুনি কোনো ধৰণৰ চৰকাৰী সাহাৰ্য লাভ কৰিছে নেকি?
1: হয় হয়, চৰকাৰে উদ্যমিতা আঁচনিৰ আণ্ডাৰত মানে 10,000 টকাৰ চেক আমি পাইছোঁ।
2: হয়,
1: আৰু সেইটো আমাৰ কামত সহায় হৈছে।
2: হয়,
0: এই ব্যৱসায়ৰ উপৰিও আমি আপোনালোকৰ এখন শাস্ত্ৰীয় সংগীতৰ বিদ্যালয় আছে বুলি গম পাইছোঁ, তাৰ বিষয়ে আমাক অলপ জনাওকচোন।
1: হয়, আমি স্কুলখন আমি অভিজ্ঞ শিক্ষকৰ হতুৱাই ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা প্ৰদান কৰি আছোঁ এতিয়া। আৰু আমাৰ যিহেতু ইয়াতে পৰীক্ষা কেন্দ্ৰ, ইয়াতেই পৰীক্ষা দিয়াৰ ব্যৱস্থা আছে। আৰু এতিয়াও আমাৰ বিশাৰদৰ শাস্ত্ৰীয় সংগীতৰ প্ৰথমাৰ পৰা নিপুণলৈকে আমাৰ ষ্টুডেণ্ট আছে, আৰু তবলাৰ প্ৰথমাৰ পৰা বিশাৰদলৈকে শিক্ষা দিয়া হয়।
0: এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি এই গোটেই কৰ্মব্যস্ততাৰ মাজত দোকানখনতো আপুনি যথেষ্টখিনি সময় দিব লগা হয়, গতিকে আপুনি এই গোটেই সময়খিনি কেনেকৈ মিলাই লয়?
1: ল'ৰা ছোৱালী থাকোঁতে মানে তাহাঁতক পঠাওঁ, স্কুল পঠাওঁ, 9টাৰ পৰা মই দোকান খুলিমেই, এইটো মানে এটা মই কৰিমেই আৰু। এইটো দোকান 9টাত খোলোঁ আৰু মই 1টা বজাত বন্ধ কৰোঁ। তেতিয়া ঘৰলৈ গৈ আকৌ ৰন্ধা বঢ়া কৰি ভাত পানী খাই আজৰি হৈ আকৌ 3টা বজাত মই ষ্টাৰ্ট কৰোঁ, একদম ৰাতি 8টালৈকে, 8টাত বন্ধ কৰোঁ আৰু।
0: এই সাজপাৰৰ ব্যৱসায় লগতে আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বাবে আপোনাৰ কেনেধৰণৰ ভৱিষ্যত পৰিকল্পনা আছে?
1: পৰিকল্পনা মানে আৰু অকণ আগুৱাই যাওঁ, নিজৰ শাল যোগাৰ কৰি যাতে মই আৰু মানুহক ভাল ভাল কাপোৰ পিন্ধাব পাৰোঁ, সেইটোৱে।
2: আৰু আপুনি ইয়াত যিবোৰ আপোনাৰ চাদৰ মেখেলা ৰাখিছে সেইবোৰ আপুনি কাষ্টমাইজ কৰি বনায়ো দিয়েনে কোনোবাই যদি আপোনাক কয় তেনেকৈ?
1: অঁ অঁ, কাষ্টমাইজ কৰি পঠাওঁ। মোৰ মানে শাল আছে গুৱাহাটীত,
2: হয়,
1: এগৰাকী তেওঁ ব্যৱসায়ী, তেওঁৰ আণ্ডাৰতহে মই শালখিনি মানে ৰাখোঁ আৰু কাষ্টমাইজ কৰি মই তেওঁ তেনেকৈ বনাই দিওঁ।
0: এই গোটেই ব্যস্ততাৰ মাজত যিখিনি আজৰি সময় পায় সেইখিনি আপুনি কিদৰে অতিবাহিত কৰে?
1: না, আজৰি সময় সেই ফুলৰ বাগিচা এখন আছে তাতে সময় কটাওঁ, তাৰপিছত গান শুনো।
2: হয়,
0: স্বাৱলম্বিতাৰ সম্পৰ্কে আজিৰ আমৈগৰাকীয়ে তেখেতৰ মতামত দাঙি ধৰিছিল এনেদৰে।
1: আচলতে সকলোৰে এটা বিশেষ এটা চবৰে টেলেণ্ট এটা থাকেই, সকলোৱে যাৰ য'ত নিচা আছে তেনেকৈ আগুৱাই যাওক, আত্মবিশ্বাস লাগিব।
2: হয়, আৰু নিশ্চয় মানে চিন্তা কৰি থকাতকৈ হাতে কামে কৰিলে
1: নিশ্চয়
2: বহুতখিনি সুবিধা হয় বস্তুটো আগবাঢ়ি যাবলৈ।
0: আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল, আপোনাৰ আগন্তুক দিনসমূহৰ বাবে শুভকামনা জনালোঁ, ধন্যবাদ।
1: আকাশবাণী নগাঁও কেন্দ্ৰই আজি মোৰ এই সুবিধাটো দিয়াৰ কাৰণে, মোৰ নিজৰ চিনাকিটো দিবলৈ সুবিধাটো দিয়াৰ কাৰণে ধন্যবাদ।
0: আজিৰ আমৈ অনুষ্ঠানত এইখিনিতে আগবঢ়াইছোঁ আমাৰ সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত।

0: আদৰৰ আমৈসকল, গীতকেইটি শুনি নিশ্চয় ভাল পালে। আমৈসকল, আজিলৈ পিছে আমাৰ সময় হৈ আহিল অনুষ্ঠান সামৰাৰ। পুনৰ অন্য এটি নতুন দিনত এটি নতুন শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই যুথিকা শৰ্মাবৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।
1: আমৈ অনুষ্ঠানটি শুনিলে? এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। এতিয়া 5:45 শিক্ষাৰ্থীৰ শিক্ষকৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
2: শিক্ষকৰ অনুষ্ঠান। সমস্ততাকে নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিত শিক্ষকৰ কৰণীয়। কথিকাটি যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
3: শিক্ষক শিক্ষয়িত্ৰীসকল, ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিত শিক্ষক শিক্ষয়িত্ৰীৰ কৰণীয়, এই বিষয়টোৰ কেইটামান দিশ আলোচনা আজিৰ কথিকাৰ বিষয়বস্তু। আমাৰ বহুতৰে মনত এনে এটা ধাৰণা থাকে যে ইংৰাজী কথন কৌশলৰ দক্ষতা প্ৰাপ্তি এক প্ৰত্যাহ্বানস্বৰূপ। এই ধাৰণাৰ কাৰণ হ'ল, আমি ভাবোঁ যে কোনো এটা ভাষাৰ কথিত দক্ষতা প্ৰাপ্তি সহজ নহয়, যদিহে সেই ভাষা গতানুগতিক সামাজিক আদান প্ৰদানৰ ভাষা নহয়। আমাৰ সামাজিক জীৱনত ইংৰাজী ভাষা সামাজিক আদান প্ৰদানৰ ভাষা নোহোৱাৰ বাবে গতানুগতিক শৈক্ষিক পৰিৱেশত শিকা সম্ভৱ নহয়। কাৰণেই শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ত শিকাৰুৱে অতি সচেতনভাৱে দ্বিতীয় ভাষাৰূপে ইংৰাজী শিকিব লগা হয়। ইয়াৰ বাবে প্ৰয়োজন হ'ব শিকাৰুৰ আত্মবিশ্বাস আৰু কথিত ভাষাটোৰ দক্ষতা বৃদ্ধিৰ কৌশল। এই কাৰ্যত শিক্ষক শিক্ষয়িত্ৰীৰ কৰণীয় কেনে হ'ব পাৰে, সেই দিশটোলৈ কথিকাটো আৰম্ভ কৰা হৈছে। কথিত ৰূপত ইংৰাজী ব্যৱহাৰ কৰিবলৈ হ'লে প্ৰথমে শিকাৰুগৰাকীৰ আত্মবিশ্বাসৰ দিশটো গুৰুত্ব দিয়াটো প্ৰয়োজন হয়। আত্মবিশ্বাস বা আত্মপ্ৰত্যয়, যাক ইংৰাজীত ছেল্ফ কনফিডেন্স বোলা হয়, বিশেষ গুণ এইটো। বহুতো শিকাৰুৰ মনত এটা দ্বিধাভাৱ, এটা সংকোচভাৱ আহি পৰাৰ বাবে ইংৰাজী কথনৰ বেলিকা এক মৌনতা অৱলম্বন কৰা দেখা যায়। যদি শিক্ষকে বা বাহিৰৰ মানুহে ছাত্ৰ এগৰাকীক ইংৰাজীত কিবা এটা সোধে, তেওঁ সেইখিনি কথা ক'ব নোখোজে, মনে মনে থাকে, এটা সংকোচভাৱ। এই সংকোচভাৱ কেনেদৰে আঁতৰ কৰি শিকাৰুগৰাকীৰ মনত এক আত্মবিশ্বাস আনিব পাৰি, এই কথাটোৱেই শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰধান কৰণীয়। শিকাৰু এগৰাকীয়ে যেতিয়া নিজৰ ঘৰখন বা গাঁওখন বা চহৰখন এৰি কৰ্মৰ জগতত প্ৰৱেশৰ প্ৰস্তুতি চলায়, তেওঁ এই কথাটো উপলব্ধি কৰিব যে ইংৰাজীৰ মৌখিক ব্যৱহাৰ দৰাচলতে জীৱিকাৰ বাবে এটা শক্তিশালী মাধ্যম। তেওঁ লগতে এই কথাটো উপলব্ধি কৰিব যে তেওঁ কাৰোবাৰ সৈতে মুখামুখি পৰিৱেশত ইংৰাজী ব্যৱহাৰ যথেষ্ট নহয়। ইয়াৰ বাহিৰেও তেওঁ দেখিব যে টেলিফোন বা মোবাইল ফোনৰ মাধ্যম আজিৰ সময়ত ভিন ভিন ঠাইত ব্যক্তিৰ সৈতে মৌখিক যোগাযোগৰ মাধ্যম হৈ পৰিছে। এনে পৰিস্থিতিয়ে কথন দক্ষতা বৃদ্ধিৰ প্ৰয়োজন বহু পৰিমাণে বৃদ্ধি কৰিছে। অৱশ্যে মুখামুখি কথোপকথনত, টেলিফোনযোগে কথোপকথনত, এই দুটা বেলেগ বেলেগ হ'লেও দুয়োটাৰে কিছুমান সুবিধা অসুবিধা আছে। যেনে বক্তা এগৰাকীৰ শ্ৰোতাগৰাকীৰ প্ৰতি মনোভাৱ বা ধাৰণা কেনে, সেই কথাটো বক্তাগৰাকী মুখমণ্ডলৰ পৰা বা হাতৰ অঙ্গী ভংগীৰ পৰা, যিটো ইংৰাজীত বডি লেংগুৱেজ বুলি কোৱা হয়, তাৰ পৰা এটা যথাযথ আভাস পাব পাৰি। এই আভাস টেলিফোন যোগে কথোপকথনত পোৱা নাযায়। দ্বিতীয়তে বহু সময়ত বেয়া নেটৱৰ্কৰ বাবে টেলিফোন বা মোবাইল ফোনত কথাবোৰ ভালদৰে বুজি পোৱা অসুবিধা হ'ব পাৰে। মুখামুখি কথোপকথনত তেনে সমস্যা নাথাকে। অৱশ্যে দূৰৰ ব্যক্তিৰ লগত টেলিফোন যোগে কথা বতৰা পতাত অন্য এটা দিশ আহি পৰে, এটা সমস্যাই বুলিব পাৰি। ইংৰাজী ভাষাটো অঞ্চল ভেদে কিছুমান স্থানীয় বৈশিষ্ট্য থাকে। যেনে অসমীয়া বক্তা এগৰাকীয়ে যেতিয়া ইংৰাজী ক'ব, বহুতৰে শ্ৰোতাসকলে মন কৰিব যে ছ এই ধ্বনিবিলাকৰ প্ৰভেদ তেওঁলোকে বা তেখেতসকলে কৰিব নোখোজে, কাৰণ এই ধ্বনিসমূহ মাতৃভাষাৰ ধ্বনি প্ৰণালীত নাই। অন্য এটা অঞ্চলৰ ব্যক্তিৰ লগত যেতিয়া ইংৰাজীত কথা বতৰা পাতিবলগীয়া হয়, এনেবোৰ কাৰণত বোধনৰ সমস্যা নিশ্চয় আহিব। মুখামুখি কথোপকথনত বক্তাগৰাকীয়ে অন্য ভাষাৰ মিশ্ৰণ কৰাৰ সুবিধা লয়, যিটো ভাষা বিজ্ঞানত কোড চুইচিং বুলি কোৱা হয়। কোড চুইচিং মানে এটা ভাষাত আমি কথা এটা আৰম্ভ কৰিছোঁ, পাছত অন্য এটা ভাষালৈ বাগৰি গৈছোঁ। ইংৰাজীত আৰম্ভ কৰিলোঁ, অসমীয়াত ক'লোঁ, মাজে মাজে হিন্দীও দুই এটা ক'লোঁ। এই খিচিৰি এটা ভাষা দৈনন্দিন জীৱনৰ এটা গতানুগতিক ভাষা ব্যৱহাৰৰ পদ্ধতি। বহু সময়ত ইংৰাজীত আৰম্ভ হোৱা কথা অলপ পাছলৈ দেখা যায় যে হিন্দী বা বাংলালৈ বা অন্য কোনো ভাষালৈ এনেদৰে সলনি কৰাটো বা বাগৰি অহাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। এই সমস্যা সমাধানৰ উপায় হ'ল, যেতিয়া আমি মুখামুখি কথোপকথন কৰোঁ, এনে সমস্যাৰ সমাধান উপায় হ'ল ইংৰাজী ধ্বনি প্ৰণালীৰ লগত পৰিচিত হোৱা। আজিকালি মোবাইল ফোনত শুদ্ধ ইংৰাজী শিকাৰ বহুতো সুবিধা আছে। আমি কোনো পইচা খৰচ নোহোৱাকৈ নিজৰ সময় সুবিধামতে অন্য এটা ভাষা ভালদৰে

কৌশলৰ বেলিকাহে প্ৰয়োজন হয়, কথনৰ বেলিকা ইয়াৰ প্ৰয়োজন নহয়। এইসকল বক্তাই ব্যাকৰণ মানে কিছুমান বৈকৰণিক সূত্ৰ, গ্ৰেমেটিকেল ফৰ্মছ, ডেফিনিশ্যনছ মুখস্থ কৰা বুলি ভাবে। আচলতে আমি দৈনন্দিন জীৱনত কথিতভাৱেই হওক বা লিখিতভাৱেই হওক ইংৰাজী ভাষা ব্যৱহাৰ কৰোঁতে সেই ভাষা ব্যৱহাৰৰ নিয়মবোৰৰ লগত পৰিচিত হ'ব লাগিব। প্ৰতি ভাষাৰে নিজৰ কিছুমান নিয়ম প্ৰণালী আছে, যিবিলাক নিয়ম অন্য এটা ভাষাৰ নিয়ম প্ৰণালীৰ লগত বিশেষ সাদৃশ্য নাথাকে। ইংৰাজী ব্যৱহাৰৰ নিয়ম প্ৰণালীসমূহ আমি বিশেষভাৱে জানিবলগীয়া হ'লে ধ্বনি প্ৰণালী বা ফোনলজি, শব্দ প্ৰণালী বা মৰ্ফলজি, বাক্য গঠন প্ৰণালী বা চিনটেক্স আৰু শব্দ অৰ্থ প্ৰণালী চিমেণ্টিক্স, এই দিশবিলাক অধ্যয়ন কৰিবলগীয়া হয়। এখন ভাল ব্যাকৰণৰ পৰা আমি শব্দ গঠন, বাক্য গঠন প্ৰণালীৰ লগত পৰিচিত হ'ব পাৰোঁ। আমাৰ এই কথিকাৰ গুৰুত্ব যিহেতু কেৱল কথিত ৰূপত ইংৰাজী ব্যৱহাৰ, আমি প্ৰথমেই এই কথাটো স্পষ্ট হ'ব লাগিব যে ইংৰাজী কথোপকথনত ব্যৱহাৰ হোৱা শব্দ আৰু বাক্য গাঁথনি আনুষ্ঠানিক লিখন গদ্য বা ফৰ্মেল ৰিটেন ইংলিছ বাক্য গাঁথনিৰ সৈতে বিশেষ কিছু প্ৰভেদ পৰিলক্ষিত হয়। অৰ্থাৎ আমাৰ কোৱাৰ ইংৰাজী আৰু যিটো লিখিতভাৱে পোৱা, কিতাপত পোৱা যিটো ইংৰাজী, তাৰ মাজত এটা প্ৰভেদ আছে। সেই প্ৰভেদটো আমাৰ জনা দৰকাৰ, কাৰণ আমি কথিত ভাষা শিকাবলৈ যাওঁতে কিতাপৰ ভাষাটোৰ লগত যে অলপ বেলেগ, সেই ভিন্নতাটো আমি জনা অতি প্ৰয়োজন। লণ্ডন বিশ্ববিদ্যালয়ৰ এসময়ৰ উপাচাৰ্য ৰেণ্ডল্ফ কোৰ্ট নামৰ এজন ডাঙৰ পণ্ডিত আছিল। তেখেতে তিনিগৰাকী সহযোগীৰ সহায়ত গ্ৰামাৰ অফ কণ্টেম্পৰৰী ইংলিছ বুলি প্ৰকাণ্ড কিতাপ এখন লিখিছিল। এই বিষয়ে আলোচনা আগবঢ়াবলৈ তেওঁ সেই কিতাপখনত বহুখিনি কথা, তথ্য আগবঢ়াইছে, ক'ত লিখিত ইংৰাজী আৰু কথিত ইংৰাজীৰ প্ৰভেদ অতি স্পষ্টভাৱে কিতাপখনত ৰেণ্ডল্ফ কোৰ্কে দাঙি ধৰিছে। আকৌ আন এগৰাকী অধ্যাপক ডেভিড ক্ৰিষ্টেল ৰেডিঙত আছিলে সময়ত, পাছত বেলেগ বেলেগ বিশ্ববিদ্যালয়ত গৈ অৱসৰ ল'লে। ডেভিড ক্ৰিষ্টেলে তেখেতৰ কেইবাখনো কিতাপত এই প্ৰভেদ আলোচনা কৰিছে। এইখিনিতে ব্ৰাউন, কাৰী আৰু কেন ৱৰ্ডিৰ এই তিনিগৰাকী গৱেষকৰ এটা আলোচনা, এটা গৱেষণাৰ তথ্য কিছুমান তেখেতসকলে আগবঢ়াইছে, সেই বিষয়ে মই ক'ব খুজিছোঁ। এই গৱেষককেইগৰাকীয়ে গৱেষণাৰ বাবে তথ্য বিচৰা পদ্ধতি মন কৰিবলগীয়া। তেখেতৰ গদ্যত গৱেষণাৰ বিষয়টো আছিল কথিত ইংৰাজী আৰু লিখিত ইংৰাজীৰ প্ৰভেদটো কি। তেখেতসকলে যিটো ফিল্ড ৱৰ্ক সেইটো মন কৰিবলগীয়া। তেখেতসকলে ভিন ভিন পৰিৱেশত গোপনে টেপ ৰেকৰ্ডাৰৰ জৰিয়তে ভালেমান ব্যক্তিৰ স্বাভাৱিক পৰিৱেশৰ একোটা ভাৱ বিনিময়ৰ বা কথোপকথনৰ বাণীবদ্ধ কৰিছিল। শ্ৰোতা কথাসকলে গম নাপায়, তেওঁলোকে মনে মনে কৰিছিল। এনেদৰে তেখেতসকলে 50 ঘণ্টাৰ তথ্য সংগ্ৰহ কৰি সেই তথ্যসমূহ বিশ্লেষণ কৰিলে। সেই বিশ্লেষণৰ ঘাই বিন্দুটো আছিল বাস্তৱ জীৱনত মানুহে স্বাভাৱিক ব্যৱহাৰ কৰা কথিত ইংৰাজী লিখিত ৰূপত আনুষ্ঠানিক গদ্যতকৈ কিদৰে পৃথক সেই কথা ব্যক্ত কৰা। তেখেতসকলৰ পৰা পোৱা তথ্যসমূহ লৈ আমি আমাৰ বাস্তৱ জীৱনত কথিত ৰূপত ভাষা সম্পৰ্কে সিদ্ধান্ত ল'ব পাৰোঁ। গৱেষকসকলৰ তথ্য অনুসৰি প্ৰথম কথাটো হ'ল যে কথিত ভাষাত সংলাপসমূহত, ডায়লগসমূহত সচৰাচৰ অসম্পূৰ্ণ বাক্য ব্যৱহাৰ কৰা হয়। এইটো দৰাচলতে কথিত ৰূপত ভাষাৰ এটা বৈশিষ্ট্য, যিটো ব্যাকৰণত ইলিপচিছ বোলা হয়। এই শব্দৰ তাৎপৰ্য হ'ল বক্তা এগৰাকীয়ে কোৱা বাক্য এটাৰ পৰা শব্দ বা খণ্ড বাক্য, ফ্ৰেজ, এইবিলাক কেনেধৰণে ব্যৱহাৰ কৰে আমি এটা ডায়লগৰ পৰা শুনিব পাৰোঁ। হেভ ইউ স্পোকেন টু অদিতি, এজনে আনজনক কৈছে।

0: No, I haven't. Then, logote, I haven't spoken to Oditi edoho kwanai. Ami ohometo edone, kondito babe, bihar koru. Dito kotatu hul, passive voice ot kotopo koton nohoi. Kotopo koton or ingrazi, hodai active voice ot, aru assertive sentence ot, bihar hoi. Passive to eta anusanik baha, buikanik lekhat, ba. A laboratory experiment or homo, it will be a work or a gotanogotic, gotobogoton of no. Titiote, I'm a gotobogoton of her a simple sentence, be work or beleg. I will over decodiole, compound sentence, be work or beleg, and but or it a diloge, complex sentence, gotobogoton of be war no. Coti to Pahat, Arata Cotaseb, by Kobilak or Mazot, I'm in a ruin you goke. Well, you know. In fact, you know, as a matter of fact, itadi enabur hobdore ami linking devices abe by kobura phrase bilakor hobdo bilakor homjuzon koru. Ingraji kotobo kotonot khosrasor onurkusok baikko gathoni byohar korbologiya hoy. Ei baikko gathanebur na janile amar honglap homu bor kothua hoi pore aru hehe ami ei dikhtu Hosseton Hubalegibo, Jene, could you fix an appointment with a doctor? Could you do me a favor? A good loga by Kore, Ami, Onur Kuribo Paru, Tak Utotu, Hedhorne, Sumuke, show what's your convenient time, Edorne Kubo Paru. Ami, Enedore, Onur Kusok by Kobur Keneke Kubolege, Kotopokotonot Keneke, request Kora, Blydia, Hekotabur. আমি ভাল ধৰণে জানিব লাগিব টেক কোৱেশ্চনটো বিশেষভাৱে আমি শিকিবলগীয়া কথা
1: ইমান পৰে শ্ৰোতাসকলে সপোন দুৱৰাৰ কথিকা ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিত শিক্ষকৰ কৰণীয় শুনিলে
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন মন্ত্ৰী কৌশিক ৰায়ৰ বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নেৰে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰয়াত কবি জুনমণি দাসৰ পৰিয়ালক সাক্ষাৎ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোৰিয়ান ভাষা কেন্দ্ৰলৈ দক্ষিণ কোৰিয়াৰ এটা সংস্থাৰ প্ৰায় 12,000 গ্ৰন্থ প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে 12 বছৰ সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰা উপলক্ষে আজি ডিফুৰ জনকল্যাণ শিবিৰৰ আয়োজন কৰা হয় ডিফুৰ চাৰ্চিং টেৰণ টাউন হলত আয়োজিত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংহাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেওঁ পাহাৰীয়া জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ সুফলসমূহ জনসাধাৰণে লাভ কৰিছে বুলি উল্লেখ কৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ডিফুত ছিন্থেটিক ট্ৰেকযুক্ত ষ্টেডিয়াম নিৰ্মাণ কৰা হয় বুলি উল্লেখ কৰাৰ লগতে জিলাখনৰ 6টা বিদ্ৰোহী সংগঠনৰ সৈতে বুজাবুজিৰ চুক্তি সম্পন্ন কৰা হয় বুলি প্ৰকাশ কৰে আজিৰ কাৰ্যসূচীত ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ সিং টিছো বিধায়ক ড নিচু টেৰাংপি আৰু ডঃ হাবে টেৰণ জিলায়ুক্ত আৰণ্য শইকীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অভিজিৎ কুৰকে ধৰি ভালেমান বিষয়া কৰ্মচাৰী উপস্থিত থাকে ইপিনে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা 3দিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হৈছে শিবিৰত বিভিন্ন চৰকাৰী বিভাগে সহায়ক কেন্দ্ৰ সজাগতামূলক বিপণী আদি স্থাপন কৰি ৰাইজে যাতে সহজে তথ্য লাভ কৰিব পাৰে আৰু চৰকাৰী সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে অনুষ্ঠানত ভাষণ দি বিধায়ক ডাঃ মিলন দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত হোৱা উন্নয়ন আৰু বিভিন্ন কল্যাণমূলক পদক্ষেপৰ আলোকপাত কৰে ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ বা আন্তঃগাঁথনিৰ উন্নয়নৰ পুনৰনিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে উপত্যকাটোত যোগাযোগ ব্যৱস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন প্ৰকল্প অব্যাহত আছে আৰু ভালেমান প্ৰকল্পৰ সন্দৰ্ভত বৰ্তমান আলোচনা অব্যাহত আছে। বিশেষকৈ মালুজহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগীৰ খাৰীলৈ আৰু পইলাপুলৰ পৰা কুমাৰচৰালৈ যোৱাৰ পথৰ লগতে শিলচৰ জিৰিবাম সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ সন্দৰ্ভত তেওঁ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সহজ তথা সুৰক্ষিত কৰি তোলাৰ বাবে এই প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰা হ'ব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যত পথ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে বিশেষ অগ্ৰাধিকাৰ দিছে। নিচামুক্ত ভাৰত সপ্তাহ 2026 উদযাপনৰ অংশ হিচাপে আজি চৰাইদেউ জিলাৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত গণ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। নিচামুক্ত ভাৰত অভিযানৰ অধীনত ৰূপায়ণ কৰা এই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয় কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত নিচাজাতীয় দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয় আৰু সকলোৱে এখন সুন্দৰ সমাজ গঢ়ি তোলাৰ বাবে সংকল্প গ্ৰহণ কৰে। এই প্ৰচেষ্টাৰ জৰিয়তে যুৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি কৰি তেওঁলোকক উন্নত জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হৈছে। লোকপিয়ল 2027ৰ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি চৰাইদেউত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত প্ৰশিক্ষণ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাখনত সঠিক তথ্য, শৃংখলাবদ্ধ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ সু সমন্বয় ৰক্ষা কৰাৰ বিষয়ত আলোকপাত কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত আয়ুক্ত হৰু সোণোৱালে এই সভাত সভাপতিত্ব কৰে। সভাখনত সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ অম্লান ফুকনে লোকপিয়লৰ প্ৰস্তুতি আৰু পৰ্যায়সমূহৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰশিক্ষণ আৰু তথ্য সংগ্ৰহৰ সময়ত নিজৰ দায়িত্বসমূহ তথা চৰকাৰী নিৰ্দেশসমূহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি প্ৰয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংযোগ অভিযানৰ অংশ হিচাপে শিৱসাগৰৰ থানামুখত থকা প্ৰয়াত দাসৰ বাসগৃহলৈ গৈ তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা পৰিয়ালৰ উদ্যোগত চলি অহা সাহিত্যিক দেওৰাম তাছা সোঁৱৰণি স্কলাৰশ্বিপৰ অধীনত জোনমণি দাসৰ জ্যেষ্ঠ সন্তানৰ শিক্ষাৰ ব্যয় বহন কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অনুমোদিত 1,00,000 টকাৰ আৰ্থিক সাহায্যও অচিৰেই পৰিয়ালক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।
4: অতি প্ৰতিভাৱান অসমীয়া এজনৰ ভিতৰত আমাৰ ভাতৃ জোনমণি দাস অন্যতম। আজি অকালতে তেওঁ আমাৰ পৰা কায়িকভাৱে হেৰাই গ'ল। বিপদৰ সময়ত পৰিয়ালটোৰ ওচৰত আমি থিয় হৈছিলো। দুটা কণ শিশু কিশোৰ আছে জোনমণিৰ, এতিয়া এটা হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে ল'ৰাটো। গতিকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা বিগত বহু বছৰ জুৰি, প্ৰায় 16-17 বছৰ জুৰি সাহিত্যিক দেওৰাম তাছা সোঁৱৰণি এটা স্কলাৰশ্বিপ দি আহিছো। বৰ বেছি প্ৰচাৰ নাই, নাজানে মানুহে। সেইটোৰ অধীনতে আমি জোনমণিৰ জ্যেষ্ঠ সন্তানৰ দুবছৰৰ যিটো হায়াৰ ছেকেণ্ডেৰী ফিজ, সেই গোটেইটো আজি একেলগে জোনমণি মাকৰ হাতত, সহধৰ্মিনীৰ হাতত আমি অৰ্পণ কৰিলো। মাকো আছিল উপস্থিত। তাৰ উপৰঞ্চি ইতিমধ্যে ঘোষণা কৰি থোৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰে 1,00,000 টকাৰ এটা অনুদান এইকেইদিনৰ ভিতৰতে, মই নাছিলো কাৰণে অলপ পলম হৈছে, এমাহৰ ভিতৰতে আমি 1,00,000 টকা এটাও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আমি তেখেতৰ পৰিয়ালৰ হাতত অৰ্পণ কৰিম।
3: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোৰিয়ান লেংগুৱেজ চেণ্টাৰলৈ দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰেগ্ৰেণ্ট কোঅপাৰেচন নামৰ মানৱতাবাদী এটা সংস্থাই প্ৰায় 12,000 গ্ৰন্থ প্ৰদান কৰিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে সংস্থাটোৰ এই বৰঙণিত কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে সংস্থাটোৰ এই প্ৰয়াসে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ মাজত শৈক্ষিক তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ আদান প্ৰদানত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। অনাগত দিনত এনে পদক্ষেপৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় হ'ব বুলি উপাচাৰ্যগৰাকীয়ে মত প্ৰকাশ কৰে। অহা দেওবাৰে হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰসমূহৰ অধ্যক্ষ তথা অধ্যাপকসকল, সহকাৰী আয়ুক্তসকল, আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে আন সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। অহা 21 জুনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ কালীপ্ৰসাদ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। 4টা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ীসকলক অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচীত পুৰস্কৃত কৰা হ'ব। এই উপলক্ষে সেইদিনা ঐতিহাসিক ৰংঘৰৰ বাকৰিত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ধেমাজি জিলাৰ নীলখ বালিজানত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসৰ আয়োজন কৰা হৈছে। নীলখ বালিজান জনসেৱক পুথিভঁৰালৰ সৌজন্যত গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতেই বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক প্ৰতিফলিত কৰি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অনুষ্ঠানত পৰৱৰ্তী দিনকেইটাত ছাত্ৰ ছাত্ৰীৰ মাজত কবিতা আবৃত্তি, ৰাভা সংগীত, কুইজ, আলোচনা চক্ৰ, একাংক নাট প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। যোৰহাট জিলাৰ বালিগাঁও পৰ্বতীয়া গাঁও পঞ্চায়তত অঞ্চলটোৰ কৃষকসকলৰ মাজত আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত উন্নত মানৰ ধান আৰু তিলৰ বীজ বিতৰণ কৰা হয়। এই অনুষ্ঠানত তিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি, যোৰহাট জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়ক তথা স্থানীয় কৃষকসকল উপস্থিত থাকে। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত 2টা বৰ্ষত 1000ৰো অধিক সৰ্পদংশন ৰোগী সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে সৰ্প বান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত 2টা বৰ্ষত তেওঁলোকে সাপে খুটা লোকসকলক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। এই ক্ষেত্ৰত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিপন চুটিয়াই বিশেষভাৱে সেৱা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই চিকিৎসালয় চৌহদত এটা ৰুদ্ৰাক্ষৰ পুলি ৰোপণ কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো চিকিৎসা কৰ্মী তথা সৰ্প বান্ধৱসকলৰ শলাগ লোৱাৰ লগতে অনাগত দিনত চিকিৎসালয়খনত 2খন ICU বিচনাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা 22 জুনৰ পৰা মা কামাখ্যা মন্দিৰত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে 24গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। ইতিমধ্যে শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। মন্ত্ৰী কৌশিক ৰায়ৰ বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নেৰে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা। বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰয়াত কবি জুনমণি দাসৰ পৰিয়ালক সাক্ষাৎ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কোৰিয়ান ভাষা কেন্দ্ৰলৈ দক্ষিণ কোৰিয়াৰ এটা সংস্থাৰ প্ৰায় 12,000 গ্ৰন্থ প্ৰদান। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
5: FM বেণ্ডৰ 102.7 MHz-তে ইয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়োৱা হৈছে কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী।

শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকবাণী। সময়ৰ লগে লগে আমাৰ কৰা কামবোৰো সলনি হৈ গৈ থাকে। আজিৰ সময়ত কৃষিৰ ক্ষেত্ৰখনত সেউজ গৃহৰ কথা বাৰুকৈয়ে চকুত পৰা বিধৰ। ইয়াক কিদৰে ব্যৱহাৰ কৰা হয়, লাভ কি ইত্যাদি কথাবোৰ জানিব পৰাকৈ এটি আলোচনা আপোনালোকক শুনাবলৈ লৈছোঁ। ইয়াত আমাৰ লগত ভাগ লৈছে দীপাংক বাৰিকে। প্ৰিয় শ্ৰোতা, কৃষিৰ জগতখনক আগুৱাই লৈ যাবৰ কাৰণে আমি নিত্য নতুন চেষ্টা কৰি আছোঁ, বা যিসকল বিজ্ঞ আছে তেখেতসকলে এই ক্ষেত্ৰত সদায় চিন্তা কৰি আছে আৰু তাৰ ফলাফলো খুব ভাল হৈ আহিছে। আজি যদি ভাবিছে মাটিৰ উৰ্বৰতা কমি গৈছে, তেতিয়াহ'লে হয়তো সাৰৰ আৱিষ্কাৰ হৈছে। আকৌ যদি ভাবিছে যে সাৰে ক্ষতি কৰিছে, তেতিয়াহ'লে পুনৰ আমি প্ৰাকৃতিক কৃষি কিদৰে কৰিব পাৰি সেইদৰে চিন্তা চৰ্চা হৈ আছে। এই চিন্তা চৰ্চাবিলাকৰ মাজতেই আমাৰ

0: বিশেষ চিন্তা হ'ল যে আমি যদিও প্ৰাকৃতিক কৃষি কৰি আছোঁ, তাৰ ভিতৰতো প্ৰাকৃতিক যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকক পাৰ কৰিবৰ কাৰণে এটা নতুন ধৰণৰ ব্যৱস্থা হৈছে, সেইটো হৈছে আমি ঘৰ সাজি কৃষি কৰা। কথাটো যদি এনেকৈ কওঁ তেতিয়াহ'লে শুনিবলৈ অকণমান আচহুৱা, কিন্তু তথাপিও আমি কৃষিৰ ক্ষেত্ৰখনত ঘৰ সাজি খেতি কৰিব পাৰোঁ। এইটোক কয় পলি হাউচ বুলি কয়, বা নতুবা আমি গ্ৰীণ হাউচ বুলি যিটো কওঁ, সেউজ গৃহ। গতিকে সেউজ গৃহৰ জৰিয়তেও আমি খেতি কৰিব পাৰোঁ। কিদৰেনো কৰিব পাৰোঁ, ইয়াৰ পৰা লাভালাভ কি আৰু ইয়াৰ খৰচ কি, এই গোটেই কথাখিনি আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু তাৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বৰপাথৰীৰ এগৰাকী উদ্যমী কৃষক। তেখেতে কৃষিৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে আৰু তেখেতৰ পৰাই আমি এই কথাখিনি জানিবলৈ চেষ্টা কৰিম যে সেউজ গৃহনো কি বস্তু, কেনেকৈনো ইয়াত খেতি কৰা হয়, ইয়াৰ পৰা লাভালাভ কি, বা আমি কিয় ইয়াক আঁকোৱালি ল'ব লাগে। তেতিয়াহ'লে পোনপ্ৰথমে মই আমাৰ বৰপাথৰীৰ উদ্যমী যুৱক দীপাংকৰ বাৰিকক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, ধন্যবাদ।
0: হয়, আৰু আমাৰ অনুষ্ঠানটো ইতিমধ্যে মই কৈছোঁৱেই যে আমি কি কৰিবলৈ গৈছোঁ, আমাৰ কৃষকসকলক সেউজ গৃহৰ বিষয়ে পুংখানুপুংখভাৱে জনাব আমি চেষ্টা কৰিম, নহয় বাৰু? তেতিয়াহ'লে পোনপ্ৰথমেই আহোঁ যে প্ৰথম যদি আমি ভাবোঁ যে সেউজ গৃহ, মই কৈছোঁ যে ঘৰ সাজি কৃষি কৰা, বিভিন্ন ধৰণৰ কৃষিৰ পদ্ধতি থাকে, আমাৰ কৃষকসকলে খুব ভালকৈয়ে জানে, কিন্তু তথাপিও আমি তেখেতসকলৰ ধাৰণাবিলাক যাতে আৰু বেছি সুস্পষ্ট হয় তাৰ কাৰণে আমি এই ধৰণৰ কিছুমান বিষয় সদায় বাছি লওঁ। এতিয়া আপুনি পোনপ্ৰথমে আমাক জনাওক যে সেউজ গৃহটো কি বস্তু আৰু আমি ইয়াক কিয় ব্যৱহাৰ কৰোঁ বা কেতিয়াৰ পৰা ব্যৱহাৰ হৈছে।
1: ধন্যবাদ। সেউজ গৃহ বুলি ক'বলৈ যাওঁতে, সেউজ গৃহটো বহুত তেনেকুৱা একো ডাঙৰ বিষয় নহয়, একদম সহজ। আমি যোনটো পলিথিন ব্যৱহাৰ কৰি পেলাই আমি মানে এটা ষ্ট্ৰাকচাৰ বনাই পেলাই যোনটো খেতি কৰিবৰ কাৰণে যোনটো ঘৰ ব্যৱহাৰ কৰোঁ সেইটো হৈছে সেউজ গৃহ। আৰু সেউজ গৃহ বুলি কওঁতে তাতে দুটা কনচেপ্ট থাকে, এটা হৈছে আপোনাৰ যোনটো স্বাভাৱিকভাৱে বতাহ চলাচল কৰিব পৰা এটা, সেইটো এটা প্ৰকাৰৰ সেইটো এটা পলি হাউচ থাকে। আৰু দ্বিতীয়টো হৈছে কি, জলবায়ু নিয়ন্ত্ৰিত যোনটো পৰিৱেশ থাকে, যোনটো আপোনাৰ কোৱা হয় ক্লাইমেট কণ্ট্ৰল ছিষ্টেমৰ এটা পলি হাউচ থাকে। আৰু অসম বা ভাৰতবৰ্ষত যোনটো দেখা যায় সেইটো হৈছে আপোনাৰ যোনটো নেচাৰেলি ভেণ্টিলেটেড পলি হাউচ, মানে স্বাভাৱিক বতাহ চলাচল কৰি থকা পলি হাউচটোৰ প্ৰচলনটো বেছি হয়। আৰু ইয়াৰ যদি আমি প্ৰকাৰ হিচাপে ক'বলৈ যাওঁ তেতিয়াহ'লে আমি 5 বা 6 প্ৰকাৰৰ তেনেকুৱা আমি পলি হাউচ পাব পাৰোঁ। আৰু আমি প্ৰথমতে দুটা কথা ক'লোঁ যে স্বাভাৱিক যোনটো এটা সেইটো এটা হয়, আৰু দ্বিতীয়টো হৈছে আপোনাৰ
0: যিটো স্বাভাৱিক সেইটোত চাৰিওফালটো বন্ধ নাথাকে,
1: সেইটো মানে বতাহ চলাচল কৰি থাকিব পাৰে। আৰু যোনটো ক্লাইমেট কণ্ট্ৰলৰ যোনটো ব্যৱস্থা থাকে সেইটোত বন্ধ পূৰা সম্পূৰ্ণ আবদ্ধ অৱস্থাত মানে খেতিটো কৰা হয়।
0: আৰু তাত যিবিলাক বতাহ বা এনেকুৱা প্ৰয়োজনীয় যিখিনি কথা সেইখিনি আমি বেলেগ ধৰণেৰে যোগান ধৰিব লাগে,
1: বেলেগ ধৰণে তাতে কুলিং পেড থাকে।
0: হয় হয়,
1: কুলিং পেড থাকে, তাৰপিছতে আপোনাৰ এক্সজষ্ট ফেন থাকে যোনটো আপোনাৰ পূৰা কণ্ট্ৰল এনভাইৰনমেণ্টত যোনটো কৰা হয়।
0: গতিকে সেইটো মানে আচলতে ক'ব গ'লে সেইটো বেছি অত্যাধুনিক, মানে
1: বেছি অত্যাধুনিক আৰু সেইটো খৰচী ব্যৱস্থা। আৰু যোনটো নেচাৰেলি কণ্ট্ৰলটো কম খৰচী ব্যৱস্থা, আৰু আমাৰ ইয়াতো একদম অসমতো ল' কষ্ট পলি হাউচটো ব্যৱস্থা কৰা হয়,
0: যিটো খুঁটাবিলাক
1: বাঁহৰ থাকে, সেইটো ল' কষ্ট পলি হাউচ, ধৰক খেতিয়কসকল উপকৃতও হৈছে অসমৰ ক্ষেত্ৰত। আৰু গোটেই যদি পলি হাউচৰ কনচেপ্টটো চোৱা যায়, আমাৰ যোনটো অফ ছিজন ফাৰ্মিং, অফ ছিজন ফাৰ্মিঙত আজি চাওক কৃষকসকলে উৎপাদনটো বৃদ্ধি হয় আৰু আয়টো, উৎপাদনটো বৃদ্ধি হোৱাৰ লগে লগে আয় বৃদ্ধি হয়। আৰু আয় বৃদ্ধি কৰিবৰ কাৰণে কৃষকসকলে কিন্তু যোনটো আমাৰ পলি হাউচৰ ছিষ্টেমটোলৈ যাব লাগিব। আৰু এই দুটা পদ্ধতিৰ উপৰিও এটা আছে ল' টানেল পলি হাউচ। ল' টানেল পলি হাউচটোৰ ক্ষেত্ৰত কি হয়, আপোনাৰ সেইটো চাপৰকৈ মাটিৰ পৰা ঠিক গছটো যোনটো খেতি কৰা হয় সেই খেতিটোৰ জাষ্ট ওপৰেদি এটা টানেল মানে সুৰংগ টাইপ ব্যৱস্থাৰে কৰা হয় আৰু আটাইতকৈ কম খৰচী হয় সেইটো। তাতে মানুহ তলত সোমাব নোৱাৰে, মানে জাষ্ট ধৰক বিলাহীয়ে কৰিছোঁ, বিলাহী খেতিৰ ওপৰত আপোনাৰ টানেল এটা বনাই পেলাই তাৰ ওপৰত পলিথিন দি পেলাই আমাৰ বৰষুণৰ পৰা ৰক্ষা কৰিব পৰা যায়, বা বতাহ ফ্ৰষ্ট যেতিয়া হয় তেতিয়াও সেইটো ব্যৱস্থাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ল' টানেল পলি হাউচটো আমি ব্যৱস্থা কৰিব পাৰোঁ। আৰু যদি আমি 4 নম্বৰত আলোচনা কৰিব বিচাৰোঁ, তেতিয়াহ'লে সেইটো আপোনাৰ ৱাক ইন টানেল, মানে তাতে আপোনাৰ টানেলটো বনাই পেলাই তাতে টানেলটোৰ তলতো মানুহ অহা যোৱা কৰি পেলাই খেতি বাতি কৰিব পাৰে, সেইটো কম খৰচী, কিন্তু আপোনাৰ ল' টানেলতকৈ ৱাক ইন টানেলত খৰচটো অকণ বেছি হয়। আৰু যদি আমি পঞ্চমতে কওঁ যোনটো শ্বেড নেট, এতিয়া মানুহৰ এটা কনচেপশ্যন কি থাকে যে পলি হাউচ বুলি ক'লে অকল এই শ্বেড নেটটোৰ কথাই বুজি পায়, যোনটো আমাৰ সেউজ গৃহ বুলি যোনটো আমি হেৰি কৰোঁ, তাতে পলি হাউচটো এটা বেলেগ হেৰি হয় আৰু শ্বেড নেটটো বেলেগ এটা হেৰি হয়। শ্বেড নেটটোৰ তাৰ উপকাৰিতাটো হৈছে কি, তাতে আমাৰ সূৰ্যৰ যোনটো পোহৰ, সূৰ্যৰ পোহৰটোক মানে নিয়ন্ত্ৰিত মাত্ৰা এটা
0: প্ৰখৰতাটো নিয়ন্ত্ৰণ
1: নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, আৰু বৰষুণৰ প্ৰৱণ মানে প্ৰাবল্যতা যোনটো থাকে সেইটো নিয়ন্ত্ৰণৰ কাৰণেহে শ্বেড নেটটো ব্যৱহাৰ কৰা হয়। কিন্তু পলি হাউচটো টোটেলি আপোনাৰ হেৰি হয়, বৰষুণ
0: নিৰাপদ
1: নিৰাপদ হয়।
0: মানে সাধাৰণতে আমাৰ ইয়াত যিবিলাক ধৰক জীৱ জন্তু আছে, যেনেকে ধৰক এই কেৰ্কেটুৱা হওক, বান্দৰ হওক বা শিয়াল হওক, এনেকুৱা যিবিলাক আমাক সততে অপকাৰ কৰি থকা যিবিলাক জীৱ জন্তু, সেইবিলাকেও কিন্তু সেই পলি হাউচ যদি সোমাই আহিবলৈ অসুবিধা পায়।
1: অসুবিধা পায় মানে যদি আপোনাৰ ভেণ্টিলেশ্যনৰ ব্যৱস্থাটো যোনটো খোলা মুক্ত যোনটো থাকে তাততো হেৰি হ'ব পাৰে, কিন্তু যোনটো আপোনাৰ পুৰা কম্পেক্ট হয়, কম্পেক্টটোত মানে সেই
0: আহিবই নোৱাৰে,
1: আহিবই নোৱাৰে, মানে পোক পৰুৱাৰ উপদ্ৰৱটো কম হয় বা বেমাৰ আজাৰৰ উপদ্ৰৱটো কম হয়। অকল খেতিয়কজনে যে পলি হাউচটো বনোৱাৰ ক্ষেত্ৰত প্ৰথমতে অৱশ্যে কষ্টিংটো অকণ বাঢ়ে, কিন্তু যদি আপুনি অভাৰঅল কষ্টিংটো মানে সেইটো চাবলৈ যায় তেতিয়াহ'লে কষ্টিংটো লং টাৰ্মত আপোনাৰ কমি যায়। কিয় কমি যায়, আপোনাৰ পোক পৰুৱাৰ উপদ্ৰৱৰ কাৰণে তাৰপৰা যদি আপুনি পৰিত্ৰাণ পায় তেতিয়াহ'লে আপোনাৰ কি হ'ব, তাতে আপোনাৰ সেই খৰচটো কমি গ'ল,
0: মানে ঔষধৰ
1: খৰচ কমি গ'ল, বেমাৰ আজাৰৰ খৰচ কমি গ'ল, যোনটো আপুনি ঔষধত খৰচ কৰিবলগীয়া আছিল সেই খৰচটো কমি যোৱাৰ ফলত কি হয়, আল্টিমেটলি কৃষকজন উপকৃতহে হয় যদি লং টাৰ্মত চাবলৈ যায়। আৰু দ্বিতীয় কথা, যেতিয়া আপুনি অফ ছিজন ভেজিটেবলছে কৰিলে, ধৰক এতিয়া কেপচিকাম কৰিলে, তিয়ঁহ কৰিলে, বিলাহী কৰিলে, তেতিয়া কি হয়, অফ ছিজনত বস্তুটোৰ দামটো বেছি হয়,
0: দুগুণ হৈ যায়, বেছি হয়,
1: বেছি হয়। এতিয়া ধৰক আপোনাৰ 2 টকা বিলাহীটো 5 টকা বিলাহীটো যেতিয়া 80 টকাত বিক্ৰী কৰিব, আলটিমেটলি কিমান, প্ৰায়
0: 16 গুণ
1: বেছিকে পাব ন, গতিকে সেইটো ক্ষেত্ৰৰ যদি চাবলৈ যায় কৃষকসকল উপকৃতহে হয় পলি হাউচত খেতি কৰিলে, কিন্তু তাৰ বাবে প্ৰথম কষ্টিংটো অকণ বেছি হ'ব পাৰে।
0: আৰু আৰু কিবা ধৰণ আছে নেকি,
1: আৰু আৰু ধৰণ আছে, ধৰক এতিয়া আপোনাৰ আমাৰ এইটো ধৰক বাণিজ্যিকভাৱে যোনটো খেতি কৰা হয়, আজি আপোনাৰ অসমত মই সেইটো দেখা নাই, তেনেকুৱা ক'ৰবাত যদি কৰিছে দেখা নাই, কিন্তু আপুনি যদি অসমৰ বাহিৰত যাবলৈ যায়, এতিয়া ডালিম খেতি, ডালিম খেতি পলি হাউচৰ তলত কৰিছে আপোনাৰ গুজৰাটত চাবলৈ যদি যায়, সেইটো হৈছে আপোনাৰ ফাৰো টানেল মেথড বুলি কয়। ফাৰো টানেল মেথডত কি হয়, বহুত পলি হাউচ থাকে একেলগে, একেলগে বহুত পলি হাউচ থাকে, তাতে কি হয় আপোনাৰ ধুমুহা বতাহ বা আপোনাৰ বৰষুণৰ হেৰি প্ৰভাৱৰ পৰা মুক্ত পাবৰ কাৰণে ফাটি যায়, মানে হেৰি হোৱাৰ সময়ত আপোনাৰ ডালিমটো ফাটি যায়, ফাটি গ'লে কৃষকসকলৰ লষ্ট হয়। কিন্তু যেতিয়া তেখেতসকলে এই ফাৰো টানেল মেথডৰ পলি হাউচ দি পেলাই খেতি কৰিবলৈ লৈছে, আজিকালি আপুনি চাওক চবতে আমাৰ অসমৰ যোনবিলাক ফলৰ দোকান চাওক, ফলৰ দোকানত ফলবিলাক ক'ৰ পৰা আহিছে, চব বাহিৰৰ পৰাই আহি আছে, আৰু বাহিৰত সেই তেনেকৈ আপোনাৰ ফাৰো টানেল মেথডৰ যোনটো পলি হাউচ, সেই পলি হাউচত খেতি কৰি পেলাই আমাৰ অসমৰ বা ভাৰতৰ বিভিন্ন ৰাজ্যলৈ কৃষকসকলে তেখেতসকলৰ উৎপাদনবিলাক পঠাই আছে। আৰু যদি ফুলৰ খেতি চাবলৈ যায়, ফুলৰ খেতিৰ ক্ষেত্ৰত জাৰবেৰা হওক বা তেনেকুৱা আপোনাৰ মেৰিগল্ড হওক, আপোনাৰ অফ ছিজনত যোনটো খেতি হয় সেইটো আপোনাৰ পলি হাউচৰ তলতেই হয়। মই যদি নগাঁৱৰ প্ৰেক্ষাপটত ক'বলৈ যাওঁ, আমাৰ যোনখন ফুলৰ বজাৰ আছে আপোনাৰ হবগাঁৱত, আমাৰ এতিয়া হয়তো 2 এজন কৃষকে পলি হাউচৰ তলত খেতি কৰি পেলাই বা ফুলৰ যোগানটো ধৰিছে, কিন্তু বাকী মেক্সিমাম আপোনাৰ গোলাপটো কওক, গোলাপ হেচবটো পলি হাউচৰ
0: তলত, পলি হাউচত। আৰু আমি সেই কৃষকসকলৰ লগতো কথা পাতিছোঁ যিসকলে আমাৰ নগাঁৱৰ বজাৰখনত যোগান ধৰে, তেওঁলোকে কৈছে যে আমি ইয়াত গোলাপ কৰিব নোৱাৰাৰ প্ৰধান অন্তৰায়টোৱেই হৈছে যে আমাৰ পলি হাউচ নাই, তেওঁলোকৰ সিমান ডাঙৰ পলি হাউচ নাই যে তেওঁলোকে গোলাপ কৰিব পাৰিব, গতিকে তেওঁলোকে গোলাপ নোহোৱাকৈ কেৱল মাত্ৰ নাৰ্জিটো, যিটো মেৰিগল্ড বুলি আমি কওঁ, সেইটো কৰে। আৰু গোলাপ কৰি পেলাই তেওঁলোকে সেই অসুবিধাটো পাইছে যে আমি ইয়াত যদি মুকলিভাৱে গোলাপটো কৰোঁ, গোলাপটোৰ পাহিটো বেছি মুকল খাই যায় আৰু সোনকালে নষ্ট হৈ যায়, সেই যিটো সুন্দৰ হৈ থুপ খাই থকা, যিটো বান্ধ খাই থকাৰ, যিটো কেৰেপা খাই থকা, যিটো ব্যৱস্থা মানে থাকে, যিটো সেই বস্তুটো তেওঁলোকে বোলে পলি হাউচত কৰিলেহে হয়, সেইবুলি আমাক সেই কৃষকসকলে কিন্তু জনাইছে।
1: পলি হাউচত প্রথম কথাটো হৈছে আপোনাৰ, আপুনি গোটেইটো মই অলপ আগত উল্লেখ কৰিছোঁ, এইটো প্ৰথম আপোনাৰ ছানলাইটটো যদি আপোনাৰ কণ্ট্ৰল কৰিব পৰা যায়, আপোনাৰ বৰষুণৰ সেইটো যদি কণ্ট্ৰল কৰিব পৰা যায়, পানীৰ সেইটো যদি কণ্ট্ৰল কৰিব পৰা যায়। পলি হাউচৰ লগত আৰু এটা বিষয় সংযুক্ত হৈ আছে, সেই কথাটো এতিয়া যদি নকওঁ পিছত পাহৰি যোৱা যাব, সেইকাৰণে কৈ থওঁ।

0: সেইটো হৈছে পানী যোগানৰ যোনটো ব্যৱস্থা, কাৰণ তাত আপোনাৰ নেচাৰেলি পানীটো নাপাব যিহেতু ওপৰটো আপোনাৰ পুৰা কাভাৰ্ড আপ হৈ থাকে, গতিকে তাতে আপোনাৰ আটাইতকৈ উপযুক্ত পানী যোগানৰ ব্যৱস্থাটো হৈছে ড্ৰিপ ইৰিগেশ্যন। আৰু যিসকলে পানী পৰাৰ ব্যৱস্থাটো, যিসকলে অসমৰ বাহিৰত যিসকলে ফুলৰ খেতি কৰি আছে বা খেতিয়ক আছে, তেখেতসকলে কিন্তু সেই ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থাটো ৰাখি থৈছে। আৰু ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থাটো ৰখাৰ ফলত কি হৈছে, তেখেতসকলে কণ্ট্ৰল কৰিব পৰা যায় যে মোৰ ইমান সময়ত মই ফুলটো কাটিলে পাহিটো এনেকুৱা, আপুনি যোনটো ক'লে যে পাহাটি মুকল খাই নোযোৱাৰ ব্যৱস্থাটো হ'ব, সেই গোটেই সম্পূৰ্ণ এটা কণ্ট্ৰল এনভাইৰনমেণ্ট এটা তাতে ক্ৰিয়েট কৰিব পাৰে। কিন্তু আপুনি যদি বাহিৰত কৰে তাতে আপোনাৰ সেই কণ্ট্ৰলটো যিমানটো পৰিমাণে আপুনি পানী দিব লাগে বা যিমানটো পৰিমাণে আপোনাৰ ছানলাইট পাব লাগে সেই ব্যৱস্থাটো আপোনাৰ কণ্ট্ৰল ব্যৱস্থাটো নাথাকে, ফলত কৃষকসকলে যোনটো মানে অভাৱ অনুভৱ কৰি আছে সেই অভাৱটো একমাত্ৰ উপায়টো তাৰ চলিউশ্যনটো হৈছে পলি হাউচ। আৰু সেই পলি হাউচটো পাবলৈ আমাৰ বিভাগীয়ভাৱেতো যোগান ধৰি আছে, ধৰক MIDS বুলি এখন আঁচনি আছে, হৰ্টিকালচাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হৰ্টিকালচাৰ যোনটো উইং আছে তাতে MIDHৰ আণ্ডাৰত আপোনাৰ আৰু HMNH বুলি দুখন আঁচনি আছে, এই দুখন আঁচনিৰ জৰিয়তে কৃষকসকলে পলি হাউচ পাবৰ কাৰণে মানে যোগাযোগ কৰিব পাৰে তেখেতসকলে কৃষি বিভাগৰ লগত।
1: হয় হয়, গতিকে এই যিখিনি পলি হাউচৰ প্ৰকাৰ আছে এই প্ৰকাৰবিলাকৰ ভিতৰত যদি আমি এটা পলি হাউচ কৰি ল'ব পাৰোঁ, সেইটো আমাৰ কোনটো ক্ৰপ আমি কৰিম সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যে আমি আপুনি ক'লে যে যদি ধৰক বিলাহীৰ দৰে চাপৰ জাতৰ আমি খেতি কৰিবলগীয়া হয় তেতিয়াহ'লে সেই সুৰংগ পদ্ধতিত আমি কৰিব পাৰোঁ, হয়নে? আৰু কেতিয়াবা কিছুমান শস্যৰ কাৰণে হয়তো আপুনি যিটো অ'পেন ছিষ্টেমত কৰিব গ'লে যিটোত বতাহটো চলাচল কৰি থাকিব পাৰে। সাধাৰণতে আমি দেখোঁ যে আমি যিবোৰ পলি হাউচ আমাৰ ইয়াত দেখি আছোঁ সেইবোৰ দেখিছিলোঁ যে ওপৰখন যদিও বেকা কাৰ্ব তথাপিও তাত কি হয় এখন ছাল আৰু ইখন ছাল লগ নালাগে, মাজত অকণমান গেপ থাকে নহয়নে বাৰু? সেইটোৱে বোধ কৰোঁ বতাহ চলাচল
0: মানে কি হয় আপোনাৰ পলি হাউচত কি হয় পুৰা কণ্ট্ৰল যোনটো নহয়, মানে কণ্ট্ৰল এনভাইৰনমেণ্ট যোনটো নহয়,
1: যিটো নহয়
0: যোনটো আপোনাৰ মানে
1: আবদ্ধ পদ্ধতিৰ যিটো নহয়,
0: তাতে কি হয় যেতিয়া আপোনাৰ ৰ'দৰ প্ৰখৰতাটো বাঢ়িব তাতে বতাহটো গৰম হয় ভিতৰত, পলি হাউচৰ ভিতৰত বৃহৎ গৰম হয়,
1: গৰম হ'ব, গৰম হোৱাৰ লগে লগে পলিথিন আছে,
0: অঁ পলিথিন আছে, গৰম হোৱাৰ লগে লগে কি হয় যোনটো পাতল বতাহটো ওপৰলৈ গুচি যায় গৰম বতাহটো,
1: হয়
0: যদি মাজত সেই গেপটো নাথাকে তেতিয়াহ'লে কি হ'ব তাতে টেম্পাৰেচাৰটো বাঢ়ি যাব, টেম্পাৰেচাৰটো যদি বাঢ়ি যায় তেতিয়া কি হ'ব আপোনাৰ খেতিটো নষ্ট হোৱাৰ চান্স থাকে। সেইকাৰণে সেই পদ্ধতিটো তেনেকেই বনোৱা হয় যে মাজত সেই গেপটো দিয়া যায় যাতে গৰম বতাহটো ওপৰলৈ ওলাই গুচি যায়,
1: ওলাই গুচি যায়,
0: সেইটো গৰমৰ দিনৰ ক্ষেত্ৰত। কিন্তু ঠাণ্ডা দিনৰ ক্ষেত্ৰত আকৌ কি কৰা হয় যদি আপোনাৰ অফ ছিজন কৰা হয় তেতিয়াহ'লে সেইটো আকৌ বন্ধ কৰি দিয়া যায়,
1: বন্ধ কৰি দিয়া যায় মানে সেইটো ব্যৱস্থাটো তাত থাকেই,
0: থাকে, বন্ধ কৰি দিলে কি হয় তাতে টেম্পাৰেচাৰটো ৰাইজ কৰে, ফলত আপোনাৰ গৰম দিনত যোনটো পাচলি বা গৰম দিনৰ যোনটো শাক আপুনি ঠাণ্ডা দিনত কৰিব লগা হয় বা ঠাণ্ডা দিনৰ যোনটো শাক গৰম দিনত কৰিব লগা হয় তেতিয়া সেই এনভাইৰনমেণ্টটো আওপকীয়াকৈ কণ্ট্ৰল হৈ থাকে,
1: কণ্ট্ৰল হৈ থাকে। গতিকে এটা যদি পলি হাউচ আমি সাজিবলগীয়া হয় তেতিয়াহ'লে প্ৰথম প্ৰথম আমি ভাবিব লাগিব যে আমি তাত কোনটো খেতি কৰিম,
0: কোনটো খেতি কৰিম, খেতি কোনটো কৰিম সেইটোৰ ওপৰত কৃষকজনে প্ৰথমতে মানে প্ৰথম হৈছে প্লেনিং, তাৰপিছত এক্সিকিউশ্যন। প্লেনিংটো যদি সঠিকভাৱে হয় এক্সিকিউশ্যনটো সঠিকভাৱে হ'ব, আৰু এক্সিকিউশ্যনটো যেতিয়া সঠিকভাৱে হ'ব তেতিয়া উৎপাদনটো ভালকৈ পাব, আৰু উৎপাদনটো ভাল হ'লেহে কৃষকৰ হাতলৈ দুপইচা আহিব,
1: দুপইচা আহিব। কাৰণ এইটো যিহেতু আপুনি কথাটো উনুকিয়াইছে যে এইটো এটা অকণমান খৰচী কথাও, কিন্তু ঘৰ এটা সাজি উলিওৱাটো খৰচী কথা, গতিকে সেই ঘৰটো আমি এনেকুৱাকৈ সাজিব লাগিব যাতে আমাৰ যিটো কৰিবলগীয়া খেতি সেই খেতিটোৰ কাৰণে মিল খায়,
0: মিল
1: খায়। আৰু আৰু এটা কথা তাৰ লগতে হয়তো জানিবলগীয়া আছে, সেইটো আপুনি ক'ব যে আমি এই যিবিলাক পলিথিনবিলাক থাকে সেই পলিথিনবিলাকৰ কিন্তু এটা এটা জোখ থাকে, গতিকে সেই নিৰ্দিষ্ট জোখটোৰ ঘৰটো হ'ব লাগিব। ধৰি ল'লোঁ 10 ফুটি পলিথিন পায়, আমি যদি ভাবি ল'লোঁ 15 ফুটি ঘৰ বনাম তেতিয়াহ্লে আমাৰ কিন্তু 10x20 হ'ব, সেই 5 ফুট কিন্তু আমাৰ ক্ষতি হ'ব,
0: 5 ফুট ক্ষতি মানে নহয় সেইটো আপুনি জোৰা লগাব পাৰিব, কিন্তু তাতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে কিমান মাইক্ৰনৰ পলিথিন আমি ব্যৱহাৰ,
1: কিমান মাইক তাৰমানে কিমান ডাঠ,
0: কিমান ডাঠ। আমাৰ জেনেৰেলি যোনটো পাৰ্মিচেবল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত বা এগ্ৰিকালচাৰৰ লগত ৰিলেটেড হৈছে 200 মাইক্ৰন, মিনিমাম 200 মাইক্ৰনৰ
1: মিনিমাম
0: হয় মানে 600 গেজৰ যোনটো হেৰি 600 গেজৰ, এই 200 মাইক্ৰনৰ যোনটো পলিথিন সেই পলিথিনটোৱে আপোনাৰ যোনটো তাতে সূৰ্য ৰশ্মি পৰিব সেইটো ৱেল ডিষ্ট্ৰিবিউট কৰিব পাৰে, মানে ধুনীয়াকৈ মানে ভগাই দিব পাৰে, ফলত কি হয়
1: ইউভি পলিথিন বুলি কয় নেকি,
0: ইউভি প্ৰটেক্টিভ হেৰি হয়, ইউভি আপোনাৰ ষ্টেবিলাইজ পলিথিন বুলি কয়, কিন্তু মাইক্ৰনটো মিনিমাম 200 মাইক্ৰন হ'ব লাগিব, কিন্তু আপোনাৰ দীঘল বা বহল ব্যৱস্থাটোৰ লগত তেনেকুৱা হেৰি নাই, সেইটো মিলাব পৰা যায় যে ইমান আপুনি সেইটো যেতিয়া কাষ্টমাইজ কৰিব, মানে আপোনাৰ যিমান হিচাপে আপুনি ঘৰটো বনাব সেই ঘৰটো হিচাপে আপুনি পিছত সেইটো মিলাই ল'ব পৰা যায়।
1: মানে সেই ধৰণে ধৰক এটা জোখ এটা আমি বজাৰত পাব পাৰোঁ,
0: পাব পাৰোঁ।
1: গতিকে সেই কথাকেইটা আমি মনত ৰাখিব লাগিব। অঁ, আৰু তাৰপিছত কথাটো হ'ল আমি খেতিটো কৰিলোঁ, খেতিটো কৰোঁতে যি যি খেতি কৰিম সেই ধৰণে আমি পলি হাউচটো গঠন কৰি লওঁ। আৰু যদিহে আমাৰ ইয়াত ধৰক আমি কিমান দিন আমি এই পলি হাউচটো ৰাখিম,
0: কিমান দিন, সেইটো এটা খুব ধুনীয়া প্ৰশ্ন। আপোনাৰ এটা পলি হাউচে আপোনাৰ এখন পলিথিন চিটে আপোনাৰ, মই যোনটো 200 মাইক্ৰনৰ কথা ক'লোঁ, সেইটো আপোনাৰ 3-5 বছৰলৈকে ধুনীয়াকৈ চলি যায়। 5 বছৰ পিছত পলিথিনখন ক'ৰবাত হয়তো
1: পৰিব
0: পাৰে, আৰু কি হয় তাৰে ওপৰত আপোনাৰ কেতিয়াবা শেলৈ পৰি যায়। শেলৈ পৰি যোৱাৰ ফলত কি হয়, আপোনাৰ যিমান পৰিমাণে পোহৰটো অহা যোৱা কৰিব লাগে সেই পোহৰটোৰ সেইটো জ্বতি পৰি যায়। ফলত 4-5 বছৰ পিছত পলিথিনখন চেঞ্জ কৰিব লাগে। আৰু যদি ধৰক আপোনাৰ ল' কষ্ট পলি হাউচৰ কথা যোনটো কথা কৈছিলোঁ, বাঁহেৰে বনোৱা সেই পলি হাউচৰ ক্ষেত্ৰত আপোনাৰ এনেও 5 বছৰ পিছত বাঁহটো নষ্ট হ'ব, আপুনি আকৌ নতুনকৈ এটা ষ্ট্ৰাকচাৰ বনাব পাৰিব। কিন্তু যদি পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰত যায় তেতিয়াহ'লে কিন্তু পলিথিনখন আপুনি 4-5 বছৰ পিছত পলিথিনখন সলাব লাগিব। ষ্ট্ৰাকচাৰটো থাকিব কিন্তু পলিথিনখন সলাব লাগিব। আমাৰ যোনটো অসমৰ প্ৰেক্ষাপটত মই এটা কথা যদি ক'বলৈ যাওঁ, ল' কষ্ট পলি হাউচটো পাৰ স্কুৱাৰ মিটাৰত যদি আমি চাবলৈ যাওঁ, বাঁহৰ যোনটো হেৰি বনোৱা হয় সেইটোত আপোনাৰ 600-800 টকা খৰচ হয় পাৰ স্কুৱাৰ মিটাৰ। আৰু নেচাৰেলি ভেণ্টিলেটেড পলি হাউচ যোনটো, সেইটোত আপুনি যোনটো লোহাৰ ফ্ৰেমৰ বা হেৰিয়ৰ কথা কৈছে, তাতে আপোনাৰ 800-1100 টকা খৰচ হয় পাৰ স্কুৱাৰ মিটাৰ।
1: আৰু
0: যোনটো হয় আৰু যোনটো টোটেলি মানে হেৰি কৰা হয় ফুল্লি অট'মেটেড যোনটো হেৰি হয় সেইটো পাৰ স্কুৱাৰ মিটাৰ যোনটো হাইটেক, হাইটেকৰ আকৌ তাতো দুটা আছে, এটা ফেন আৰু পেড থকা হেৰি আৰু এটা হাইটেক আছে। হাইটেকটোত আপোনাৰ টোটেলি আপোনাৰ কণ্ট্ৰল এনভাইৰনমেণ্ট হয়। এই যোনটো ফেন থকা হেৰি সেইটো 1500-2500 টকা খৰচ হয় ফেন থকাটোত, ফেন পেড থকাটো। আৰু ফুল্লি অট'মেটেড যোনটো সেইটো তাৰ পাৰ স্কুৱাৰ মিটাৰ 3000-4000 টকা খৰচ হয়।
1: হয়, মানে সেইটো ধৰক চেন্সৰৰ পৰা আদি কৰি
0: চব থাকিব, চেন্সৰ আপোনাৰ পানী দিয়াৰ ব্যৱস্থা,
1: অট'মেটিক পানী পাব বা লাইটৰো যদি
0: প্ৰয়োজন হয় সেইটো অট'মেটিক হেৰি হ'ব, টোটেলি অট'মেটিক যোনটো হেৰি সেইটো আপোনাৰ পাৰ স্কুৱাৰ মিটাৰ 3-4000 টকা খৰচ হ'ব।
1: হয়, গতিকে আমাৰ কৃষকসকলৰ কাৰণে আমি এই ধৰণৰ এটা চিন্তা এটা আজি লৈ আহিলোঁ যে আমাৰ সেউজ গৃহৰ জৰিয়তে আমি আমাৰ কৰা কামখিনি বেছি সুন্দৰ কৰি তুলিব পাৰোঁ আৰু ইয়াত আমি আয় বৃদ্ধি কৰিব পাৰোঁ। আৰু তাৰ লগে লগে যদি আমি আমাৰ সেই কৃষিজাত সামগ্ৰীবোৰৰ যদি ভেলু এডিশ্যন কৰিব পাৰোঁ, মানে মূল্য সংযোজন কৰিব পাৰোঁ, তেতিয়াহ'লে তাৰ পৰা হোৱা লাভ বহুগুণ বৃদ্ধি পায়। এই কথাখিনিৰ কাৰণে আমাৰ এটা চিন্তা লাগিব আৰু যিটো টেকন'লজি, সেই টেকন'লজিটো লাগিব, সেইটো শিকি ল'ব লাগিব আৰু শিকি যদি তাক আমি কাৰ্যত প্ৰয়োগ কৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ লাভ বাঢ়ি যাব আৰু আমি খেতিয়ক হিচাপে সগৌৰৱে মানে জীয়াই থাকিব পাৰিম। গতিকে পুনৰবাৰ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ কৰ্মব্যস্ততাৰ মাজতে আমাৰ ইয়ালৈ আহিল, আমাৰ লগত এই কথাখিনি পাতিলে, আমাৰ কৃষকসকলক শ্ৰোতাসকলক এই কথাখিনি শুনাব পৰাকৈ আপোনাৰ পৰা সমল পালোঁ, সেয়েহে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আকৌ আগলৈ এই ধৰণে লগ পোৱাৰ কথা মনত ৰাখি আজিলৈ আমাৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ,
0: ধন্যবাদ মোকো নিমন্ত্ৰণ জনোৱাৰ বাবে। আজি আপোনালোকৰ জৰিয়তে কৃষকসকলৰ মাজত মোৰ মনৰ অভিব্যক্তিখিনি প্ৰকাশ কৰিবৰ কাৰণে যিখিনি সুবিধা দিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ,
1: নমস্কাৰ। শ্ৰোতাই সেউজ গৃহৰ সম্পৰ্কে কৰা আলোচনাটি শুনিলে। এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুজন হ'ল কঠীয়াতলী জুমুৰমূৰৰ আবুল বৰা। তেখেতৰ লগত হোৱা কথা বতৰাত ভাগ লৈছে আমাৰ প্ৰতিনিধি ইনুমণি মহন্তই।
2: প্ৰিয় কৃষক বন্ধু, আমি আজি উপস্থিত হৈছোঁহি কঠীয়াতলীৰ জুমুৰমূৰ অঞ্চলত। ইয়াত আমি এজন কৃষকৰ চোতালত এইমাত্ৰ আহি পাইছোঁ। তেখেতে চোতালতে, চোতাল বুলিয়ে ক'ব পাৰি, তাতেই তেখেতে দুয়োফালে ভাতকেৰেলা লগাই দিছে, হয়নে দাদা? এই যে ভাতকেৰেলা ইমানখিনি লগাইছে, আপুনি ইয়াৰ যিটো আলু, এইটো ক'ৰ পৰা সংগ্ৰহ কৰিছিলে?
3: এই বীজটো এজন মানুহ কৃষকৰ পৰা মই উঠাবলৈ বীজটো অনা হৈছিলে।
2: হয়,
3: আনি পেলাই মই ইয়াত নতুনকৈ খেতি কৰিছিলোঁ, আজি 4 বছৰ হৈছে।
2: মানে প্ৰতি বছৰে আপুনি খেতিটো কৰি থাকে?
3: প্ৰতি বছৰে কৰোঁ মই
2: ভাতকেৰেলা
3: খেতি কৰোঁ।
2: হয় হয়। ইয়াৰ যিখিনি মাটি, মানে মাটিটো তৈয়াৰ কৰি লৈছিলে, কি ধৰণে কি কি সাৰ দিছিলে প্ৰস্তুত কৰোঁতে, মাটিৰ প্ৰস্তুতিটো কেনেকৈ
3: প্ৰস্তুতি কৰোঁতে? প্ৰথমে মই চূণ ছটিয়াই লৈছোঁ প্ৰায় 25-30 কেজিমান, তাৰপিছত হাল মাৰি চহাই ধুনীয়াকৈ থৈ দিছোঁ। কিছু এমাহৰ পিছত মই গোবৰ সাৰ বেছি প্ৰয়োগ কৰোঁ। গোবৰ পাৰ্য মানে মই এবাৰ 3 গাড়ী গোবৰ দিয়া হৈছে, 3 ট্ৰেক্টৰ মাটি, আপোনাৰ 2 কঠা 2.5 কঠামান হ'ব মাটি। এইখিনিতে গোবৰ 3 গাড়ী দি মই খেতি কৰিছোঁ। আৰু এতিয়া এই মাটিটো মানে খুব আলতীয়া মাটি, সেইটো কাৰণে মানে গোবৰ পৰিমাণটো বেছি দিবলগীয়া হৈছে। আৰু সাৰ জাতিটো খুব কম দিওঁ মই, যেনে চুপাৰটো দিওঁ, তাৰপিছত পটাছ দিওঁ, বাকী অন্যান্য সাৰবিলাক খুব কম পৰিমাণে 2-1 কেজিকৈ মাৰোঁ মানে কঠাত।
2: হয়,
3: গোবৰ সাৰটো মানে বেছি প্ৰয়োগ কৰোঁ,
2: গোবৰটো বেছিকৈ দিয়ে। হয়, এই যে যিখিনি ভাতকেৰেলা আপুনি এবছৰতে লগাই দিলেতো হৈ যায়, প্ৰতি বছৰে উঠি যায়,
3: এবছৰ লগালে আপোনাৰ প্ৰতি বছৰে সেই আলু ৰৈ যায়,
2: ৰৈ যায়। হয়, গতিকে একো অসুবিধা নহয়,
3: এবছৰ লগোৱাৰ পিছত আপুনি 3 বছৰলৈকে কণ্টিনিউ কৰিব পাৰিব। 3 বছৰ মূৰত আকৌ আপুনি পুনৰ উভলি দিব লাগিব, উভলি পেলাই হাল মাৰি আকৌ চূণ ছটিয়াই তাৰপিছত গোবৰ দি তাৰপিছত আকৌ বীজটো আকৌ ৰোপণ কৰিব লাগিব।
2: হয়, আপোনাৰ যিহেতুকে আপুনি 4 বছৰ এই খেতিটোৰ লগত জড়িত হৈ আছে, কেনেকুৱা লাভালাভ?
3: লাভালাভ ভাল।
2: হয়,
3: আপোনাৰ মই 2.5 কঠা মাটিত 125,000-125,000 বিক্ৰী কৰোঁ।
2: হয়, আৰু ইয়াৰ যিখিনি চাং এবাৰ নতুনকৈ সলাইছে নেকি?
3: এবাৰ নতুনকৈ বনাইছোঁ,
2: সলাইছোঁ। আগৰ চাংকেইখন অকণমান
3: বেয়া হৈ গৈছিলে,
2: এতিয়া এই 3 বছৰ গুচি যাব?
3: 3 বছৰ যাবগৈ।
2: হয় হয়,
3: 3 বছৰ মূৰত যিটো বেয়া হয় সেই 2 এটা কামি সলাই দিওঁ, বাকী এইখিনি কামিয়ে চলি যায়। খুঁটা যিবিলাক বেয়া হয় সেইবিলাক প্ৰতি বছৰে সলাবলগীয়া হয়, কাৰণ এবাৰ মই খুঁটা চব জাতি বাঁহৰ খুঁটা দিছোঁ, জাতি বা ভলুকা বাঁহৰ খুঁটা, গোটেই 2 বছৰ চকুমুদিয়ে যাব খুঁটা। 2 বছৰৰ পিছত নেক্সট 1 বছৰ কাৰণে আকৌ খুঁটা প্ৰয়োগ কৰিব লাগিব নতুন।
2: এই গছবিলাকত পানী কিবা দিব লাগে নেকি? পানী কিমান দিব লাগে?
3: বৰষুণ নহ'লে পানী দিব লাগে,
2: পানী দিয়া ব্যৱস্থা?
3: পানী দিয়া ব্যৱস্থা মই সেই মটৰ ফিটিং হৈ আছে, এনে পাইপ আছে, এইবিলাক পাইপ লাগি আছে,
2: পাইপ দি পেলাই দি দিয়ে,
3: পানী দিওঁ।
2: হয়, আৰু ভাতকেৰেলাৰ গছৰ মাজত কিবা হালধীয়া এটা ওলমাই থৈছে, এইটো কি?
3: এইটো আপোনাৰ হেৰি পোক মৰিবৰ কাৰণে।
2: কি দিছে তাত?
3: তাত এটা মেডিচিন আছে, বিস্কুট এটা আছে, সেই বিস্কুটৰ গোন্ধত মানে পোকবিলাক আহি পেলাই, বৰলৰ পোক যিটো সেইটো আহি মানে তাত সোমাই যায়, সোমাই সি মৃত্যুমুখত পৰে।
2: এইটো ক'ত কিনিব পায়?
3: সেইটো আপোনাৰ হেৰি সাৰ দোকানত পোৱা যায়।
2: এইটো ওলমাই থ'লে হ'ল?
3: ওলমাই থ'লে হ'ল,
2: তেতিয়া পোকে অনিষ্ট নকৰে,
3: পোকে মানে এই বৰলা পোকটো নাহে। এনেই পোক মৰা এনেই বেলেগ ঔষধ মেডিচিন দিবলগীয়া হয়, এইটো বৰলা পোকৰ কাৰণে। বৰলা পোকে আপোনাৰ ভাতকেৰেলাটো কলিতে পৰি বিন্ধি দিয়ে, তাৰ লগত এইখিনি বেয়া হৈ যায়।
2: কিছুমান ভাতকেৰেলা ডাঙৰ হ'বই নাপায়, মোজোৰা পৰি
3: আহে,
2: সেইটো তেতিয়া নহয় আৰু, এইটো নিবাৰণ হয় আপোনাৰ?
3: নিবাৰণ হয়।
2: হয়, এতিয়া আপোনাৰ ভাতকেৰেলা ফুলি আছে ন?
3: ফুলি আছে।
2: লাগিছে নেকি?
3: লাগিছে, আজি 2য় দিন বিক্ৰী কৰিছোঁ।
2: কেনেকৈ কেজি?
3: কেজি 30 টকা।
2: হয় হয়, বৰ সুন্দৰ। এই ভাতকেৰেলাখিনি আপুনি বিক্ৰী কৰিবলৈ ক'ৰবালৈ যাব লাগে নে কি?
3: ইয়াৰ পৰা ইঘামাইলত যাওঁ, ইঘামাইলত এখন মাৰ্কেট হয়,
2: হয়
3: ৰাতিপুৱা 5টা বজাৰ পৰা মানে 7টা বজালৈকে মাৰ্কেটখন থাকে, তাৰপিছত মাৰ্কেট বন্ধ হৈ যায়, তাৰপৰা পাইকাৰী লৈ যায় যোনে যেনেকৈ জলৈ নিয়ে তলৈ লৈ যায়।
2: হয় হয়, মানে আপুনি মানে বেচিবৰ কাৰণে একো অসুবিধা নহয়?
3: বেচাৰ কাৰণে একো অসুবিধা নাই,
2: হয়
3: বেচাত অসুবিধা নাই,
2: বজাৰ আছে
3: আপুনি যোৱা মাত্ৰকে বিক্ৰী লগে লগে।
2: আৰু আজি 3 বছৰে আপুনি সেই বজাৰখনত যিহেতুকে গৈয়ে আছে, যিখিনি লোকেল মানুহ তেওঁলোকে নিশ্চয় জানে যে এজনে ভাতকেৰেলা খেতি কৰে, নহয়নে বাৰু? তেনেকুৱা আপোনাৰ গ্ৰাহক আছে ন?
3: গ্ৰাহক আছে,
2: হয়,
3: আপোনাৰ পাইকাৰী আছে,
2: হয়
3: পাইকাৰী লৈ যায়।
2: হয় হয়,
3: আপোনাৰ প্ৰতিটো পাইকাৰী কোনোবাই সুজাই নিয়ে, কোনোবাই ডিফু নিয়ে, কোনোবাই ক'বালৈ পঠিয়াই, এই শিলচৰ পঠিয়াই, তেনেকুৱা।
2: এই খেতিটো কৰিবলৈ আপোনাৰ খৰচ কিমান হয় বাৰু? এবাৰতো আপুনি বাঁহ কিনিব লগা হৈছে?
3: বাঁহ কিনিবলগীয়া নাই, বাঁহটো মোৰ নিজৰ ঘৰৰ,
2: নিজৰ, কিন্তু হাজিৰা লগাবলগীয়া হৈছে?
3: হাজিৰা লগাবলগীয়া হৈছে, অকলে নোৱাৰিগৈ।
2: হয় হয়, কিন্তু যিটো খৰচ কৰে তাৰ ওপৰত আপুনি পায়?
3: পাওঁ, লাভালাভ বহুত
2: বহুত লাভ হয়,
3: কাৰণ বাঁহটো মোৰ খৰচ নাই।
2: হয়,
3: তাৰ বাহিৰে হাজিৰা মানুহ খুব কম লগাওঁ, মই নিজে খাটোঁ, গতিকে মোৰ খৰচটো কমি যায়, সেইটো ফালৰ পৰা মোৰ লাভটো বেছি হয়।
2: হয় হয়, প্ৰিয় শ্ৰোতা, আমি একদম দেখিছোঁ তেখেতে চোতাল বুলিবলৈ নাই, গোটেইখন ভাতকেৰেলা ধুনীয়াকৈ লগাইছে, বৰ পৰিকল্পনা কৰি কামটো কৰিছে ন আপুনি? হয়, খুবেই ভাল লগা। তাৰোপৰি আপোনাৰ দেখিছোঁ মই বেঙেনা গছ আপুনি ৰুইছে, আপোনাৰ অমিতাৰ পুলি আছে, এই ধৰণৰ খেতিবিলাকো আপুনি কৰে?
3: এই বেঙেনা গছো আপোনাৰ লগাইছোঁ নিজে খাবৰ কাৰণে।
2: হয় হয়,
3: তাৰ বাহিৰে জলকীয়া গছ আছে, এই ভাতকেলাৰ সীমাৰ কাণে কাণে জলকীয়া গছ আছে,
2: নেমু টেঙা লগাই থৈছে,
3: নেমু টেঙা আছে, আপোনাৰ কচু পুলি আছে, আপোনাৰ হেৰি কচু মানে টেকেলি কচু, তেনেকুৱা ইফালে ভোল জিকা আছে ইফালে
2: সেইখিনি, অঁ সেয়া ভোল জিকাৰ চাং, আপুনি
3: ভোল জিকাৰ চাং।

0: লাগি শেষ হ'ল ন,
1: জাতিলাও শেষ হ'ল, কোমোৰা আছে, এইবিলাক খাবলৈ
0: খাবলৈ,
1: এইটো খোৱাৰ কাৰণে,
0: এইটো বিক্ৰী নকৰে,
1: বিক্ৰী নহয়, এইটো খাওঁ,
0: অকল ভাতকেৰেলাটো বিক্ৰী কৰে,
1: অকল ভাতকেৰেলাটোহে বিক্ৰী
0: কৰে, হয় হয় হয়, আপোনাৰ
1: মোৰ মানে এইটোৰ ওপৰতে মোৰ ভিত্তি, মোৰ ঘৰখন পৰিয়ালটো এই ভাতকেৰেলাৰ ওপৰতে ভিত্তি,
0: হয়, আপুনি কিয় ভাবি ল'লে যে ভাতকেৰেলা খেতিটো কৰিম বুলি?
1: খেতিটোত মোৰ প্ৰডাকশ্যনত লাভ আছে আৰু বিক্ৰী ভাল, মানে ৰৈ থাকিব নালাগে।
0: ভাতকেৰেলা ফুলবোৰ যেতিয়া আহে তেতিয়া ইটো ফুলৰ লগত সিটো ফুল লগ লগাই দিয়া কিবা ব্যৱস্থা কৰিব লাগে নেকি? এইখিনি কথা অকণমান কৃষকসকলক কওকচোন।
1: আপুনি ভাতকেৰেলা খেতি কৰিলে মতা গছ লগাই ল'ব লাগিব, মতা ভাতকেৰেলা, তাৰপৰা ৰাতিপুৱা 4 বা 5 বজাৰ ভিতৰত আপুনি মতা ভাতকেৰেলা ফুল ছিঙি থ'ব লাগিব, ঠিক 9-10 বজাৰ পৰা তেতিয়া ৰেণুটো ফুৰত হয়, তাৰপিছত আপোনাৰ এই মাইকী ভাতকেৰেলা ফুলটোৰ পাহিটো আঁতৰাই তাত ক্ৰছ কৰাই দিব লাগে।
0: সেইটো আপুনি নিজে কৰিব?
1: সেইটো মই নিজে কৰোঁ।
0: আপুনি কেনেকৈ জানিব এইটো মতা ভাতকেৰেলা বুলি, কেনেকৈ জানিব গছডাল?
1: মই সেইটো লগাই লৈছোঁ এক্সট্ৰাকৈ, এক্সট্ৰা আছে মতা ভাতকেৰেলা,
0: হয় হয়, এই কামখিনি কৰিবই লাগে ন,
1: কৰিবই লাগিব, নকৰিলে আপুনি ভাতকেৰেলাটো ৰঙা পৰি যাব,
0: ৰঙা পৰি যাব, এনে গছডাল বগাই বগাই এইটো নহবগৈ ফলটো। ঠিকে আছে, আমাৰ কৃষক বন্ধুসকলে এই কথাখিনি জানিবলগীয়া কথা, যিহেতুকে কিছুমান ভাতকেৰেলা বগাই থাকে কিন্তু নালাগে, কাৰণটো
1: লাগে কলিটো ৰঙা হৈ যায়,
0: হয়, আপোনাৰ লগত কথা পাতি ভাল লাগিল, আগলৈও আপোনাক লগ পাম, আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ, নমস্কাৰ,
1: নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাই আবুল বৰাৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

কৃষক বাণী অনুষ্ঠানটি শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 MHz আকাশবাণীৰ নগাঁও কেন্দ্ৰৰ পৰা। একে সময়তে অনুষ্ঠান শুনি আছে নিউজন এআইআৰ এপ আৰু www.akashvani.gov.in ৱেবছাইট যোগে।

এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক সন্ধিয়াৰ অনুষ্ঠান সূচী। 7:05 এটি সমবেত কণ্ঠৰ গীত শুনিবলৈ পাব গীতিকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। 7:10 ভাৰত চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে আয়োজিত উন্নয়নমূলক কাৰ্যৰ এটি পৰ্যালোচনা আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:45 আগবঢ়োৱা হ'ব হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰ লহৰী যুৱ ৰাগিনী। অনুষ্ঠানটি শুনিবলৈ পাব 8:02। 8:32 অসমীয়া বোলছবি গীত। একেজন গীতিকাৰৰ গীত শুনিবলৈ পাব 9:15 ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত নাট শান্ত খিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নাটখনিৰ 5ম খণ্ডটি শুনিবলৈ পাব নিশা 9:30। এয়া আছিল আজি সন্ধিয়াৰ অনুষ্ঠান পৰিচিতি।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: গোপা, মই কালি ভতিজাৰ ঘৰৰ পৰা আহিলো। মই দেখি আচৰিত হৈ গলো যে সিহঁতে দিনটো এচি লগাই থাকে, সদায় ৱাশ্বিং মেচিন চলায়, ঘৰত দুটাকৈ ফ্ৰিজ আছে, তথাপিও তাৰ বিজুলী বিল কিমান আহে জানা? শূন্য। মই সোধাত ভতিজাই ক'লে,
2: খুৰা, এ সকলো ওপৰৱালাৰ দয়া, মানে চ'লাৰ পেনেলৰ।
1: মই ভাবিলো এতিয়া আৰু লগাবই লাগিব। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা, যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in।
3: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
4: PLI है ना?
5: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा, और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
6: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত, অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত, মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন, কাৰ্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলৰ আজি শপত গ্ৰহণ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপেৰ এখন খেলত চেকিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা, আৰু মোৰ সৈতে আছে পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি শিক্ষা বিভাগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিদ্যালয়, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। তদুপৰি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ বাজেট প্ৰস্তাৱৰ লগতে বৰ্তমান ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ পৰ্যালোচনা তথা শিক্ষা বিভাগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। ডঃ শৰ্মাই এই বৈঠকতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ৰূপায়ণ, বিনামূলীয়া স্কুটি, চাইকেল আৰু পাঠ্যপুথি বিতৰণৰ উপৰি বিনামূলীয়া নামভৰ্তি আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰো মূল্যায়ন কৰে। শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা 22 জুনৰ পৰা কামাখ্যা মন্দিৰত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা, খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনো ধৰণৰ পৰিবহণ ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশদ্বাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ 4টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700-800 মিটাৰৰ দূৰে দূৰে 7টা স্থানত স্থাপন কৰা হেল্প ডেস্কত 3জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কাৰ্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জলবৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অম্বুবাচী মেলা সন্দৰ্ভত মা কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা এখন সংবাদমেলত মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে এইদৰে প্ৰকাশ কৰে।
7: এইবেলি আমাৰ অম্বুবাচী মহাযোগৰ 2026 বৰ্ষৰ অহা 22 জুন তাৰিখে ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব, আৰু আমাৰ দেৱালৰ পৰম্পৰা অনুযায়ী তিনিদিনলৈকে আমাৰ মন্দিৰ বন্ধ থাকে অৰ্থাৎ এইবেলি আমাৰ 23 তাৰিখ 24 তাৰিখ আৰু 25 তাৰিখে বন্ধ থাকিব আৰু 26 তাৰিখে ৰাতিপুৱাই দেৱীৰ স্নান পৰ্ব আৰু নিত্য পূজা সমাপনৰ পিছত আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম তীৰ্থযাত্ৰীৰ কাৰণে অম্বুবাচী মেলা পৰিচালনা কমিটি এখন গঠন কৰি দিওঁ তেওঁলোকে কিছু বস্তু আমাৰ যিখিনি কৰণীয় ইতিমধ্যে কৰিছে আৰু লগতে আমাৰ প্ৰতি বছৰে জিলা প্ৰশাসন পুলিচ প্ৰশাসন আৰু অসম চৰকাৰৰ সহযোগিতাত আমি মেলাখন সুপৰিচালনা কৰি আহিছোঁ এইবেলিও আমি পৰিচালনাৰ কাৰণে আগবাঢ়িছোঁ
6: বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি প্ৰয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংযোগ অভিযানৰ অংশ হিচাপে শিৱসাগৰৰ থানামুখত থকা প্ৰয়াত দাসৰ বাসগৃহত গৈ তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা পৰিয়ালৰ উদ্যোগত চলি অহা সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী স্কলাৰশ্বিপৰ অধীনত জোনমণি দাসৰ জ্যেষ্ঠ সন্তানৰ শিক্ষাৰ ব্যয় বহন কৰাৰ কথা ঘোষণা কৰে তেওঁ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অনুমোদিত 1,00,000 টকাৰ আৰ্থিক সাহায্যও অচিৰেই পৰিয়ালক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে
4: অতি প্ৰতিভাৱান অসমীয়া এজনৰ ভিতৰত আমাৰ ভাতৃ জোনমণি দাস অন্যতম আজি অকালতে তেওঁ আমাৰ পৰা কায়িকভাৱে হেৰাই গ'ল বিপদৰ সময় পৰিয়ালটোৰ ওচৰত আমি থিয় হৈছোহি দুটা কণ কণ শিশু কিশোৰ আছে জোনমণিৰ এতিয়া এটা হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে ল'ৰাটোৱে গতিকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা বিগত বহু বছৰ জুৰি প্ৰায় 16-17 বছৰ জুৰি সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী এটা স্কলাৰশ্বিপ দি আহিছো বৰ বেছি প্ৰচাৰ নাই নাজানে মানুহে সেইটোৰ অধীনতে আমি জোনমণিৰ জ্যেষ্ঠ সন্তানৰ দুবছৰৰ যিটো হায়াৰ ছেকেণ্ডেৰী ফিজ সেই গোটেইটো আজি একেলগে জোনমণি মাকৰ হাতত সহধৰ্মিনীৰ হাতত আমি অৰ্পণ কৰিলো মাকো আছিল উপস্থিত তাৰ উপৰঞ্চি ইতিমধ্যে ঘোষণা কৰি থোৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ 1,00,000 টকাৰ এটা অনুদান এমাহৰ ভিতৰতে আমি 1,00,000 টকা এটাও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আমি তেখেতৰ পৰিয়ালৰ হাতত অৰ্পণ কৰিম
6: অহা 21 জুন দেওবাৰে হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে আজি যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয় এই বৈঠকত ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় বৈঠকত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক অতিৰিক্ত জিলা আয়ুক্ত চক্ৰ বিষয়া সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰসমূহৰ অধ্যক্ষ তথা অধ্যাপকসকল সহকাৰী আয়ুক্তসকল আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে আন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলো উপস্থিত থাকে শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা
8: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী গুমাফুলবাৰী মন্দিয়া আৰু পাকা বেতবাৰী উন্নয়ন খণ্ডত আজি একোটাকৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই শিবিৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয় লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰদৰ্শনীত বিভাগসমূহৰ মুৰববী তথা বিশেষজ্ঞ প্ৰতিনিধিসকল উপস্থিত থাকে এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা সমল ব্যক্তিৰূপে উপস্থিত থাকে তেওঁ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত যোৱা 12 বছৰত দেশে লাভ কৰা প্ৰগতিৰ বিষয়ে উল্লেখ কৰে অনুষ্ঠানত উপস্থিত থকা বৰপেটাৰ বিধায়ক

0: হৈছে। জিলাখনৰ সকলো উন্নয়ন খণ্ডতে আজি আৰম্ভ হোৱা এই শিবিৰৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ওদালগুৰি জিলাতো আজি প্ৰধানমন্ত্ৰীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি বিজেপিৰ ওদালগুৰি জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত টংলাত জৈৱিক কৃষি সম্পৰ্কীয় বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত বিধায়ক বিকন চন্দ্ৰ ডেকাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিষয়া আৰু কে ভি কেৰ কেইবাগৰাকীও বিজ্ঞানী উপস্থিত থাকে। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যৱস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন প্ৰকল্প অব্যাহত আছে আৰু ভালেমান প্ৰকল্পৰ কামৰ সন্দৰ্ভত বৰ্তমান আলোচনা অব্যাহত আছে। বিশেষকৈ মালিদহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগিৰ খাৰিলৈ আৰু পয়লা পুলৰ পৰা কুমাৰচৰলৈ যোৱাৰ পথৰ লগতে শিলচৰ জিৰিবাম সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ সন্দৰ্ভত তেওঁ সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সহজ তথা সুৰক্ষিত কৰি তোলাৰ বাবে এই প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰা হ'ব। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত 2 বৰ্ষত 1000ৰো অধিক সৰ্পদংশন ৰোগী সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে সৰ্পবান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত 2 বৰ্ষত তেওঁলোকে সাপে খুটা লোকসকলক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। এই ক্ষেত্ৰত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিপন চুটিয়াই বিশেষভাৱে সেৱা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চৌহৰীয়াই চিকিৎসালয় চৌহদত এটা ৰুদ্ৰাক্ষৰ বুলি ৰোপণ কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো চিকিৎসা কৰ্মী তথা সৰ্পবান্ধৱসকলৰ শলাগ লোৱাৰ লগতে অনাগত দিনত চিকিৎসালয়খনত 2খন ICU বিচনাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: সেইটো সাংঘাতিকভাৱে এটা এক্সেপশ্যনেল ছাৰ্ভিচ দি আছে আমাৰ বিশ্বনাথ সামৰিক চিকিৎসালয়ৰ ফালৰ পৰা, আৰু এইটো ক্ষেত্ৰত ডক্টৰ ৰিপুণ চুটিয়া, ইয়াৰে অধীক্ষক আৰু তেখেতৰ টীম, তেখেতসকলে সকলোৰে জ্ঞাত যথেষ্ট এইটো ইমান এটা গুৰুত্বপূৰ্ণ, কাৰণ সৰ্পদংশন যিটো চিকিৎসাৰ প্ৰয়োজন হয় তৎকালীনভাৱে প্ৰয়োজন হয় আৰু মানুহৰ মাজত সচেতনতাৰো প্ৰয়োজন। গতিকে ইয়াতে মই জানিব পৰা মতে এইটো ইনচেপশ্যনৰ পৰা এতিয়ালৈকে 1000তকৈ বেছি সৰ্পদংশনত হেৰি হোৱা ভিক্টিম চিকিৎসা কৰিছে ইয়াতে, আৰু কেজুৱেলিটি ৰেট অলমষ্ট নিল, জিৰ'। গতিকে সেইটো এটা সাংঘাতিক, এগেইন এটা এক্সেপশ্যনেল কথা। গতিকে আজি দিনটোত আমাৰ সৌৰভ বৰকটকী ডাঙৰীয়া সৰ্পবান্ধৱ হিচাপে তেখেতৰো খ্যাতি আছে।
0: মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40 গৰাকী সদস্যৰ ভিতৰত 37 গৰাকীয়ে ভোটদান কৰে। এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে ৰাজ্যখনৰ বিধানসভা প্ৰাংগণত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা 9 বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয়। বিয়লি 4 বজাত ভোটগ্ৰহণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও দিনৰ প্ৰায় 11 বজাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হয়। মুখ্যমন্ত্ৰী লাল ডুহুমা আৰু গৃহমন্ত্ৰী কে চাবডাংগাকে ধৰি শাসনাধিষ্ঠিত জোৰাম পিপলছ মুভমেণ্টৰ 26জন সদস্য আৰু বিৰোধী মিজো নেশ্যনেল ফ্ৰণ্টৰ 10জন বিধায়কে ভোটদান কৰে। বিজেপিৰ 2জন বিধায়ক আৰু কংগ্ৰেছৰ একমাত্ৰ বিধায়কজন ভোটগ্ৰহণৰ পৰা বিৰত থকাৰ বিপৰীতে জোৰাম পিপলছ মুভমেণ্ট দলৰ 1জন বিধায়ক স্বাস্থ্যজনিত কাৰণৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
2: কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। নৱগঠিত পৰিষদৰ 26গৰাকী সদস্যক ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ সচিব সুষমা হাজৰিকাই শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত অংশ লৈ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চাৰ্চিং ইংটিৰ নেতৃত্বত গঠন হোৱা কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰে। ডাঃ পেগুৱে কাৰ্বি সমাজ কল্যাণ, সবলীকৰণ আৰু উন্নয়নৰ বাবে এই পৰিষদখনে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি উগ্ৰপন্থী সংগঠনৰ মাজত 2021 চনত স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তি অনুসৰি কাৰ্বি আংলঙৰ 6ষ্ঠ অনুসূচীভুক্ত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ কল্যাণ আৰু স্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল। ৰাজ্যৰ পশুপালন খণ্ডত কৃত্ৰিম প্ৰজনন পদ্ধতিৰ আধুনিকীকৰণ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ ৰূপায়ণ আৰু সংশ্লিষ্ট কাৰ্যকলাপ সন্দৰ্ভত কাইলৈ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত হ'বলগীয়া এই কাৰ্যসূচী

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত মুখ্য সচিব কৈলাশ চান্দ চামাৰিয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব, সঞ্চালক আৰু বিভিন্ন জিলাৰ পৰা অহা পশুপালন আৰু পশু চিকিৎসা বিষয়াসকল উপস্থিত থাকিব। এই অনুষ্ঠানতে আফ্ৰিকান চোৱাইন ফিভাৰ, হাঁহ কুকুৰা পালন আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা তিনিটা আদৰ্শ পৰিচালনা পদ্ধতি মুকলি কৰা হ'ব। ইয়াৰ লগতে অলপতে প্ৰশিক্ষণ লাভ কৰা পশুধন প্ৰজনন কৰ্মীসকলৰ ভাট্টা, প্ৰমাণ পত্ৰ আৰু কৃত্ৰিম প্ৰজনন সঁজুলি প্ৰদান কৰা হ'ব। অনুষ্ঠানত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপেৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। চেকিয়াই ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 2-1 গলৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত আজিৰ খেলত পইণ্ট জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। একেদৰে দক্ষিণ আফ্ৰিকায়ো পূৰ্বৰ খেলত মেক্সিকোৰ হাতত 2-0 গলত পৰাস্ত হোৱাৰ পাছত প্ৰতিযোগিতাত প্ৰথমটো পইণ্ট অৰ্জনৰ বাবে চেষ্টা চলাব। প্ৰতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া আন এখন খেলত ছুইজাৰলেণ্ড বছনিয়া আৰু হাৰ্জে গোভনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত। অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ। কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলৰ আজি শপত গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপেৰ এখন খেলত চেকিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠান পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব পুৱা 5:50, 6:00 হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা শুনিবলৈ পাব 6:15, 6:30 কামপুৰৰ প্ৰকৃতিপ্ৰেমী অঞ্জলি শইকীয়া আৰু ধৰণী শইকীয়াৰ সৈতে হোৱা কথা বতৰা। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। সুপ্ৰভাত অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:15, 7:30 গীতৰ অনুষ্ঠান মূৰ্চনা আগবঢ়োৱা হ'ব। 8:00 9:20 ক্ৰমে 8:00 শ্ৰমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অমৃতা কৌৰ আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ আগবঢ়োৱা হ'ব 9:20, 9:30 এখনি আলেখ্য পকাধানৰ মাজে মাজে আলেখ্যখনিৰ ৰচনা বৰ্ণালী কটকী ওজাৰ, 10:00 ৰাইজৰ পদূলিত আকাশবাণী। ইয়াৰ পিছতেই কেইটিমান গীত শুনিবলৈ পাব। দিনৰ 11:00 পৰা 4:29 আকাশবাণী গুৱাহাটী, আকাশবাণী মুম্বাই আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ অনুষ্ঠান শুনিবলৈ পাব। 4:30 যুৱ তৰংগ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ, 5:00 হিন্দীত বাতৰি, 5:05 শুনিবলৈ পাব বিবিধ ভাৰতী অনুষ্ঠান, 5:15 অসমীয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব, 5:25 আমৈ, 5:45 বিদ্যাৰ্থী অনুষ্ঠান, 6:00 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 6:10 কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব, 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:05 শুনিবলৈ পাব এটি সমবেত কণ্ঠৰ গীত, 7:10 ভাৰত চৰকাৰৰ 12 পূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠান আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:45 শুনিবলৈ পাব হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি, 8:02 কথাশিল্প অনুষ্ঠানত ডক্টৰ ৰুবুল মাউতৰ ৰচিত উপন্যাস মোৰো এটা সপোন আছেৰ ধাৰাবাহিক পাঠ সৌজন্য আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ। ৰাগাধাৰিত হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 8:22, 9:15 শুনিবলৈ পাব নিজৰা, 8:45 চামাচাৰ সন্ধ্যা, 9:00 নিউজ এট 9 আৰু 9:25 নিশাৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব, 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ সন্তুৰ আৰু হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীৰ যুগলবন্দী আৰু পণ্ডিত অজয় পোহনকাৰৰ কণ্ঠৰ ঠুমৰি শুনিবলৈ পাব। এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ কৰিব লগা অনুষ্ঠান পৰিস্থিতি।

0: ইমান পৰে শ্ৰোতাই, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত সমবেত কণ্ঠৰ গীতটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই ভাৰত চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে আয়োজিত উন্নয়নমূলক কাৰ্যৰ এটি পৰ্যালোচনা আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: लोक संगीत का ये कार्यक्रम यहीं समाप्त होता है। ये आकाशवाणी जयपुर अजमेर का आमिर चैनल है। आइए सुनते हैं सरकार के 12 वर्ष पूर्ण होने पर विशेष श्रृंखला, जिसका प्रसारण हमारे दिल्ली केंद्र से होगा।

গীতিপ্ৰেমী অঞ্জলি শইকীয়া আৰু ধৰণী শইকীয়াৰ সৈতে হোৱা কথা বতৰা। ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠানটি শ্ৰোতাৰ অনুৰোধত পুনৰ প্ৰচাৰ কৰা হৈছে। শ্ৰোতাই শুনি আছে সুৰ লহৰী। অনুষ্ঠানৰ শেষত শুনক বাজিগাৰ বোলছবিত আশা ভোছলে আৰু বিনোদ ৰাথোৰৰ কণ্ঠৰ এই গীতটি।

সুৰ লহৰী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই মুখ্য বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত এখন বৈঠকত বিদ্যালয়, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা 22 জুনৰ পৰা কামাখ্যা মন্দিৰত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়ন, পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত 2টা বৰ্ষত 1000ৰো অধিক সৰ্পদৰ্শন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসাকৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। নগাঁও আৰক্ষীয়ে আজি মাদক দ্ৰব্য বিৰোধী অভিযান চলাই চহৰখনৰ সমীপৰ বৰঘাটত 68টা চাবোনৰ বাকচত ভৰাই অনা কেইবা কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, আকাশবাণী নগাঁৱৰ যুৱক যুৱতীসকলৰ অনুষ্ঠান যুৱৰাগিনীলৈ স্বাগতম জনাই লৈ আহিছোঁ বৰ্ষা ঋতুক কেন্দ্ৰ কৰি আজিৰ এই বিশেষ গীতৰ অনুষ্ঠান।

প্ৰিয় শ্ৰোতা, কাজল শৰ্মাৰ কথা আৰু মনোজ্যোৎস্না মহন্ত গোস্বামীৰ কণ্ঠত গীতটোৱে নিশ্চয় আপোনালোকৰ সন্ধ্যাটি সজীৱ কৰিলে। বৰ্ষা আৰু ৰোমান্তিকতা যেন একে সূতাৰে গঠা, এজাক বৰষুণ, সেমেকা বতাহ আৰু মনত উজ্বলি উঠা কোনোবা এক মিঠা স্মৃতি, এই সকলোবোৰে হৃদয়ত এক বিশেষ অনুভূতি জগাই তোলে। সঁচাকৈয়ে বৰ্ষাৰ টোপালবোৰে যেন নিঃশব্দে হৃদয়ৰ দুৱাৰ খুলি দিয়ে। কেতিয়াবা দূৰত থকা কোনোবা আপোনজনৰ স্মৃতিয়ে মনটো ভৰাই তোলে, নহয়নে? আৰু আপুনি যদি একাপ গৰম চাহ লৈ খিৰিকীৰ কাষত বহি বাহিৰৰ সেই বৰষুণজাকলৈ চাই থাকোঁতেই আকাশবাণীৰ পৰা ভাঁহি যোৱা প্ৰিয় শিল্পীগৰাকীৰ সেই বিশেষ গীতটো যদি কাণত পৰে, তেন্তে ই আপোনাৰ মনত এক অনন্য অনুভূতিৰ সৃষ্টি কৰে।

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ কণ্ঠত গীতটোৱে আপোনাৰ এই সন্ধ্যাটি নিশ্চয় জীপাল কৰিলে। বৰ্ষা মানেই কেৱল প্ৰকৃতিৰ সেউজীয়া ৰূপ নহয়, বৰ্ষা মানেই বহু পুৰণি স্মৃতিৰো পুনৰ আগমন। বৰষুণৰ টোপালবোৰে কেতিয়াবা আমাক ঘূৰাই নিয়ে শৈশৱৰ সেই নিভাঁজ দিনবোৰলৈ, য'ত আছিল সৰল আনন্দ, অকৃত্ৰিম ভাল লগা আৰু আপোন মানুহৰ সান্নিধ্য। এনে অনুভৱক হৃদয়স্পৰ্শীভাৱে সুৰত সজাইছিল আমাৰ প্ৰিয় শিল্পী খগেন মহন্তদেৱে। আহক, এই ক্ষণত আমি স্মৃতিৰ বাটেৰে উভতি যাওঁ সেই সোণালী দিনবোৰলৈ।

শ্ৰোতা বন্ধুসকল, বৰষুণ মানেই প্ৰকৃতিৰ সজীৱতা, বোকা মাটিৰ গোন্ধ আৰু মনত জাগি উঠা অসংখ্য অনুভৱৰ এক অনুপম সমাহাৰ। অসমৰ সংগীত জগতৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী জয়ন্ত হাজৰিকাদেৱে তেওঁৰ সুমধুৰ কণ্ঠ আৰু অনুভৱেৰে বৰষাৰ এই সৌন্দৰ্যক অমৰ কৰি থৈ গৈছে। তেন্তে আহক পলম নকৰি শুনি লওঁ তেখেতৰ জনপ্ৰিয় গীত বৰষা ঋতু ভাল পাওঁ মই।

0: প্ৰিয় শ্ৰোতা, জয়ন্ত হাজৰিকাদেৱৰ বৰষা ঋতু ভাল পাওঁ মই গীতটোৱে বৰষাই গঢ়ি তোলা সজীৱ পৃথিৱীখনৰ বিপৰীতে সেই একেই বৰষুণে কেতিয়াবা কৃষকৰ সপোনবোৰ উটুৱাই নিয়ে। সেই বাস্তৱ অনুভৱক ডক্টৰ ভূপেন হাজৰিকাই সুৰৰ মাজেৰে সজাইছে এনেদৰে।
1: বানপানীৰ আৰু শেষ নাই। অসমত প্ৰতি বাৰিষা হাজাৰ হাজাৰ খেতিয়কৰ পথাৰ বুৰি যায়। হুদুৱে ভেটি মাটি খুন্দে গভীৰ নিশা, আৰু অকলশৰীয়া নাৱৰীয়াই তেতিয়া গায়, ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও।

যুৱ বন্ধুসকল, গান, অনুভৱ আৰু স্মৃতিৰ সুৰীয়া যাত্ৰাৰে সজোৱা আজিৰ যুৱৰাগিনী অনুষ্ঠানটি ইয়াতেই সামৰিছোঁ। জীৱনৰ ব্যস্ততাৰ মাজতো সংগীতে যেন আপোনাৰ মন প্ৰাণক সদায় সজীৱ কৰি ৰাখে, নতুন আশাৰ পোহৰেৰে আলোকিত কৰে। আজিৰ অনুষ্ঠানত শুনা প্ৰতিটো গীত আৰু কথাই যদি আপোনাৰ হৃদয় স্পৰ্শ কৰিব পাৰিছে, তেন্তে আমাৰ এই প্ৰয়াস সাৰ্থক হৈছে। আপোনালোকৰ মৰম আৰু শুভেচ্ছাই আমাক আগবাঢ়ি যোৱাৰ শক্তি দিয়ে। অহা অনুষ্ঠানত পুনৰ লগ পাম নতুন চিন্তা, নতুন অনুভৱ আৰু নতুন গীতৰ সম্ভাৰেৰে। তেতিয়ালৈকে সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানৰ পৰা মই জ্ঞানদীপ হাজৰিকাই বিদায় লৈছোঁ। নমস্কাৰ।

যুৱ ৰাগিনী অনুষ্ঠানটি শুনিলে শ্ৰোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া শুনক কেইটিমান অসমীয়া বোলছবি গীত। প্ৰথমেই শুনক বনৰীয়া ফুল বোলছবিত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এই গীতটি

আহিবলৈ আহিছো। ঐ নীলাজ পাহাৰ, ঐ শুকান পাহাৰ, মৰমবিহীন হৈ মৰ মৰ মৰ লাজতে হে মৰ, ঐ শুকান পাহাৰ।

শ্ৰোতাই ইমান পৰে কেইটিমান অসমীয়া বোলছবি গীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8:45 চামাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
1: জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰে এইবাৰ শুনক অৰ্চনা মহন্তৰ কণ্ঠৰ এই গীতটি।

একেজন গীতিকাৰৰ গীত অনুষ্ঠানটিত আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীত দুটি শুনিলে। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: Tori.
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপকে 2025 বৰ্ষৰ চাইৰেংক গ্লোবেল ৰেজিষ্ট্ৰীৰ বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানীৰ তালিকাত স্থান পাইছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকা, পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ দেৱজ্যোতি দত্ত আৰু ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ বিশ্বজিৎ চাংমাইয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্মানজনক স্বীকৃতি লাভ কৰিছে। তেওঁলোকৰ এই স্বীকৃতিয়ে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণা, শিক্ষা আৰু শৈক্ষিক উৎকৰ্ষতাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ বাবে এয়া এক গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে। লোকপিয়ল 2027 কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি চৰাইদেউত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত প্ৰশিক্ষণ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাখনত সঠিক তথ্য, শৃংখলাবদ্ধ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ সু সমন্বয় ৰক্ষা কৰাৰ বিষয়ত আলোচনা কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সৰোজ সোণোৱালে এই সভাত সভাপতিত্ব কৰে। সভাখনত সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ অম্লান ফুকনে লোকপিয়লৰ প্ৰস্তুতি আৰু পৰ্যায়সমূহৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰশিক্ষণ আৰু তথ্য সংগ্ৰহৰ সময়ত নিজৰ দায়িত্বসমূহ তথা চৰকাৰী নিৰ্দেশসমূহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অহা 21 জুনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ কালীপ্ৰসাদ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। 4টা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ীসকলক অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচীত পুৰস্কৃত কৰা হ'ব। এই উপলক্ষে সেইদিনা ঐতিহাসিক ৰংঘৰৰ বাকৰিত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ তিতাবৰত আজি বাণিজ্যিক উদ্দেশ্যেৰে ঘৰুৱাত ব্যৱহৃত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অপব্যৱহাৰ পৰীক্ষা কৰাৰ বাবে আকস্মিক পৰিদৰ্শন অভিযান চলোৱা হয়। তিতাবৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক আৰু বিষয়াসকল এই অভিযানত জড়িত আছিল। অভিযানকালত তেওঁলোকে বজাৰৰ মূল্য, নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰণ কৰা হৈছেনে নাই আদি নিৰীক্ষণ কৰাৰ লগতে বাণিজ্যিক কাৰ্যকলাপত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অপব্যৱহাৰৰ পৰীক্ষা কৰে। পৰিদৰ্শনৰ সময়ত বিভিন্ন অনিয়ম চিনাক্তকৰণ, ব্যৱসায়িক আচৰণ নিশ্চিতকৰণ আৰু প্ৰযোজ্য নীতি নিয়ম সম্পৰ্কে ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ধেমাজি সংহত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আজি এটা ক্ৰেছ চেণ্টাৰ, স্তনপান কক্ষ আৰু কিডছ প্লে জোনৰ উদ্বোধন কৰা হয়। শিশুৰ যত্নৰ প্ৰসাৰৰ লগতে কৰ্মৰত মাতৃসকলক সহায় কৰাৰ উদ্দেশ্যে এই ক্ৰেছ চেণ্টাৰ আৰু স্তনপান কক্ষটো নিৰ্মাণ কৰা হয়। AHPCৰ কৰ্পৰেট ছচিয়েল ৰেছপনছিবিলিটি CSRৰ পুঁজিৰ জৰিয়তে স্তনপান কেন্দ্ৰটো স্থাপন কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ইয়াৰ উদ্বোধন কৰে। এই কাৰ্যসূচীত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ, NHPCৰ পৰিচালন সঞ্চালক, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা সমাজ কল্যাণ বিষয়া, শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে। কোকৰাঝাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পলিঅ' টীকাকৰণ অভিযান সন্দৰ্ভত আজি এখন বৈঠক অনুষ্ঠিত হয়। সমাগত ৰাষ্ট্ৰীয় পলিঅ' টীকাকৰণ দিৱস উপলক্ষে গ্ৰহণ কৰা প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে জিলা টাস্কফৰ্চে দ্বিতীয়বাৰৰ বাবে এই বৈঠক অনুষ্ঠিত কৰে। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচু জৱাহৰ নবোদয় বিদ্যালয়ত আজি এগৰাকী চাফাই কৰ্মী মহিলাৰ মৃত্যু হয়। বিদ্যালয়লৈ চাফাই কাম কৰিবলৈ গৈ চিৰিৰ পৰা পিছলি পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰা মহিলাগৰাকী লংজাপ মিলনপুৰৰ

0: মালবিকা হাজৰিকা নাথ আছিল বুলি আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনাইছে। পাছত বৈঠালাংছ আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত মঙলদৈৰ সোণালী পামৰ ৰজা ধৰ্মনাৰায়ণ সোঁৱৰণী ষ্টেডিয়ামত ফুটবল লীগ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা 15 বছৰ অনুৰ্ধ খেলুৱৈৰ মাজত খেলোৱা হ'ব। প্ৰতিযোগিতা আজি উদ্বোধনীৰ দিনটোত অনুষ্ঠিত দুখন খেলত ইউনাইটেড ক্লাব আৰু কেহুতলী বাংগ্ৰিম ক্লাব বিজয়ী হয়। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: শ্ৰোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। একে সময়তে শ্ৰোতাই অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। এতিয়া আগবঢ়োৱা হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত নাট শান্ত খিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট নাটৰ 5ম খণ্ড।
2: This can fight jungle, not that quick, this big tiger kill. Ow! Shoot, shoot, shoot! Ow! Ow! Oh, look, coming, come, blight, fight, foul fist! Shoot, shoot, shoot!
3: Inu korso ete?
2: Africa jungle, bug, atoro! By gule, bata lagile, moi thakibi! Thago! Shoot, shoot, shoot, shoot, shoot, shoot, shoot, shoot, shoot, shoot, shoot,
4: shoot, shoot, shoot, shoot, shoot, shoot, shoot, shoot, shoot,
5: Hello? Oh, hello? Hello? Hi, hi. মই ভুলুৱা কৈছো, আমাৰ ঘৰৰ পৰা কৈছো। কি? এ নহয়, এইটো ৰং নাম্বাৰ। আমাৰ ঘৰত টেলিফোন নাই, সেইকাৰণে আমাৰ ফোন নাম্বাৰ 000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 লৈ শক্তি নাই, পিছত বাৰু ভালকৈ খাম, যি হৈছে তাৰেই দিবানে মুঠি।
3: চাহ আঁতৰ হ, ৰুটি সোপা খোৱা কিমান সময় হৈছে?
4: এয়া হান্ত খিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ পঞ্চম খণ্ড।

0: বাস আজি পৰা মোৰ পঢ়াতে বোল এইখিনি থব।
1: ইমান বেয়া,
0: কিয় মই কি কৰিলো?
1: মই আগতে কোৱা নাছিলো?
0: কি কৈছিল তই?
1: এইবাৰ মই খিৰিকীৰ মুখত পঢ়িম বুলি
0: ক'লে কি হব? মাই কি কৈছিল?
1: কি কৈছিল?
0: কোৱা নাছিল তই পঢ়িবলৈ বহি খালি খিৰিকীৰ ৰাস্তা মানুহ চাই থাকো বুলি?
1: মায়ে চাইছিল নেকি?
0: মই কি জানো চাইছিল নে নাই, মায়ে যি কৈছে মই তাকেহে কৈছো। মুঠতে আজিৰ পৰা পৰীক্ষা হৈ নাযায় মানে মই ইয়াতে পঢ়িম।
1: মোৰ টেবুল কলৈ নিম?
0: এইবাৰতো ৰুণীৰ মত পঢ়িব লাগিব, মোৰ এইবাৰ বহুত টান টান পঢ়া আছে বুজিছ। তই ওচৰৰ টেবুল ডবল ডবল কৰি থাকিব নোৱাৰ, তোৰ টেবুল ৰুণীৰ ৰুমলৈ লৈ যা।
2: কাৰ ৰুমলৈ?
0: দেউতাৰ ৰুমলৈ।
2: মোৰ ৰুমৰ কথা কি কৈছিলি?
0: কৈছিলো ইয়াত যিমান ৰুম আছে চবটো দেউতাৰে ৰুম, ৰুণীৰ ৰুম বুলিতো বেলেগ এটা ৰুম নাই। সেইকাৰণে কৈছিলো দেউতাৰ যিটো ৰুমত ৰুণীয়ে পঢ়ে আজিৰ পৰা মনেও সেইটো ৰুমত পঢ়িব।
3: তই বৰ বেছি বুদ্ধি নেদেখুৱাবি বুজিছ বাপু, মোৰ ৰুমত কোনেও পঢ়িব নোৱাৰ।
0: কিয়?
3: এনে ৰাতি মনু মোৰ লগত হোৱে আৰু তোৰ ওচৰত পঢ়ে, সেইটো বন্দবস্ত, ইয়াত সি পঢ়িব নোৱাৰে।
1: ইহ, তাই বৰ একেবাৰে ইউনিভাৰ্চিটিৰ এম এ পৰীক্ষা দিব।
3: অঁ দিম, যা এম এ দিওঁ, বি এ দিওঁ, যি দিওঁ দি থাকিম, মোৰ ৰুমত কাৰো টেবুল নুসুমুৱাবি।
0: ঠিক মনু, ধৰচোন টেবুল, তোৰ টেবুলখন তাই কেনেকৈ সোমোৱা বন্ধ কৰি চাওঁ। বাৰু চাই থাকিম নহয়, তই কিমান দিন দুৱাৰ বন্ধ কৰি থাকিবি? এবাৰতো ওলাই যাবি, তোৰ মই চকী মেজ কিতাপ বহি চব মই লেচু গছৰ তলত থৈ আহিম চাবি।
1: হ'ব দে, মই ইয়াতে পঢ়িম, মই বাৰু আজিৰ পৰা বেছি চিঞৰি চিঞৰি নপঢ়ো, মোৰ টেবুলখন এইখিনিলে নিদে। ধৰ
0: চাই ল'ম নহয় মই তাইক, ধৰ তাই প্ৰফেচাৰনী ওলাইছে, আজিৰ পৰা তাই মোৰ পেন পেঞ্চিল স্কেল কাগজ কিবা এটা বস্তু ল'ব, তাই মই নাক চেপেটা কৰি দিম।
4: ইমানকৈ ভোক কৈছ কিয়? দুৱাৰখন ভাঙিব খুজিছ নেকি?
0: ভাঙি দিম চব।
4: হৈছে কি হা, হৈছে কি?
0: তাক বাহিৰলৈ ওলাই আহিবলৈ ক।
4: কিয়নো তহঁতে সদায় এনেকৈ যুঁজি থাক আৰু। আৰুণি, ৰুণী, চাওঁ দুৱাৰখন খুলচোন।
2: আগতে তাক আঁতৰলৈ যাবলৈ ক।
0: যাম আঁতৰলৈ, আজি মই তোৰ বুকুৰ ওপৰত বহি ল'ম।
4: খুলিছ ৰুণী?
2: কি বোলে মোৰ নাকটো চেপেটা কৰি দিব, তই আগতে ভাল চাই অইন এটা জোঙানা কাটি ল।
4: উহ ৰাম, ডাঙৰ কথা এটা হৈছে, খুলচোন দুৱাৰখন।
2: কি ডাঙৰ কথা?
4: দেউতাৰ আৰু মই এতিয়া এফালে যাব লাগে।
2: মোকো নিবি?
4: কেনেকুৱাখন কৰি থাকে এই ছোৱালীজনী, খুলচোন দুৱাৰখন
0: এতিয়া। এতিয়া ক'লৈ যাবি?
5: আইও,
0: মাইটো বচাব পাৰিবা নেকি?
4: ৰাম, এই চাওঁ মই পৰিম এটা, চাওঁ ৰুণী, হ'ব এই ৰাছে বাপু, চাওঁ যা আঁতৰ, বলে নোৱাৰ যদি ৰুণী লাগনো কিয় তাৰ লগত?
0: আৰু লাগিবি হে, আৰু লাগিবি,
5: নালাগো,
0: কাণত ধৰ।
5: ধৰো কিয় ধৰি?
4: বিজুলীহঁতৰ ঘৰলৈ ফোন কৰি দাদাই খবৰ দিছে আমাৰ বোলে বাথৰুমত পিছল খাই মা পৰিল।
0: কেতিয়া?
4: কালি গধূলি পৰত বোলে।
0: দুখ চুখ পালে নেকি আইতাই?
4: দুখ পোৱাৰ কথাহে কৈছ, সোমহাতখন ভাগিল নেকি তাৰ ঠিকেই নাই বোলে।
0: হয়,
4: আজি এক্সৰে কৰিব, তেতিয়াহে আচল কথাটো ধৰা পৰিব, সৰু দাদাই বোলে ভাগিছে বুলিয়ে কৈছে।
0: কি হ'ব এতিয়া?
4: তাকেহে কৈছো, দেউতা আৰু মই এবাৰ খবৰ ল'বলৈ যাব খুজিছো।
0: কেতিয়া? আজিয়ে নেকি?
4: তাকেই ভাবিছো, দাদাই ইমান উধা দুখাই ট্ৰাংকল কৰিছে।
0: আমিও যাম নেকি মা?
4: দেউতাই কৈছে কোনো যাব নালাগে, আমি দুটাই এতিয়া কিবা এটা উপায় কৰি যাওঁ, সেইফালৰ পৰা ৰাতি 8-9 বজালৈকে বোলে টেক্সি চেক্সি আহিয়ে থাকে, অলপ সময় থাকি গুচি আহিম আকৌ।
0: ময়ো যাম।
4: হে, অসুখ বিসুখৰ সময় ঘৰখন বা কি হৈ আছে, তই গৈ কি কৰিবি?
0: আমি কাৰ লগত থাকিম?
4: তাকেহে, আমিতো ৰাতিয়ে উভতি আহিম, এইখিনি সময় জানো তহঁত থাকিব নোৱাৰিবি।
0: তহঁত কেইবজাত পাবিহি?
4: পামহি চাগে ৰাতি 9-10 মান বজাত, আৰু যদি কেনেবাকৈ ৰাতি থাকিবলগীয়া হয়। নহয়, আমিতো নাথাকোৱেই, কথাটোহে কৈছো।
0: আপাও নাই?
4: হয় দে, এনেকুৱা সময়তে সি ঘৰলৈ যাবলৈ পায়নে? সেইকাৰণে মই যেতিয়া তেতিয়া ইহঁতক ঘৰলৈ যাবলৈ নিদিওঁ।
0: আমি অকলে থাকিব নোৱাৰোঁ?
4: অকলে থাকিব নালাগে নহয়, দেউতাৰে কৈছে কিৰণহঁতৰ অফিচৰ চকীদাৰটোক গধূলিতে আমাৰ ঘৰলৈ আহিবলৈ ক'ব, আমি নহালৈকে সি আগফালে বাৰাণ্ডাতে বহি থাকিব।
0: আমি ৰাতি কি খাম? ভাত কোনে ৰান্ধিব?
3: ঐ বাপু,
0: কি
3: মায়ে কৈ গৈছে আমাৰ যদি দিগদাৰি হয় তেন্তে আমাক ভুলুহঁতৰ ঘৰতে ভাত খাই আহিবলৈ কৈছে।
1: বৰমাহঁতে আমালৈ ভাত ৰান্ধিব জানো?
3: এনেই নাৰান্ধে, আমি যদি তাত খাওঁ তেন্তে তই এতিয়াই গৈ কৈ আহিব লাগিব।
1: মই যাওঁ, কৈ আহোঁগৈ।
0: ৰবি ৰবি ৰবি, ফুলুহঁতৰ ঘৰত ভাত খাবলৈ যাম জানো ৰুণি?
1: এ মই শুনিহে আছোঁ, মোৰ কথা কি কৈছ? অ
3: ফুলু, তুমি কোনফালেদি আহিলা?
1: এইফালেদি আহিলোঁ।
0: ফুলু কোন? মই তোক আজি ভালেৰে কৈছোঁ, তই
1: বাছ চুপ থাক। তই কি কবি মই সব জানো, একেটা কথাকে খালি সদায় পেক পেক পেক পেক। মই আগফালৰ পৰা নমতাকৈ চিধা সোমাই আহিমেই।
0: কিয় আহিবি? মাতিবলৈ মুখ নাই?
1: আছে, নামাতো। দুৱাৰত কলিং বেল লগাবি, ক্ৰিং ক্ৰিং ক্ৰিং, তাৰপিছত কথা কবি। চাওঁ ইফালে যা, বহিবলৈ দে। ঐ মুনু,
0: হা
1: অকমান আঁতৰি যা, মই ভৰি মেলি বহিম। ৰুণি বাইদেউ,
0: কি
1: তুমি সেইখিনিলৈ যোৱা, মই গাঁৱত মূৰটো থৈ অলপ আৰাম কৰিম।
0: বেটা, অ ভুলু, তুমি তোমাৰ দুই নম্বৰ মাতটোৰে কথা কোৱা না?
1: কম ৰবা, কওঁ এতিয়া কি প্ৰগ্ৰেম? মই চব গম পাইছোঁ, খুৰা নাই খুৰী নাই, আজি মই ৰাতি ইয়াতে থাকিব লাগিব। আজি মই ৰজা, তহঁতে বঢ়িয়া বঢ়িয়া ৰান্ধিবি, টেবুলত সজাই দিবি, মই খাম, তহঁত ওচৰত থিয় হৈ থাকিবি। আৰু মই বাওঁ হাতেৰে তিলিকি বজাম, পানী বাওঁপুৱে গিলাচত পানী ঢালি দিব। আকৌ বজাম মুৰ্গীৰ ঠেং, মনুৱে এটা মুৰ্গীৰ ঠেং মোৰ কাঁহীত দি দিব। আকৌ বজাম,
0: সেইবাৰ বাপুৱে এক থাপৰে তোৰ মগজৰ ঘিউ

0: ইউ হেই বাবু,
1: আজি আমি ভুলুহঁতৰ ঘৰত ভাত খাবলৈ যাম নেকি ৰুণী?
0: তাকে ভাবিছোঁ। মাহঁতে পইচা দি গৈছে নেকি?
2: দিছে দিছে, 10 টকা দি গৈছে। খুৰীয়ে আমাৰ মাৰ আগত কৈ গৈছে।
0: হয় ৰুণী, মায়ে কৈ গৈছে যদি আমি ভুলুহঁতৰ ঘৰলৈ নাযাওঁ তেনেহ'লে সেয়া পইচাৰে যি লাগে কিনি আনিম।
2: ৰুণী বাইদেউ,
0: কি
2: তোমালোক আমাৰ ঘৰলৈ ভাত খাবলৈ নোযোৱাই ভাল।
0: কিয়? দেখিলি ৰুণী, মই ক'লে তেওঁ মিছাকৈ কোৱা বুলি ভাবোঁ। আমাৰ ঘৰত ই ডিঙি গুৰিলৈকে ঠেচি ঠেচি খাব আৰু সিহঁতৰ
2: চুপ থাক, মই কম এটা সি ক'ব এবাৰ।
0: তোমালোকৰ ঘৰলৈনো কিয় ভাত খাবলৈ যাব নালাগে?
2: এ মাই বৰ দিগদাৰী কৰি থাকে।
0: কি দিগদাৰী কৰি থাকে?
2: হাত ধুলিনে নাই? জলকীয়া কিয় লৈছ? বাৰে বাৰে পানী কিয় খাৱ? ভালকৈ চুবাই চুবাই নাখাৱ কিয়? জিকাবোৰ কাঁহী কিনাৰত কিয় গোটাই থৈছ? খা খা, যি দিছোঁ চব খা। জিকা নাখালে কণীও নিদিওঁ, যা। বৰ দিগদাৰী কৰি থাকে, বুজিছে?
0: হয় নেকি?
2: সেইকাৰণে কৈছোঁ নাযাবা, বুজিছা? তোমালোককো দিগদাৰী কৰিব। পেলপেলীয়া পাচলিবিলাক যে চব জোৰকৈ গিলি থ'বলৈ ক'ব। সেইকাৰণে মই কি ভাবিছোঁ জানা?
0: কি?
2: আজি খুৰা খুৰীয়া পৰা কোনো নাই, তোমাৰ হাতত 10 টকা আছে। আমি ঘৰতে খুব ফূৰ্তি কৰি কিবা খাওঁ দিয়া।
0: কোনে ৰান্ধিব?
2: ৰুণী বাইদেৱে।
0: ৰুণীয়ে? ৰুণীয়ে ভাত ৰান্ধিব? আজিলৈকে দিয়া চলাই কাঠি এটা মাৰি পাইছেনে সুধচোন। ইহ পাইছোঁ দিয়া, কতদিন মাৰ লগত ভাত বহাইছোঁ, এদিন দাইল তেল মাৰিও দিছোঁ, বুজিছ? কি আকৌ শেষ শেষ, মায়ে কৰিবলৈ নিদিয়ে কাৰণেহে দিয়া হ'লে মই চব কৰিব পাৰিলোঁ।
3: হেতেন পাৰিলোহেঁতেন, কেঁচা পেঁয়াজ এটুকুৰা লাগিলেও আপা, গৰম পানী অকণমান লাগিলেও আপা,
1: মাই তাইক নিজৰ ৰুমটো খাই ল'বলৈ ক'লেও আপা।
0: ঠিক আছে, মই বাৰু মাতোঁ আপাক, তহঁতে তহঁতে নামাত, তহঁতে দেখোন এদিন তাক জোতা ৰং কৰিবলৈও দিছিলি।
2: হয় বাপু,
1: হয় মনু, এদিনহে
0: মায়ে গালি নপৰা হ'লেতো সদায় দিলিহেঁতেন।
1: চি চি চি চি
3: এইডাল। ঠিক আছে বাৰু, আজি আমি এটা কাম কৰোঁ দে ৰুণী।
0: কি?
3: মাহঁতেতো আমাক সদায় ঘৰৰ কাম নকৰা ধূত বুলি গালি পাৰি থাকে। আজি আমি গোটেই ঘৰটো একদম চাফা কৰি ভালকৈ সজাওঁ দে।
1: অঁ বঢ়িয়া হ'ব, মাহঁতে আহি ভাবিব বা কি হ'ল।
2: অঁ ময়ো তহঁতৰ লগত কিবা কিবি কৰিম আৰু খুৰীহঁতক চব মই কৰিছোঁ বুলি ক'ম। হি
0: ক'বা বাৰু, কিন্তু আমি গোটেই ঘৰটো চাফা কৰিব নোৱাৰিম, বুজিছ বাপু? বাৰাণ্ডা চাৰাণ্ডাবিলাকত যে ইমান মকৰা জাল আছে।
1: মাহঁতৰ খোৱা ৰুমটোকে চাফা কৰোঁ দে।
0: নহয়, ড্ৰয়িং ৰুমটোকে কৰোঁ, বুজিছ? মাহঁত আহি প্ৰথমতে ড্ৰয়িং ৰুমত সোমাবহিতো,
1: সোমাই একেবাৰে আচৰিত হৈ যাব।
0: অঁ বল, লাগি যাওঁ। মনু আৰু ভুলুৱে এটা কাম কৰিব পাৰিবা?
1: পাৰিম, কি কোৱা?
0: তোমালোকে বিপুলহঁতৰ ঘৰৰ পৰা আৰু লাইব্ৰেৰীৰ পৰা ফুল অলপমান আনাগৈ যোৱা।
1: দিব
0: দিব যোৱা, লাইব্ৰেৰীৰ চকীদাৰটোক ক'বা, সি নিজে ছিঙি দিব।
1: ঠিক আছে, বল মনু,
2: বল।
0: ফুলৰ ঠাৰিবিলাক দীঘল দীঘলকৈ আনিবা, তিনিটা ফুলদানি আজি এনেকৈ সজাম, মাৰ চকু একেবাৰে এনেকুৱা হৈ যাব।

0: এইখন টেবুল ক্লথ অকণমান লেতেৰা হ'ল নহয়।
1: এ হয় ভাই,
0: চাফা টেবুল ক্লথ নাই,
1: বাকচত আছে চাগে, কিন্তু মায়েতো চাবি থৈ যোৱা নাই,
0: তলাটো ভাঙি দিওঁ নেকি।
1: হেই, টেবুল ক্লথখন লুটিয়াই দিওঁ ৰবি। অ, লুটিয়ালে দেখোন ফুলটো উল্টা হৈ যাব নহয়। এ হ'ব দে, ৰাতি লাইটৰ পোহৰত মাহঁতে ধৰিব নোৱাৰিব। আই মনু, টিপখন তালে কিয় নিছ?
2: ইয়াত থলে ভাল দেখিব।
1: হেই থ, আগৰ ঠাইত থ, সেইখন তাতহে থাকে। বঢ়িয়া হৈছে নহয় বাপু,
0: মানুহ আহিবলগীয়া থাকিলে মাহঁতে যে সজায় তাতকৈ বহুত ভাল হৈছে।
1: এইটো ফুলদানি ইমান কিনাৰত থলে পৰিব নেকি বাৰু?
0: নপৰে।
1: এতিয়া তই এটা কাম কৰ বাপু, ক, আমিতো একো ৰান্ধিব নোৱাৰিম, খালি কণী সিজাব পাৰিম। তই দোকানৰ পৰা কণী, ৰুটি আৰু মিঠাই চিঠাই যি পাও লৈ আগে যা।
0: মাখন আছে?
1: আছে, ৰুটি মাখন হ'ব, সিজোৱা কণী হ'ব, মিঠাই হ'ব, হ'ব আৰু, হ'ব নহয় ভুলু?
3: হ'ব।
1: মনু?
2: হ'ব।
1: মাজ ৰাতি আকৌ ভোক লাগিছে বুলি ক'বা নেকি ভুলু?
2: এটা মিঠাই আৰু দুচকল মাখন সোণৰ ৰুটি মই মোৰ বিচনাৰ ওচৰত থৈ দিম, ৰাতি মোৰ সদায় ভোক লাগে।
1: থবা বাৰু, তই যা বাপু। আৰু শুন, ভুলুহঁতৰ বৰমাক কৈ দিবি আমাৰ আজি খুব ফূৰ্তি হৈছে, বৰমাই খবৰ ল'বলৈ আহিবও নালাগে। মোৰ পেঞ্চিল থোৱা বাকচতে 10 টকা আছে। আৰু শুনিছ
2: কি?
1: আহোঁতে কিৰণহঁতৰ চকীদাৰটোক কৈ আহিবি, সি গধূলি যে ভাত চাত খাই সোনকালে গুচি আহিব। ভোক গুচিল নে নাই ভুলু?
2: গুচিল।
1: মনু?
2: গুচিল আৰু।
1: তাৰমানে ভালকৈ নুগুচিল?
0: কণীকেইটাহে তই বেয়া কৰি পেলালি।
1: তইহে ক'লি হ'ব হ'ব, মইতো কৈছিলোৱে আৰু অলপ সময় সিজাওঁ বুলি।
0: এহ, মই কোৱা নাছিলোঁ সিজিছে নে নাই খাই চাওঁ বুলি?
1: কিয় দিম তোক এটা খাই চাবলৈ? আৰু তহঁতেনো কিয় বেয়া পালি? মানুহে দেখোন হাফ বইল কণী খায়ে, খাই পেলাব লাগিছিল, হাফ বইল কণীত বোলে বহুত বেছি জোৰ থাকে।
2: চে, পেলপেলীয়া, সেই মুনৰ নিচিনা।
1: ঠিক আছে, নাখালা নাখালা, ৰাতি ভোক লাগিলে কিন্তু মোৰ গাত দায় নাই। এতিয়া খোৱাৰ কথা কওঁ, শুন,
0: মই এখন বিচনাত অকলে শুম।
2: মই ৰুণী বাইদেউৰ লগত শুম। মই ৰুণী বাইদেউৰ লগত শুম, তেনেহ'লে মই অকলে শুম।
0: হয় দে ৰুণী, আজি আমি 4খন বিচনাত 4টা অকলে অকলে শুওঁ দে, কেতিয়াওতো শুবলৈ নাপাওঁ।
1: ঠিক আছে, তেনেহ'লে চবেই নিজৰ নিজৰ বিচনা ঠিক কৰি লওক, মই কিন্তু কাৰো আঠা চাঠা তৰি দিব নোৱাৰোঁ।
0: অঁ, কি হ'ল, চব অকলে অকলে কেনেকৈ শুবি, মাহঁতটো আহিবই।
2: এই হয় দে, আজি মাহঁত নোহোৱা হ'লেই ভাল আছিল নহয়।
1: নহয়, আমি এটা কাম কৰোঁ, এতিয়া চব বেলেগে বেলেগে শুওঁ, মাহঁত আহিলে ভুলু বাপুৰ বিচনালৈ যাব, তই মোৰ বিচনালৈ গুচি আহিবি।
2: এতিয়া আমি ইয়াতে বহি অলপ গল্প কৰোঁ নহয়। আৰু ৰুণী, আইতা যদি মৰি যায় তেনেহ'লেতো?
1: হেই, কিয় তেনেকৈ কৈছ, চা আঁতৰ হ, মই বেড কভাৰখন তুলি দিওঁ।
2: আৰু ৰুণী বাইদেউ, মানুহ মৰিলে কি হয়?
0: ভূত হয়, ভূত
2: হয় ৰুণী বাইদেউ?
1: জানো, কিছুমানে কয় হয়, কিছুমানে কয় নহয়।
2: ইহ হয় বুজিছ, এদিন আমাক অতুল মামাই কৈছিল এজনী ছোৱালী বোলে এক্সিডেণ্ট হৈ মৰিছিল, তাৰপিছত তাই বোলে বগা কাপোৰ পিন্ধি পিছফালে এজোপা তেতেলি গছ আছে, সেইজোপা গছৰ তলত ৰাতি ৰাতি বহি থাকে।
4: হয়, আৰু কি কৰে?
2: খিক খিককৈ হাঁহে আৰু সুহুৰি বজায়, আৰু জোনাক কাটি হ'লে খিৰিকীৰ ওচৰলৈ আহি তাইৰ ৰাতুল নামৰ ভায়েক এটা আছিল, তাক বোলে মাতে, আই ৰাতুল, আহ আহ।
1: সেয়াতো সপোনো হ'ব পাৰে।
0: ইহ, কেলে সপোন হ'ব? এবাৰ কি হৈছিল জান, এটা ল'ৰা দুপৰীয়া শুই আছিল, তাৰ মাক ওচৰৰে কাৰোবাৰ ঘৰলৈ গৈছিল, তেতিয়া তাৰ বাপেক আহিল, আহি ল'ৰাটোক জগুৱাই ক'লে, ব'ল আমি গাড়ীত উঠি ফুৰিবলৈ যাওঁ, মিঠাই খাম। ল'ৰাটো যাবলৈ ওলাল, তেতিয়া হঠাতে মাক উভতি আহিল, মাকক দেখিয়ে বোলে মানুহটো নাইকিয়া হৈ গ'ল, আৰু ল'ৰাটো ফিট হৈ পৰি গ'ল।
2: তাৰপাছত
0: যেতিয়া আচল বাপেকটো আহিল, তেতিয়াতো কৈ দিলে মই তাক নিবলৈ কেতিয়াও অহা নাই।
2: তাৰপাছত
0: মানুহটো যেতিয়াই ঘৰলৈ আহে, তেতিয়া ল'ৰাটো মাকে প্ৰথমতে মানুহটোক ৰাম ৰাম বুলি ক'বলৈ কয়, তেওঁ যদি ৰাম ৰাম বুলি ক'ব পাৰে, তেতিয়াহে তেওঁ আচল মানুহটো বুলি ঘৰত সোমাবলৈ দিয়ে।
2: কিয় ৰাম ৰাম বুলি ক'বলৈ কয়?
0: ভূতে বোলে ৰাম ৰাম বুলি ক'ব নোৱাৰে, আৰু অন্যেও ৰাম ৰাম বুলি কোৱা শুনিলেও কপি কপি কপি কপি নাইকিয়া হৈ যায়।
1: ভূতে বোলে সৰিয়হ হ'লেও খুব ভয় কৰে। এবাৰ আমাৰ স্কুলৰ ছোৱালী এজনী গাঁৱত থকা খুৰীয়েকক ভূতে ধৰিছিল, তেতিয়া এটা মানুহে সৰিয়হ আৰু শুকান জলকীয়া ভাজি মানুহজনীৰ গাত ছটিয়াই দিলে, তেতিয়া মানুহজনীয়ে বোলে মাটিত বাগৰি ফুৰিছে, চিঞৰি আছে চিঞৰি আছে, সেইটো আচলতে ভূতটোহে চিঞৰিছিল বুজিছ। তাৰপাছত ভূতটো মানুহজনীৰ গাৰ পৰা ওলাই গ'ল আৰু মানুহজনী ভাল হৈ গ'ল।
2: আৰু দিলুৰ মাকে যে আমাৰ মাক কৈছিল কি, এটা মানুহ ৰাতি ভাওনা চাই অকলে অকলে আহি আছিল, ৰাস্তাৰ কিনাৰত এজোপা বাঁহ গছ আছিল। তাৰ এডাল বাঁহ গছ ৰাস্তাৰ ওপৰ দি এনেকৈ আছিল। সেই বাঁহডালত এটা দীঘল ভূত ভৰি ওলমাই পৰি আছিল। মানুহটো যেতিয়া সেইখিনি পালেহি, তেতিয়া ভূতটোৱে ভৰিৰে তাৰ ডিঙিটো চেপা মাৰি ধৰিলে।
0: মানুহটো মৰি গ'ল।
2: মৰি গ'ল,
0: হ'ব দে, বাদ দে সেইবোৰ, এতিয়া শুই থাকোঁ। তুমি আঠাখন তৰিলে ন? তোৰখন তই নিজে তৰি ল, মই ভুলুখন তৰি দিওঁ।
3: মই অকলে নুশু নি বাইদেউ।
2: ময়ো অকলে নুশু, মই ইয়াতে শুম।
0: এটা কাম কৰ দে ৰুণী।
2: কি?
0: এইখনতো ডাঙৰ বিচনা, ইয়াতে চাৰিটা শুবলৈ নাতিব জানো? আমি চব একেলগে শুওঁ দে।
1: হ'ব দে, সেইটো কোঠালি সৰু বিচনাখনতে ইয়াৰ আঁঠুৱাখন জাপি থোৱা আছে, আনগৈ যা।
0: তই আনগৈ যা।
1: যা না,
0: তই যাচোন।
1: আমনো আছোন, সেইটো ৰুমৰ লাইটটো নক কোনে নুমুৱাই থৈছে, আছোন।
2: বাপু, কিৰণহঁতৰ চকীদাৰটো আহিল?
0: আহিল।
2: ক'ত আছে সি?
0: আগফালে বাৰাণ্ডা চুকত বহি আছে।
2: তই দেখিছিলি?
0: অলপ আগতে দেখিছিলোঁ।
2: এতিয়া তাৰ মাত শুনা নাই কিয়?
0: মাত কেনেকৈ শুনিবি, তাৰ লগততো কথা পাতিবলৈ কোনো নাই।
2: নহয়, মানুহে যে এনে কৰি থাকে।
1: তই এবাৰ ড্ৰয়িং ৰুমৰ পৰ্দাখন দাঙি চাই আহিব যাচোন, সি কি কৰিছে।
0: মই নাযাওঁ।
1: এনেই ইমান একেবাৰে ডাঙৰ বীৰটো হৈ থাকে, এতিয়া তাৰহে ভয়টো চবতকৈ বেছি। তাক বাৰু ইয়াৰ পৰাই চিঞৰি মাতচোন।
0: তাৰ নামটোনো কি
1: জানো? মইতো নাজানো।
2: চকীদাৰ বুলি মাত।
0: চকীদাৰ বুলি মাতিলে সি বেয়া পাব পাৰে।
1: আমি এটাইকেইটাই ড্ৰয়িং ৰুমৰ পৰা চাই আহোঁগৈ। ব'ল
0: ব'ল
2: ব'ল ব'ল ব'ল।
1: কিনাৰে কিনাৰে আহ, এইফালে কিনাৰে দি আহ ভাই, ফুলদানি চুলদানিবোৰ পৰিব। সেইখন খিৰিকেদি চা, দেখিছ?
0: চাইছোঁ ৰবি। বাৰেণ্ডা সেইটো চোক ইয়াৰ পৰা ভালকৈ নেদেখিয়ে নহয়। অঁ দেখিছোঁ দেখিছোঁ, তাৰ ভৰি দুখন দেখিছোঁ, দীঘল দি পৰি আছে। হ'বলা,
1: টোপনি গ'ল নেকি
0: জানো?
1: থাকিলে হ'ব দে, আহ।
0: ভুলো আহা।
2: ৰবি ৰবি, মই আগত যাম ভাই।

0: ৰুণি, আমাৰ ঘৰত সৰিয়হ আছে
1: জানো? মই ক'ব নোৱাৰো, তই নোখোৱা কিয়?

0: শুনি, তোৰ টোপনি যোৱা নাই?
1: নাই যোৱা।
0: সেয়া 10টা ঘণ্টা মাৰিলে নে 12টা মাৰিলে?
1: 12টা।
0: মাহঁতো 10 বজাৰ আগতে অহাৰ কথা আছিল। কিয় ইমান দেৰি কৰিছে
1: জানো?
0: আজি ৰাতি নাহিব নেকি?
1: আইতাৰ যদি অসুখ বেছি হয় তেন্তে নাহিব পাৰে। তই শুই থাক, টোপনি যা।
0: তই টোপনি নাযাৱ? কিয়?
1: যাম। আই মুনু চা, মোৰ গাৰ ওপৰৰ ভৰিখন নমা, দুখ পাইছোঁ চা।

কিয় রুনি, জানো কোন ফালে হয়েছে শব্দটো? জানো লিচু গছজোপাৰ ফালে হবলা। হেয়া আকৌ লিচু গছজোপাত বাদুলি পৰিছে নেকি বাৰু? জানো হ'ব পাৰে নহ'ব পাৰে, বাদুলি নহ'লে কি হ'ব পাৰে? চকীদাৰটোক মাতিবি নেকি? কিয় মনে মনে কথা নক'বি?

0: মই নুখুলো কিয়?
1: নুখুলো, তহত ভূত।
0: কি
1: ভূত? তহত
0: তহত পগলা হৈছ নেকি? দুয়ার খোল।
1: নুখুলিবি বাপু, টেবুল ব্লক দুয়ারখন চুটি থ। কলা, আমার হাতত খৰি আছে, শুকান জলকীয়া আছে, এতিয়া ছটিয়াই দিম। কলা,
0: কি হৈছে তহতৰ?
2: বাপু, কি হৈছে বাপু? দুয়ারখন খোলছো,
1: আমি ভূতৰ সব বুঝি জানো। কলা,
2: বাপু,
1: তহত যদি মানুহ হ, তহতৰ নাম ক।
3: ভাইটি, অ ভাইটি, দুয়ার খোলা, দেউতা আর মা আহিছে, অইন কোনো নহয়।
1: সেইটো চকীদাৰ ভূত, তাক আগতে মাৰিলো, এতিয়া ভূত কৰি লৈছে, কি হ'ব ৰুণি?
0: শুনিছ?
1: নাম ক, ঐ মতা, তই নাম নক কিয়?
0: কৈছো বাৰু, মোৰ নাম মহানন্দ চৌধুৰী।
1: বাপু, ৰাম ৰাম ক'বলৈ ক, ৰাম ৰাম বুলি ক।
2: বাপু,
1: তহঁত ভূত নহয় যদি ৰাম ৰাম বুলি ক। ৰাম ৰাম বুলি ক।
4: মা,
5: হাই, কি কৰি থৈছ?

0: লাজ নালাগে তহঁতৰ? ইমান একোটা হলি চব কামত উস্তাদি মাৰিব পাৰ, মাজনিশাত থিয়েটাৰ ভেৰাইটি শ্ব' চাই উভতি আহিব পাৰ, এটা ৰাতি আমি নোহোৱাকৈ থাকিব নোৱাৰ? চি চি চি চি চি চি কি কাণ্ড, মানুহে শুনিলে কি ক'ব? হেৰা শুনিছা?
1: শুনি আছো কওক।
0: আজিৰ পৰা ইহঁতৰ বিচনা বেলেগে বেলেগে কৰি দিয়া, আৰু ইয়াক এই বুঢ়া কেঁচুৱাটোক সেই মোৰ অফিচ ৰুমৰ কিনাৰৰ সেই ৰুমটোতে তাক বিচনা কৰি দিয়া। তাক কোনটো ভূতে ধৰে মই চাওঁ। ৰচোন, আজি তহঁতৰ লগৰ চব ল'ৰা ছোৱালীকে মাতি আনি মই চব কৈ দিম, তেতিয়া তহঁতৰ নাককেইটা ক'ত থাকে মই চাম।
2: ইহঁতে চবে ভূত ভূত কৰি আছে, মই কি কৰিম?
0: কৰক সিহঁতে, তইতো বুজা ছোৱালী।
2: মোৰ ভয় নালাগে নেকি?
0: ভয় কৰিলেহে ভয় লাগে। শুন, তই ইহঁতক ভালকৈ বুজাবি, আচলতে এই পৃথিৱীত ভূত বোলা বস্তু এটা নাই, বুজিছ?
2: চবে যে কয়
0: সেইবিলাক চব গল্প, চব সাজি কোৱা কথা। আচলতে যিবিলাকে ভূত আছে বুলি কয়, সিহঁতৰ মনৰ ভিতৰতে পেটৰ ভিতৰতে ভূত থাকে, বুজিছ? বাহিৰত ভূত ক'তো নাথাকে। তই ইহঁতক বুজাই কবি।

0: শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত নাটকলানীৰ পঞ্চম খণ্ডটি শুনিলে। চৰিত্ৰকৃতিত আছিল ৰুণী সংগীতা শইকীয়া, বাপু সত্যকাম ফুকন, মনু মুক্তিকাম ফুকন, ভুলু অমিতাভ গগৈ, দেউতাক নীলু চক্ৰৱৰ্তী আৰু মাক মীৰা দাস। বাণীবন্ধনৰ সহযোগী আছিল বীণা দাস মান্না, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।
1: FM বেণ্ডৰ 102.7 মেগাহাৰ্জতে এয়া আকাশবাণী নগাঁও। এতিয়া সময় নিশা 10 বাজি যোৱাৰ লগে লগে কাৰ্যকক্ষৰ সহযোগী ৰীমামণি ভূঞা বৰা, নিয়ন্ত্ৰণ কক্ষৰ সহযোগী পি কে ৰাজা আৰু ৰোহিত দাসৰ সৈতে মই জ্যোতি হাজৰিকাই শ্ৰোতাৰ পৰা বিদায় লৈ

অনুষ্ঠান প্ৰচাৰ সামৰিছোঁ। এই একেবেণ্ডতে কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব পুৱা 5:50 বজাত। শুভৰাত্ৰি, জয় হিন্দ।